নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 24 দিন, 1948 শকাব্দৰ শাওনৰ 19 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 10 তাৰিখ। এতিয়া সময় পুৱা 5:53 গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত, লগতে নিউজ অন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মিতালী বৰবৰা, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, শ্বেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে। আজিৰ বন্দনাত ৰেঙনি দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, অৰ্চনা ডেকাৰ কণ্ঠৰ লোকগীত, অৰ্চনা মহন্ত আৰু সংগীৰবিন্দৰ কণ্ঠৰ টোকাৰী গীত, ইজ্জত সিঙৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু অনিন্দিতা পলৰ কণ্ঠৰ ভজন শুনিলে।

আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিছমিল্লা খাঁৰ ছেহনাইত ৰাগ ললিত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি পুৱা 7:30 বজাত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ 5ম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত পশ্চিম হাতীমুৰিয়াৰ গৰুখুটি অঞ্চলৰ থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানত উদীয়মান কৃষক সঞ্জয়নাথৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। লগতে আছে নকুলচন্দ্ৰ নাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত। প্ৰযোজনা উৎপল বৰাৰ।

বিয়লি 5:45 বিদ্যার্থীৰ অনুষ্ঠানত নৱমমানৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ জীৱৰ মৌলিক এককৰ দ্বিতীয় খণ্ড আগবঢ়াব অপৰাজিতা বৰগটকীয়ে। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা এই বিষয়ে আলোচনাত ভাগ ল'ব ডাক্তৰ চন্দন কুমাৰ শৰণীয়া আৰু ডাক্তৰ অলিভা দাসে। আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকাৰ শিল্পী খগেন দত্ত, মামণি শৰ্মা ভট্টাচাৰ্য, জয়ন্ত দাস, দীপ্তিৰাণী পেগু আৰু সদানন্দ গগৈ।

পুৱা 9:15 জিলাৰ ৰেহৰূপ, 9:20 চিত্ৰগীত, 10:00 হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 10:30 প্ৰযোজিত অনুষ্ঠান উমং, পৰাগমালা লাইভ শুনিবলৈ পাব 11:05, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 গীত আৰু গজল।

12:30 বজাত সুৰৰ কৰণী, 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খেয়াল ৰাগ ভীমপলাচী শুনিবলৈ পাব। 1:50 বজাত গোলোকচন্দ্ৰ নাথৰ কণ্ঠৰ লোকগীত, 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান, 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত ভোগেশ্বৰ তেৰণ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9:00 বজাত চিত্ৰগীত। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

0: अभियान से आप जरूर जुड़िए।
1: आकाशवाणी विज्ञापन दियक अगणित श्रोतार काख चापक।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: বন্যপ্ৰাণীৰ বিলুপ্তি দ্বিতীয় খণ্ড। বিলুপ্তি হ'ল প্ৰাণী বিৱৰ্তনৰ এক স্বাভাৱিক ঘটনা। পৰিৱেশৰ সৈতে ভালদৰে খাপ খোৱা প্ৰজাতিবোৰৰ লগত প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰি কিছুমান প্ৰজাতি লাহে লাহে লোপ পায়, যিদৰে 7 কোটি বছৰৰ পূৰ্বে ক্ৰেটাচিয়াছ যুগৰ শেষত ডাইনছৰ লোপ পাইছিল। মেমথ আৰু মাষ্টাডনছৰ দৰে স্তন্যপায়ী প্ৰাণীও লোপ পাইছিল। অন্যান্য অগণন প্ৰাণী আৰু উদ্ভিদো উভয়নদী হৈছিল আৰু সেইদৰে সিহঁতৰ বিলুপ্তিও ঘটিছিল। ভূস্তৰত সংৰক্ষিত জীৱাশ্মৰ পৰা আমি সিহঁতৰ বিষয়ে আজি জানিব পাৰিছোঁ। বিলুপ্তি অপৰিৱৰ্তনীয়, ই হ'ল বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ অংশ, যি প্ৰক্ৰিয়াই উন্নত জীৱপ্ৰজাতিৰ জন্ম দিছে। এই প্ৰক্ৰিয়া লাখ লাখ বছৰ জোৰা এক বিস্তৃত সময় ধৰি সংঘটিত হৈছে। বিৱৰ্তন তত্ত্বৰ জন্মদাতা চাৰ্লছ ডাৰউইনৰ এক মহত্তম অৱদান হ'ল প্ৰাকৃতিক নিৰ্বাচন।

যাক আমি বিৱৰ্তন আৰু নতুন নতুন জীৱ প্ৰজাতিৰ উৎপত্তিৰ যুক্তিবাদী বিশ্লেষণ বুলিও ক'ব পাৰোঁ। নতুন প্ৰজাতিৰ সফলতাৰ কাৰণ হ'ল সিহঁতে পৰিৱেশ অনুসৰি জীৱন ধাৰণ আৰু বংশবৃদ্ধিৰ বাবে নিজকে খাপ খুৱাই ল'ব পাৰে। মানুহৰ উৎপত্তিৰ বহু পূৰ্বে লাখ লাখ বছৰ জুৰি অনেক প্ৰজাতিৰ বিলুপ্তি ঘটিছিল। আদিম মানৱে প্ৰকৃতিৰ সৈতে খাপ খাই বনবাস কৰিছিল আৰু প্ৰাণীৰ বিলুপ্তিৰ প্ৰধান কাৰণ হোৱা নাছিল। যি কি নহওক, বিশ্বব্যাপী হোৱা সভ্যতাৰ বিস্তাৰ আৰু প্ৰকৃতিৰ বৰ্ধিত শোষণৰ ফলত বন্য জীৱনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া পৰে। চিকাৰ, পৰিৱেশৰ পৰিৱৰ্তন, বাসভূমিৰ বিনষ্ট সাধন, মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ, জনসংখ্যা বৃদ্ধি, এইসমূহে প্ৰাণীজগতৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। ক্ৰমবিকাশ প্ৰক্ৰিয়াৰ অংশ হিচাপে কিছুমান প্ৰজাতি বিলুপ্ত হয় কাৰণ পৰিৱৰ্তিত পৰিৱেশত নিজকে অধিক খাপ খুৱাই ল'ব পৰা উন্নত প্ৰজাতিয়ে বিলুপ্ত প্ৰজাতিৰ ঠাই গ্ৰহণ কৰে। কিন্তু আধুনিক যুগত মানুহৰ ধ্বংসাত্মক কাৰ্যৰ পৰিণতি হিচাপে বহুত প্ৰজাতি ইতিমধ্যে লোপ পাইছে বা পাবলৈ আগবাঢ়িছে। ডোডো, পেছেঞ্জাৰ পিজন আৰু চিতাবাঘ আদি প্ৰাণী বিৱৰ্তনৰ ফলত বিলুপ্ত হোৱা নাই, মানুহে চিকাৰ কৰি সিহঁতক বিলুপ্ত কৰিছে। উদ্যোগীকৰণ আৰু সম্পদৰ দ্ৰুত আহৰণৰ ফলত মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণীজগত বিপদৰ সন্মুখীন হৈছে আৰু ফলত বহুত প্ৰজাতি বিলুপ্ত হৈছে আৰু বহুতো বিলুপ্তিৰ পথত। বন্য বিন্যাস হ'ল বন্যপ্ৰাণী বিলুপ্তিৰ প্ৰধান কাৰণসমূহৰ এটা। জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক সম্পদৰাজিৰ বৰ্ধিত প্ৰয়োজনৰ লগে লগে কৃষিকৰ্মৰ বাবে মানুহৰ বাসস্থান আৰু ঘৰচীয়া প্ৰাণীৰ চৰণীয়া পথাৰ হিচাপে বনাঞ্চল পৰিষ্কাৰ কৰা বা অধিগ্ৰহণ হ'ব লাগিছে। প্ৰাকৃতিক সম্পদৰাজিৰ শোষণত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি আৰু মানৱ প্ৰগতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। বনাঞ্চলৰ গছ গছনি কাটি গৃহ নিৰ্মাণ আৰু আচবাবৰ বাবে কাঠ আৰু জুই জ্বলাবলৈ খৰি আহৰণ কৰা হয়। উদ্যোগৰ বাবে বৃহৎ পৰিমাণৰ বনসম্পদৰ প্ৰয়োজন হয়, যেনে কাগজৰ বাবে কাঠ, গম, আঠা আৰু ধূনা সংগ্ৰহ, খনিজ সম্পদৰ বাবে বনাঞ্চলত খনন কাৰ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী আহৰণ আদিকে কৰি বিভিন্ন কাৰ্য চলি আছে। বাসভূমিৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া হয়। বন্যপ্ৰাণীৰ বাবে অন্য একো উপায় নাই, হয় সিহঁতৰ পৰিস্থিতিৰ সৈতে খাপ খাব লাগিব, নহয় অন্য ঠাইলৈ যাব লাগিব, আৰু নহ'লে মৃত্যুক সাৱটি ল'ব লাগিব। সমগ্ৰ দেশজুৰি হোৱা বিস্তৃত বাসভূমিৰ বিন্যাসৰ ফলত বহুবিধ প্ৰজাতিৰ সংখ্যা কমি আহিছে, বিৰল আৰু বিপন্ন হৈছে। প্ৰগতি আৰু প্ৰাচুৰ্যৰ আহৰণৰ দৌৰত মানৱ জাতিয়ে আজি প্ৰকৃতিৰ ভাৰসাম্যত আঘাত আনিছে।

0: জ্ঞান বিজ্ঞান শুনিলে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ

তোৰ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে অজীৱাশ্ম ইন্ধনভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ বাসভৱনত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে আৰু এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰুমুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তিৰংগা পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস। সংস্কৃতি মন্ত্ৰালয়ে কয় যে চলিত বৰ্ষৰ হৰ ঘৰ তিৰংগা অভিযানে তিৰংগা যাত্ৰা, তিৰংগা সমদল, তিৰংগা সংগীতানুষ্ঠান আৰু সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশনৰ জৰিয়তে দেশপ্ৰেমৰ ধাৰণাক তথা ঘৰলৈ প্ৰসাৰিত কৰিব। এইবাৰ বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ ফলত নাগৰিকসকলক স্বাধীনতা দিৱসৰ অংশ হিচাপে ৰাষ্ট্ৰীয় গীতক উদযাপনৰ সুযোগো প্ৰদান কৰিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। এই বছৰ এই অভিযানৰ অন্যতম আকৰ্ষণ হৈছে সূৰ্যপথ তিৰংগা। এই পদক্ষেপৰ জৰিয়তে প্ৰথমবাৰৰ

0: বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয়সকলক একেলগে তিৰংগাৰ গোলকীয় উদযাপনত অংশ লোৱা সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আৰু তেওঁলোকৰ ছেলফি হৰঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা হৰঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাত হৰঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে কালি তিৰংগা সমদল আৰু স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্যসূচী উলিওৱা হয়। জম্মু কাশ্মীৰৰ আটাইকেইখন জিলাতে এই অভিযানৰ সৈতে সংগতি ৰাখি তিৰংগা সমদল, প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী আৰু বিভিন্ন প্ৰতিযোগিতাৰ লগতে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ জিলা মুখ্য কাৰ্যালয়, মহকুমা, তেহচিল, খণ্ড আৰু পঞ্চায়ত পৰ্যায়ত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ দেখিবলৈ পোৱা যায়। মণিপুৰতো এই অভিযান উপলক্ষে ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী য়মনাম খেমচান্দে এই অভিযানত অংশ লৈ জনসাধাৰণক প্ৰথমে নিজক ভাৰতীয় হিচাপে, ইয়াৰ পাছতহে এজন মণিপুৰী হিচাপে ভাবিবলৈ আহ্বান জনায়। হৰঘৰ তিৰংগা উপলক্ষে উলিওৱা সমদলত কালি বিজেপিৰ নেতা অজিত গোপাচাৰে, ৰাজ্যসভাৰ সাংসদ এ চাৰ্দা, বিধায়ক কে জয় কিষাণ আৰু ৰাধেশ্যামকে ধৰি দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। ভাৰতে অজীৱাশ্ম ইন্ধনভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। যোৱা মাহৰ 31 তাৰিখে লাভ কৰা এই সফলতা 2030 চনৰ বাবে নিৰ্ধাৰণ কৰা 500 গিগাৱাট ক্ষমতাৰ লক্ষ্যৰ 60%। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে দেশৰ মুঠ স্থাপন কৰা বিদ্যুৎ উৎপাদন ক্ষমতাত বৰ্তমান অজীৱাশ্ম ইন্ধনভিত্তিক বিদ্যুৎ ক্ষমতাৰ অংশ 54%তকৈও অধিক। মন্ত্ৰালয়ে লগতে কয় যে স্বচ্ছ শক্তি উৎপাদনৰ বৃদ্ধিৰ লগতে মূলতে হৈছে বিভিন্ন খণ্ডৰ শক্তিশালী অৱদান। সৌৰ শক্তি হৈছে বিকাশৰ মূল ইঞ্জিন। 2014 চনত মাত্ৰ 2.8 গিগাৱাটৰ বিপৰীতে বৰ্তমান প্ৰায় 165 গিগাৱাট স্থাপন কৰাৰ ক্ষমতা আছে। ইয়াত আৰু কোৱা হৈছে যে 2025-26 চনৰ ভিতৰত দেশত অভিলেখ সৃষ্টি কৰা 55.29 গিগাৱাট অজীৱাশ্ম ইন্ধনভিত্তিক বিদ্যুৎ উৎপাদন ক্ষমতা সংযোজন কৰা হৈছে, য'ত সৌৰশক্তিৰ পৰা 44.6 গিগাৱাট আৰু বতাহৰ শক্তিৰ পৰা 6 গিগাৱাট মূল অৱদান আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দ্ৰুত অগ্ৰগতি নবীকৰণযোগ্য শক্তি উৎপাদনতো প্ৰতিফলিত হৈছে, যিটো 2014-15 চনত প্রায় 191 বিলিয়ন ইউনিটৰ পৰা 2025-26 চনত 477 বিলিয়ন ইউনিটতকৈ অধিক বৃদ্ধি হৈছে। ইয়াত কোৱা হৈছে যে স্বচ্ছ শক্তিৰ পৰিৱৰ্তন এতিয়া কেৱল জলবায়ুৰ বাবে কৰা এটা প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ ই ভাৰতৰ ঔদ্যোগিক প্ৰতিযোগিতামূলক ক্ষমতা, শক্তিখণ্ডত স্বাধীনতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা গঢ় দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসভৱনত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে খেলুৱৈসকলৰ প্ৰত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে যিসকলে খেলে তেওঁলোকৰ উন্নতি হ'ব। শ্ৰীমোদীয়ে নাগৰিকসকলক সদায় ভাৰতৰ বাবে জয়ধ্বনি দিবলৈ আহ্বান জনায়।
1: हेलो फ्रेंड्स, दिस इज साक्षी चौधरी। आज हम सब कॉमनवेल्थ गेम्स मेडलिस्ट को हमारे ऑनरेबल पीएम सर ने बुलाया है और हमें बहुत ही प्राउड फील हो रहा है इस बात पर। हमें इनसे मिलकर बहुत ही अच्छा लगा। ये बहुत ही हम्बल है। सर, आप कुछ बोले।
2: जो खेलेगा वो खिलेगा। ऑलवेज चीयर फॉर भारत। भारत माता की जय।
0: এই সাক্ষাৎকালত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্সা খাৰ্চে উপস্থিত থাকে। গ্লাছগোত অনুষ্ঠিত চলিত বৰ্ষৰ

0: কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে। মণিপুৰ আৰক্ষীয়ে কালি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তালাচী চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত খৈৰুল চাবালত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ অভিযানৰ সময়ত দলটোৱে 8টা বন্দুক, 9টা 9mm পিষ্টল, 1টা এণ্টি ৰায়ট বন্দুক আৰু 4টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। পূব ইম্ফল জিলাৰ মণিপুৰ আৰক্ষীয়েও আন এটা অভিযানত পটচাংবাম খৌনত যুদ্ধ সদৃশ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। তালাচী অভিযানত 1টা .32 পিষ্টল, 1টা বেৰেল গান আৰু 20টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হয়। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া আৰু এই যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বৰ্তমানলৈকে 1,25,00,000ৰো অধিক গৃহৰ অনুমোদন জনোৱা হৈছে বুলি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে 1,00,000,000ৰো অধিক গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে আৰু প্ৰায় 1,00,000,000 বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, জম্মু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি 16খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 2,09,000ৰো অধিক পৰিয়ালক বাসগৃহ প্ৰদান কৰা হৈছে। ঝাৰখণ্ড আৰক্ষীয়ে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলে আজি আহ্বান জনোৱা বিধানসভা মাৰ্চৰ পৰিপ্ৰেক্ষিতত বিধানসভা চৌহদৰ চাৰিওফালে নিষেধাজ্ঞা জাৰি কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকলে বিগত দুসপ্তাহ ধৰি ৰাজ্যখনত নিয়োগ পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক মনোজ কৌশিকে ছাত্ৰ ছাত্ৰীসকলক বিগত দুসপ্তাহত দেখুওৱাৰ দৰে শান্তিপূৰ্ণ আৰু শৃংখলিতভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। ইপিনে ছাত্ৰ প্ৰতিবাদৰ মাজতে ঝাৰখণ্ড লোকসেৱা আয়োগৰ 3জন সদস্যই পদত্যাগ কৰিছে। ঝাৰখণ্ড লোকসেৱা আয়োগৰ সদস্য অজিতা ভট্টাচাৰ্য, জামিল আহমেদ আৰু অনিমা হাছদাই ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰক কালি পদত্যাগ পত্ৰ দাখিল কৰে। ৰাছিয়াই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী মৰত খুচনুলিনে কয় যে এই বিকল্প পথসমূহে হৰ্মুজ প্ৰণালী আৰু বছফৰাছ প্ৰণালীকে ধৰি কৌশলগত জলপথ দুটাৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰাত সহায় কৰিব পাৰে। উজবেকিস্তানৰ তাস্কেণ্টত অনুষ্ঠিত এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰু মুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে অজীৱাশ্ম ইন্ধনভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। আৰু প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 8 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 24 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 10 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:55:28 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:59:46।

মাত্ৰ এটা শব্দৰ কাৰণে জ্ঞানী বুলি বিবেচিত হ'ব পাৰে আৰু এটা শব্দৰ কাৰণে মূৰ্খ বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে আমি যিটো কথা কওঁ সেই সম্পৰ্কে সাৱধান হোৱা উচিত, কথাষাৰ কৈছিল কনফুচিয়াছে। আজি জৈৱ ইন্ধন দিৱস। প্ৰতি বছৰে 10 আগষ্টৰ দিনাখন এই দিৱসটো পালন কৰা হয়। 1893 চনত ছাৰ ৰুডল্ফ ডিজেলৰ বিখ্যাত পৰীক্ষাক স্মৰণ কৰি এই দিৱসটি পালন কৰা হয়, য'ত তেখেতে ইঞ্জিন চলাবৰ কাৰণে বাদামৰ তেল ব্যৱহাৰ কৰিছিল।

0: পৰীক্ষাই জীৱাশ্ম ইন্ধনৰ নিৰাপদ, বহনক্ষম আৰু নবীকৰণযোগ্য বিকল্প হিচাপেও জৈৱ ইন্ধনৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছিল। জৈৱ ইন্ধন দিৱসৰ মূল উদ্দেশ্য হৈছে পৰম্পৰাগত জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে জৈৱ ইন্ধনৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু এই খণ্ডত চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা। উদ্ভিদ আৰু প্ৰাণীৰ চৰ্বিৰ পৰা প্ৰস্তুত কৰা জৈৱ ইন্ধন হৈছে জীৱাশ্ম ইন্ধনৰ পৰিৱেশ অনুকূল বিকল্প। ই নবীকৰণযোগ্য, বহনক্ষম আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক।
1: হৰ ঘৰ তিৰংগা। এইখিনি সময়ত নিজৰ ঘৰ, বিদ্যালয়, কাৰ্যালয় আদিত তিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। আহক, আমি সকলোৱে নিজৰ ঘৰ, কৰ্মস্থলী আৰু প্ৰতিষ্ঠানত গৌৰৱেৰে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু দেশৰ ঐক্যক সন্মান জনাওঁ। স্বাধীনতা আন্দোলনৰ এগৰাকী আগ্ৰণুৱা স্বেচ্ছাসেৱিকা আছিল ভোগেশ্বৰী ফুকননি। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে ভোগেশ্বৰী ফুকননি সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত তেখেত জেললৈ যাব লগা হৈছিল। 42ৰ গণ আন্দোলন নগাঁৱত সৰ্বাত্মক ৰূপত গা কৰি উঠিছিল। সেই সময়ত নগাঁৱৰ 10খন প্ৰাথমিক কংগ্ৰেছ কমিটিলৈ একোখন শাখা সমিতি গঠন কৰা হৈছিল। বৰহমপুৰ, হালুৱাগাঁও, কন্দলি, চাপানলা, পুৰণি গুদাম, নিকামুল আৰু আউনীআটী এই 7খন শাখাৰ বৰহমপুৰে আছিল কেন্দ্ৰ। এই বৰহমপুৰতেই বেবেজীয়া, বাৰপূজীয়া আৰু জোঙাল বলহুত একেদিনে শ্বহীদ হোৱা 5জন শ্বহীদৰ স্মৃতিত পঞ্চবীৰ শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছিল। সেইদিনে ওচৰৰ আটাইকেইখন গাঁৱৰ লোক সমবেত হৈ ভোজ ভাত খাবলৈ দিহা কৰিছিল। শ শ ৰাইজ মিলি একেলগে ভোজ খোৱা আৰম্ভ কৰোঁতেই মিলিটাৰী কামাণ্ডাৰ মিষ্টাৰ ফ্ৰেন্স, জিলাৰ বিশেষ দণ্ডাধীশ মিষ্টাৰ ৰোজ, আৰক্ষী উপ অধীক্ষক ভৱানী বৰুৱা, চালনা বাগানৰ মেনেজাৰ মিষ্টাৰ ক্লাৰ্ক, সৈন্য সামন্তলৈ সেই ঠাইত উপস্থিত হয় আৰু নিৰ্বিচাৰে এফালৰ পৰা ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰে। এই কথা বিজুলী বেগেৰে প্ৰচাৰ হোৱাত ওচৰৰ ঠাইবোৰৰ পৰা শ শ মানুহ পুনৰ কংগ্ৰেছৰ পতাকা হাতত লৈ ওলাই আহি চৰকাৰী পক্ষক আগচি ধৰে। মিষ্টাৰ ফ্ৰেন্স আৰু মেনেজাৰ ক্লাৰ্কে ৰাইজৰ হাতৰ পৰা পতাকা কাঢ়ি লৈ ভৰিৰে মোহাৰিবলৈ ধৰে। এনেতেই ভোগেশ্বৰী ফুকননিয়ে হাতত পতাকা লৈ কামাণ্ডাৰৰ সন্মুখত থিয় হয়। নুমলীয়া জীয়েক ৰত্নায়ো হাতত পতাকা লৈ আগবাঢ়ি অহাত কামাণ্ডোৰ সৈতে তেখেতৰ টনা আজোৰা লাগে। ভোগেশ্বৰী ফুকননিয়ে সেই কাৰ্যত বাধা দিয়াত কামাণ্ডাৰৰ টুপিটো খুলি মাটিত পৰি যায় আৰু লগে লগে ভোগেশ্বৰীলৈ গুলী কৰে। 1942ৰ 18 ছেপ্টেম্বৰ দিনাই বৰহমপুৰৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত ব্ৰিটিছৰ হাতত গুলী খোৱাৰ পাছৰে পৰা শয্যাশায়ী হৈ পৰিছিল। ইয়াৰ পাছত 20 ছেপ্টেম্বৰত দেওবাৰে ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিল। ভোগেশ্বৰী ফুকননিলৈ শ্বহীদৰ সন্মান দিয়া হৈছিল। ভোগেশ্বৰী ফুকননিৰ জন্ম হৈছিল 1885 চনৰ মাঘৰ বিহুৰ দিনা অসমৰ নগাঁও জিলাৰ হাতীচুং মৌজাৰ কহুৱাতলিত। ভোগালী বিহুৰ দিনা জন্ম হৈছিল বাবে তেখেতৰ নাম ৰখা হৈছিল ভোগেশ্বৰী। পিতৃৰ নাম আছিল আত্মাৰাম বুঢ়াগোহাঁই আৰু মাতৃৰ নাম আছিল নীলেশ্বৰী বুঢ়াগোহাঁই। পাছলৈ বৰহমপুৰৰ চলচলে মৌজাৰ ভোগেশ্বৰ ফুকনলৈ বিয়া হোৱাত তেখেতৰ নাম ভোগেশ্বৰী ফুকননি হৈছিল।
0: চলচ্চিত্ৰ অনাতাৰ আৰু মঞ্চৰ অভিনেতা তছদ্দুক ইউছুফৰ মূল ঘৰ আছিল নগাঁৱত। দেউতাক এগৰাকী প্ৰশাসনীয় বিষয়া হোৱাৰ সূত্ৰে অসমৰ বিভিন্ন ঠাইত চাকৰি সূত্ৰে ঘূৰি ফুৰিবলগীয়া হোৱাৰ কাৰণে তছদ্দুক ইউছুফৰো স্কুলীয়া শিক্ষা গ্ৰহণ বিভিন্ন ঠাইত হৈছিল। স্কুলীয়া জীৱনতে মঞ্চৰ অভিনয় আৰম্ভ কৰিছিল তছদ্দুক ইউছুফে। স্কুলীয়া ছাত্ৰ অৱস্থাতে গোৱালপাৰা জিলাৰ লক্ষীপুৰত চন্দ্ৰগুপ্ত নাটকত চাণক্যৰ ভাও লৈ বিশেষ কৃতিত্ব অৰ্জন কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ দুবছৰমান কটন কলেজতো পঢ়ি অনাতাঁৰ নাটৰ অভিনয় আৰু প্ৰযোজনাৰ সৈতে জড়িত হৈ পৰে। তছদ্দুক ইউছুফে চলচ্চিত্ৰ, মঞ্চ আৰু অনাতাঁৰ এই তিনিওটা মাধ্যমতে অভিনয় পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। তছদ্দুক ইউছুফৰ আটাইতকৈ প্ৰিয় মাধ্যমটো আছিল অনাতাঁৰ মাধ্যম। 1956 চনত মুক্তি পোৱা সৰাপাতত অভিনয়ৰ যোগেদি তেখেতে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। পুৱতি নিশাৰ সপোনত তেখেতে নায়কৰ ভূমিকাত অভিনয় কৰে। অৰণ্য আৰু দূৰণিৰ ৰং ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা অনবদ্য অভিনয়ৰ বাবে তছদ্দুক ইউছুফ চিৰস্মৰণীয় হৈ ৰ'ব। তছদ্দুক ইউছুফে অতি হেঁপাহেৰে ৰক্তিম বাসনা নামেৰে এখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিবলৈ প্ৰস্তুতি চলাইছিল। মৃদুলা বৰুৱাই অভিনয় কৰিবলগীয়া ছবিখন 1979 চনৰ 15 এপ্ৰিলত মুহূৰ্তো হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ছবিখন সম্পূৰ্ণ কৰা নহ'ল। তছদ্দুক ইউছুফে অভিনয় কৰা চলচ্চিত্ৰসমূহ হৈছে সৰাপাত, এৰাবাটৰ সুৰ, ধুমুহা, পুবেৰুণ, পুৱতি নিশাৰ সপোন, চিকমিক বিজুলী, বৰুৱাৰ সংসাৰ, অৰণ্য, মৰিচিকা, কাজঘৰ, পুতলাঘৰ, পাপ আৰু প্ৰায়চিত্ৰ, নিয়তি, দূৰণিৰ ৰং, কাজিৰঙাৰ কাহিনী ইত্যাদি। তছদ্দুক ইউছুফে ৰেডিঅ'ৰ খেলৰ চলন্ত বিৱৰণী দিয়া আদি কাৰ্যৰ সৈতেও জড়িত হৈ আছিল। 1982 চনৰ 2 আগষ্টৰ দিনা এক ৰহস্যজনক পৰিস্থিতিত তছদ্দুক ইউছুফৰ মৃত্যু হৈছিল। হিন্দী সাহিত্যৰ প্ৰসিদ্ধ লেখক হৰিশংকৰ পৰচাইয়ে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা হিন্দী বিষয়ত স্নাতক

ডক্টৰ ডিগ্ৰী লাভ কৰিছিল। 18 বছৰ বয়সতে বন বিভাগত তেখেতে চাকৰি জীৱনৰ পাতনি মেলিছিল। ইয়াৰ উপৰি খণ্ডৱা নামে ঠাইত তেখেতে ছমাহ অধ্যাপনা কৰিছিল। 1952 চনত চৰকাৰী চাকৰি বাদ দিয়ে আৰু 1953 চনৰ পৰা 1957 চনলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চাকৰি কৰে। 1957 চনত চাকৰি এৰি নিজাকৈ লেখা কাম আৰম্ভ কৰে। জবলপুৰৰ পৰা বসুধা নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। ঔপন্যাসিক, নিবন্ধকাৰ আৰু ব্যংগ লেখক হিচাপে বিখ্যাত হৈ পৰিছিল হৰিশংকৰ পাৰসাই। তেখেতৰ ব্যংগাত্মক লেখনি কেৱল মনোৰঞ্জনৰ কাৰণেই নাছিল, নিজৰ ব্যংগ ৰচনাৰ দ্বাৰা সমাজৰ সেই দুৰ্বল আৰু বিসংগতিসমূহৰ প্ৰতি মানুহক আকৃষ্ট কৰিছিল। তেখেতে সামাজিক আৰু ৰাজনৈতিক জীৱনৰ ভ্ৰষ্টাচাৰ তথা শোষণৰ ওপৰত গাঢ় ব্যংগ ৰচনা কৰিছিল আৰু ই হৈ পৰিছিল হিন্দী ব্যংগ সাহিত্যত অদ্বিতীয়। তেখেতে ভাবিছিল সামাজিক অনুভৱ অবিহনে সত্য আৰু বাস্তৱিক সাহিত্য লিখাটো সম্ভৱ নহয়। হিন্দী সাহিত্যৰ প্ৰসিদ্ধ লেখক হৰিশংকৰ পাৰসায়াজীৰ মৃত্যুদিন। চলচ্চিত্ৰ পৰিচালক অতুল বৰদলৈৰ আজি মৃত্যুদিন। 1970 চনত

তেখেতে ভাবিছিল সামাজিক অনুভৱ অবিহনে সত্য আৰু বাস্তৱিক সাহিত্য লিখাটো সম্ভৱ নহয়। হিন্দী সাহিত্যৰ প্ৰসিদ্ধ লেখক হৰিশংকৰ পৰছায়াজীৰ মৃত্যুদিন। চলচ্চিত্ৰ পৰিচালক অতুল বৰদলৈৰ আজি মৃত্যুদিন। 1970 চনত মুক্তিপ্ৰাপ্ত অপৰাজয় নামৰ চলচ্চিত্ৰখনৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। অতুল বৰদলৈ সৰ্বমুঠ 8খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শনৰ ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল। অতুল বৰদলৈ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ কল্লোল শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে নতুন অসমীয়া নামৰ অসমীয়া দৈনিক কাকতৰ উপ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। 1914 চনত দক্ষিণ আফ্ৰিকাত হোৱা সংগ্ৰামৰ পিছত বৰহাগিৰি ভেংকটগিৰিয়ে ভাৰতীয় সমাজ গঠনত বিশেষ অৰিহণা যোগায় আৰু সেই বছৰতে তেখেতে মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰে। 1978 চনত ভাৰতত লেবাৰ পাৰ্টিও প্ৰতিষ্ঠা কৰে। তেখেতৰ প্ৰচেষ্টাতেই পোনপ্ৰথমবাৰৰ বাবে পৰিবহণ বনুৱা সংঘ স্থাপন হয়। অখিল ভাৰতীয় ৰেলৱে কৰ্মচাৰী সংগঠনৰো তেখেত আছিল অন্যতম গুৰি ধৰোঁতা। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি জেললৈও গৈছিল। জেলৰ পৰা মুক্তি পোৱাৰ পাছত তেখেত বেংগল নাগপুৰ ৰেলৱে কৰ্মীসকলৰ সৈতে এটি বৃহৎ সংগঠন গঢ়ি তোলে। 1927 চনত জেনেভাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মজদুৰ সংগঠনৰ সন্মিলনলৈ প্ৰতিনিধি হিচাপে যোগদান কৰে। 1952 চনৰ সাধাৰণ নিৰ্বাচনত মাদ্ৰাজৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। 1952 চনৰ পৰা 1954 চনলৈ জৱাহৰলাল নেহৰু কেন্দ্ৰীয় মন্ত্ৰীসভাত শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। 1969 চনত ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে তেখেত নিৰ্বাচিত হৈছিল। কিন্তু 1969 চনত হঠাৎ ডাঃ জাকিৰ হুছেইনৰ পৰলোক প্ৰাপ্তি ঘটাত ৰাষ্ট্ৰপতি পদ খালী হয় আৰু 1969 চনৰ 20 আগষ্টৰ দিনা বৰাহগিৰি ভেংকটগিৰি বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। বৰাহগিৰি ভেংকটগিৰিলৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হৈছিল 1975 চনত। ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি, স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু বৰাহগিৰি ভেংকটগিৰিৰ জন্ম হৈছিল 1894 চনৰ 10 আগষ্টত উৰিষ্যাৰ গঞ্জাম জিলাৰ বৰহমপুৰত। ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেখেতে বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপেও কৰ্মৰত আছিল। সংগীতজ্ঞ সংগীতবিদ পণ্ডিত বিষ্ণুনাৰায়ণ ভাটখাণ্ডেৰ জন্ম হৈছিল 1860 চনৰ 10 আগষ্টত বোম্বাইৰ ৱালকেশ্বৰৰ চিত্ৰপ্ৰৱণ ব্ৰাহ্মণ পৰিয়ালত। ভাটখাণ্ডেৰ চিতাৰৰ শিক্ষা বোম্বেৰ শেঠ বল্লভ ধাৱন আৰু জয়পুৰৰ মহম্মদ হুছেইন আলী খাঁৰ ওচৰত গ্ৰহণ কৰে। একেদৰে গায়নৰ শিক্ষা নিজৰ পিতৃ মাতৃৰ উপৰিও গুৰু ৰাওজী বুৱা, ৱালেৱাখাৰ পণ্ডিত একনাথ কলৱে আলী খাঁ বিলিয়াত হুছেইন খাঁ আদিৰ পৰা পায়। পণ্ডিত ভাটখাণ্ডেয়ে দেশৰ খ্যাতিমান আৰু সংগীতজ্ঞসকলৰ ৰচনাসমূহ বৰ মন দি শুনিছিল আৰু ইয়াৰ শৈলীসমূহৰ পৰ্যবেক্ষণ কৰিছিল। নিজৰ অদ্ভুত স্মৰণ আৰু স্মৃতিশক্তি থকাৰ কাৰণে তেখেতে যিকোনো সংগীত এবাৰ শুনিলেই পাছত তাৰ পুনৰাবৃত্তি কৰাত সক্ষম হৈছিল। 15 বছৰ বয়সতে তেখেতে চিতাৰৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সংগীতৰ দত্তৰ সৈতে সম্পৰ্কিত সংস্কৃত গ্ৰন্থ অধ্যয়ন আৰম্ভ কৰে। 1885 চনত বি এ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। 1987 চনত ভাটখাণ্ডে বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু চমুকৈ ফৌজদাৰী আইনত কেৰিয়াৰ গঢ়ি তোলে। ভাটখাণ্ডে কেৱল সংগীতজ্ঞ নহয়, তেখেত এজন খ্যাতিপ্ৰাপ্ত অধিবক্তাও আছিল। 1890 চনত তেখেতে LLB পৰীক্ষাটো উত্তীৰ্ণ হৈছিল। 20 শতিকাৰ প্ৰথম ভাগতে বৰ্তমানৰ শাস্ত্ৰীয় সংগীতৰ প্ৰতি তেখেতৰ মনোযোগ বিশেষকৈ আকৰ্ষিত হৈছিল আৰু সংগীত জগতত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অৱস্থিতি সম্পৰ্কে বিশেষ অধ্যয়ন আৰম্ভ কৰিছিল। সংগীতজ্ঞৰ মাজত মত ঐক্য নথকাৰ কাৰণে তেখেতে ৰাগ ৰাগিনীৰ সম্বন্ধে অন্বেষণ কৰিবলৈ উৎসুক হৈ পৰে। সংস্কৃত ভাষাৰ পণ্ডিত হোৱাৰ লগে লগে তেখেতে ইংৰাজী, পাৰ্চী আৰু উৰ্দু ভাষাৰো দক্ষ আছিল। তেখেতে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি উত্তৰ ভাৰতীয় সংগীত পদ্ধতি আৰু দক্ষিণ ভাৰতীয় সংগীত পদ্ধতিৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰিছিল। সংগীত জগতলৈ অৱদানস্বৰূপে সংগীত গ্ৰন্থমালা, প্ৰশ্নোত্তৰ ৰূপত অভিনৱ ৰাগমঞ্জুৰী, হিন্দুস্তান সংগীত পদ্ধতি ক্ৰমিক পুস্তিকামালা আদি গ্ৰন্থ ভাটখাণ্ডে ৰচনা কৰি ভাৰতীয় সংগীত জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ যান SLV-3 শ্ৰীহৰিকোটাৰ পৰা পুৱা 7:58 উৎক্ষেপণ কৰা হৈছিল 1979 চনত। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানখনৰ দৈৰ্ঘ্য আছিল 22 মিটাৰ আৰু ওজন আছিল 17 টন। ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গভৰ্ণৰ চাৰ্লছ জেমছ নেপিয়ৰৰ জন্ম হৈছিল 1782 চনত। ইংৰাজ পদাৰ্থবিজ্ঞানী আৰ্নেষ্ট ৰাদাৰফৰ্ডৰ জন্ম হৈছিল 1870 চনত। প্ৰকৃতিবিদ ফতেহ সিং ৰাথোৰৰ জন্ম হৈছিল 1938 চনত। স্পেইনৰ অভিনেতা আৰু গায়ক এণ্টনিঅ ৱেণ্ডেৰাছৰ জন্ম হৈছিল 1960 চনত। জাৰ্মান উৰাজাহাজ বিজ্ঞানী, সফল গ্লাইডাৰ উৰণৰ বাবে ফ্লাইংমেন হিচাপে বিখ্যাত অট' লিলিয়ানথনৰ মৃত্যু হৈছিল 1896 চনত। ইংৰাজ পদাৰ্থবিজ্ঞানী

0: হেনরি মজুলিৰ মৃত্যু হৈছিল 1915 চনত। আমেরিকান অভিযন্তা অধ্যাপক পদার্থ বিজ্ঞানী আর আবিষ্কারক বার্ট হাসিংস গোডার্ডৰ মৃত্যু হৈছিল 1945 চনত। জীববিজ্ঞানী আর পরিবেশ বিজ্ঞানী ইউগেন অডামৰ মৃত্যু হৈছিল 2002 চনত। 20 বছৰ বয়সো নোহোৱা এগৰাকী নিরক্ষর কিশোরীয়ে এসময়ত গোটেই ভারতবর্ষতে আলোড়নের সৃষ্টি করেছিল। পাছলৈ অবশ্যই তেখেতে আত্মসমর্পণ করেছিল আর ভারতের রাজনীতিত যোগদান করেছিল। তেখেত হৈছে ফুলন দেবী, যাক দস্যুরাণী ফুলন দেবী বলে জনা গৈছিল। ফুলন দেবীর জন্ম হয়েছিল 1963 চনের 10 আগস্টত।
1: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
3: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী।
0: এবার আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। উজনিৰ প্ৰলয়ংকাৰী বান, বৰ্ণাঢ্যৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্য আৰম্ভ, 30 আগষ্ট পৰ্যন্ত ঘৰে ঘৰে চলিব মূল্যায়ন। জৈৱ চিকিৎসা আৱৰ্জনাক লৈ NGT বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ কঠোৰ নিৰ্দেশ। দুমাহতে 30% পৰ্যন্ত চাউলৰ দাম বৃদ্ধি। চেনি মিঠাতেলৰ পৰা আৰম্ভ কৰি ব্লিচিং পাউডাৰলৈকে দাম বৃদ্ধি। নগাঁৱত বান পৰিস্থিতি জটিল, 9 অঞ্চল প্লাবিত। সদৰ ৰাজহ চক্ৰৰ 4খন, কলিয়াবৰত 9খন, চামগুৰিত 48খন গাঁও জলমগ্ন। কলঙৰ জলপৃষ্ঠ বৃদ্ধি হৈ থাকিলে নগাঁও চহৰৰ বিস্তীৰ্ণ এলেকা পানীত বুৰ যোৱাৰ আশংকা। মুখ্যমন্ত্ৰীক 25 লাখ টকাৰ চেক প্ৰদান প্ৰতিনিধি দলৰ বৰ্ণাঢ্যলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী এদিনৰ দৰমহা। অসমসহ উত্তৰ পূৰ্বত 24 ঘণ্টাত 6টা ভূমিকম্পৰ জোকাৰণি। প্ৰথমটোৰ প্ৰাবল্য আছিল 5.1 অভিকেন্দ্ৰ অৰুণাচলৰ চিয়াং। গেলাবিল ধনশ্ৰী নৈ বাহনী পানীয়ে বুৰালে মহুৰামুখ। বানপীড়িত অঞ্চলৰ পৰিদৰ্শন, ক্ষয়ক্ষতি বুজ লৈছে মন্ত্ৰীয়ে। বান নিয়ন্ত্ৰণ ব্যৱস্থাক লৈ উদ্বিগ্ন ন্যায়ালয়। উজনিৰ জলপ্ৰলয়, সাহায্য পুনৰ সংস্থাপনৰ ন্যায়িক নিৰীক্ষণ আৰ্জিৰে PIL। বিত্তবৰ্ষৰ 4 মাহৰ পাছত ৰাজ্যই পালে কেন্দ্ৰীয় কৰৰ 3,552 কোটি টকা। ৰাজ্যত বানত মৃতকৰ সংখ্যাই চলে শতকৰ ঘৰ। নিতৌ ওলাইছে মৃতদেহ, শিৱসাগৰ চৰাইদেউত উদ্ধাৰ হৈছে 73টি মৃতদেহ। উজনিৰ বানত এতিয়াও সন্ধানহীন বহুজন ধ্বংসস্তূপৰ তলত সোমাই থকাৰ সন্দেহ। বান বিধ্বস্ত নাজিৰাত হৃদয় বিদাৰক ঘটনা। দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ পাছত শোকাহত মাতৃৰ বিয়োগ। বাৰুকৈ ধুই গ'ল আহোম যুগৰ বহুমূলীয়া সম্পদৰ কীৰ্তিচিহ্নসমূহ। 19 জুলাই জলপ্ৰলয়ত খহিল দৰিকা নৈত থকা ঐতিহাসিক শিলৰ সাকুৰখতা। যথেষ্ট সংৰক্ষণৰ ব্যৱস্থা নহ'লে অচিৰেই হ'ব নিশ্চিহ্ন। একাঠো পলসত পোত খাইছে বৰ্ণাঢ্যৰ ঘৰ। প্ৰখৰ ৰ'দত তিৰপালৰ তলত হাঁহ হুমিনা কাঢ়ি দিন কটাইছে শ শ পৰিয়ালে। শান্ত হৈছে দিখৌ, দৰিকা, জাজি আৰু মিতং। পুৱতি নিশা ধাৰাষাৰ বৰষুণত পুনৰ জলমগ্ন গুৱাহাটী। ৰুক্মিণীগাঁও, অনিলনগৰত চলিল নাও। নতুন নিয়মেৰে অক্টোবৰৰ পৰা আৰম্ভ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ। খেলৰ পৃষ্ঠাত বিশ্ব বেডমিণ্টনত বীৰদপে ইতিহাস সৃষ্টি। অস্মিতা চলিহাৰ কেৰিয়াৰ মাষ্টাৰ্ছত সোণৰ জয়ৰে অস্মিতাৰ চমক। BWF মঞ্চৰ খিতাপ দখলেৰে অস্মিতা চলিহে সংযোজন কৰিলে এক অনন্য কৃতিত্ব। প্ৰস্তুতি মেচত 6 উইকেটত জয় ভাৰতৰ। যশস্বী জয়সৱাল, শিৱমন গিল আৰু মহম্মদ ছিৰাজৰ বেটিং দৃঢ়তা। ইতিহাস গঢ়ি ৰূপৰ পদক জয় ভাৰতৰ বসন্ত কুমাৰ মেঘৱালৰ। অসমৰ কস্তুৰী গগৈলৈ ত্ৰিমুকুট অৰ্জন। অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেটৰ টুৰ্ণামেণ্টত বৰাক লিজেন্সৰ ৰোমাঞ্চকৰ জয়। প্ৰচাৰ আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈছিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালী ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড।

0: নমস্কাৰ বাইদেউ।
1: নমস্কাৰ।
0: আপোনাৰ সংগীত যাত্ৰাৰ আজি আমি পঞ্চম খণ্ডত কথা পাতিছোঁ।
1: হয়।
0: ইমানকেইটা খণ্ডত কথা পাতি যাওঁতে আগে বহুত কথাই পাতিলোঁ। মোৰ মনত তিনিটা গানে, হয়তো আৰু ওলাব পাৰে দেই, তিনিটা গানে মোৰ মনত কেতিয়াবা আপোনাৰ গীত অকণমান প্ৰশ্ন কিছুমানৰ সৃষ্টি কৰে। গানকেইটা দৰিকণা মাছ আছে, বান্দৰ আছে আৰু কাউৰী, আৰু এই তিনিটা যে গানৰ বিষয়বস্তু হ'ব পাৰে আৰু তাক লৈ যে সুৰ সৃষ্টি হ'ব মই এনেই ভাবিব পৰা নাছিলোঁ। কিন্তু এই তিনিটা গানৰ আঁৰৰ কিবা কথা আছে নেকি, কওকচোন বাৰু।
1: তিনিটা গানৰ আঁৰৰ কথা আচলতে দৰিকণা মাছটোৱে প্ৰথমতে কৈছা, মই সেইটোটোৱে লৈছোঁ। এইটো মই বিয়াৰ পিছত গোৱা গান আৰু ৰেডিঅ'টো তেতিয়ালৈকে কিছুখিনি গান কৰা হৈছে মোৰ, বহুতখিনি লোকক লগ পাইছোঁ, স্বনাম ধন্য সকলো। দৰিকণা মাছৰ কাৰণে আমি দুয়ো আচলতে দাদাৰ তালৈ গৈছিলোঁ, নৱকান্ত বৰুৱাৰ দাদাৰ তালৈ, আৰু তেখেতে সেই সময়ত অকণমান কিবা কিবি দিগদাৰী হৈ আছিলে স্বাস্থ্যৰ, যিটো কাৰণে এটি গীত লিখিছিলে দৰিকণা মাছ। মাছে যে পানীত খেলি থাকে এই ধৰণৰ আমি বহি পেলাই কিছুখিনি সময় চৰ্চা কৰিছিলোঁ গীতটিৰ বিষয়ে, আৰু দাদাই কৈছিল, এওঁক কৈছিলে যে এই গীতটি তুমি সুৰ কৰা, তুমি কৈছে কাৰণ এওঁৰ নৱকান্ত বৰুৱা দাদা ছাৰ আছিলে শিক্ষক, আৰু তেতিয়া এওঁ সেইমতে আহি পেলাই আমি ঘৰত আহি সুৰ কৰা হৈছিলে। কাৰণ গানটোত কথা আছিলে কি জানা, ইমান চপল ইমান পাতল তহঁত ইমান লাহি উচাত মাৰি গুচি যাওঁ, এনেকুৱা ধৰণৰ কথা কিছুমানৰ সুৰ কৰিবলৈ খুব টান, বহুত টান, গাবলৈও টান। আৰু মই যিমানেই বয়স হৈ আহিছিল তেতিয়া, অলপ ডাঙৰ হৈ আহিছিলোঁ মানে, তেতিয়া মই গীতৰ লিখাৰ সেই স্তৰবিলাক পাই পাই আহি আছিলোঁ মই। যেতিয়া মই নৱকান্ত বৰুৱা দাদাক পালোঁ এনেকুৱা ধৰণৰ কথাবোৰ আহি পৰিল, কিন্তু এনেকুৱা নহয়, এটা টাইমত মই ছোৱালীকালতো দেৱকান্ত বৰুৱাৰ কবিতা মই গাই থৈছিলোঁ, যিটো অমৃধৰ বৰুৱা সুৰ কৰিছিলে, যিটো ডালা দুটা যোৰহাটৰ, আৰু তেখেতে খুব ভাল পাইছিল, তেখেতো আহিছিল সেইটো অনুষ্ঠানত। তাৰপিছত নৱকান্ত বৰুৱা দাদাৰ এনেধৰণৰ গীতে খুব আকৰ্ষণ কৰিছিলে মোক, আৰু এওঁ সুৰ কৰিছিলে আৰু গীতটি বৰ টান পাইছিলোঁ কিন্তু গাবলৈ, অন্তৰা খুব টান আছিলে। ইমান চপল ইমান পাতল তহঁত ইমান লাহি, এই যে কোনো ৰোৱা ৰুই কাৰবাৰ নাই, মাছকেইটাতো ঘূৰি ফুৰে, উচাত মাৰি গুচি যাব নৌপাওঁতে আহি, মোক কিখনি চাওঁ বোলোতে দিয় হঠাৎ পাছ, দৰিকণা মাছ অ দৰিকণা মাছ। এইটো এই গীতটি বহুতে ভাল পায়, সৰু ল'ৰা ছোৱালীবিলাকেও খুব ভাল পায়, ইয়াৰ লগত নৃত্য কৰে। আৰু একুৰিয়াম এটা আছিলে দাদাৰ তাতে, মানে যিটোৱে ছবিখন দি আছিলে, সেই ছবিখনেও বহুত মানে মনত হেৰি দি দিয়ে, শিক্ষা দি দিয়ে যে এইটো এনেকৈ হ'লে, এনেকৈ কৰিলে, এনেকুৱা কৰিলে মাছৰ দি গতি যোৱাৰ গতি, সঁচাকৈ বৰ আচৰিত ধৰণৰ। আৰু বৰ শ্ৰদ্ধাৰে সুৰিছোঁ দাদাক, ইমান সুন্দৰ এটা গীতৰ জন্ম হৈছিল আৰু এওঁক মই বহুত শ্ৰদ্ধা জনাইছোঁ, ইমান সুন্দৰকৈ সুৰ কৰিছিল।

0: লৰিকা নামৰ পৰা মই এতিয়া আহোঁ কাউৰী কাকা। কাকা শব্দটো কৰ্কশ বুলি পেলাই সকলোৱেই কয়, এইটো যেন সংগীতৰ লগত কোনো সম্পৰ্ক নাই। কাউৰীৰ কাকাটোৱে মাত্ৰ হেৰি মানুহক আমনি কৰে, বিৰক্ত কৰে তেনেকুৱা। কিন্তু সেই কাউৰীৰ কাকাত সুৰ বিচাৰি কেনেকৈ পালে?
1: এই যে তুমি আমনি বুলি ক'লা, এই আমনিটো এইটো হেৰিৰে গান, নৱকান্ত বৰুৱা দাদাৰ গান, আৰু এইটো মোৰ ৰেডিঅ'ৰ স্পেচিয়েল প্ৰগ্ৰেমৰ গান। সেইটো সুৰ কৰিছিলে ৰমেন চৌধুৰী দাদাই, আৰু তেতিয়া আমি একেলগে বহি ৰেডিঅ'ত কিন্তু কথা পাতিছিলোঁ গীতটি লৈ, কাৰণ ইয়াৰ লগত আৰু এটা গীত আছিলে মিচিঙৰ চাঙতে।

বিহু ঢোল শুনিলে, বড়ো চিফুঙৰে মাত, এইটো এওঁৰ গীত আছিলে, সুৰটো এওঁৰ আছিলে। এতিয়া আমি দুইটা গীতৰে চৰ্চা হৈছিলে আৰু ৰেডিঅ'ত কথোপকথন আমি কৰিছিলোঁ, সেইকাৰণে মোৰ মনত পৰিছে গীতটিৰ কথা। এই যে আমনি শব্দটো, দাদাই এইটো শব্দ ক'ত ইউজ কৰিছে এই গানটোত? প্ৰথমতেতো ভাবিছোঁ কাউৰী কাকা মানে কি হ'ব এইটো গান, মানে কাউৰীৰ কথা। এইটো গানৰ কিন্তু ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছিলে বাহিৰত, সেইকাৰণে মোৰ দুইজনী ছোৱালীয়ে ঋগবেদী আৰু সাম্বেদী তেওঁলোকে গাইছিলেতো, আৰু ল'ৰাটো শতসূৰ্য, সিও ৰেডিঅ'ত ইয়াতে এপ্ৰুভ আৰ্টিষ্ট আছিলে তেওঁলোক যুৱবাণীৰ, গতিকে তেওঁলোকক ভইচ দিবলৈ কোৱা হৈছিলে আৰু ইজনী সিজনীক জোকাইছিল। তেতিয়া মোৰ মনত পৰিছে কা কা বুলি আগতে ক'ব লাগে, কা কা কা কা। ঘৰত গৈ বহুত হঁহা হয় আৰু কাউৰী হৈ আহিছা বুলি, কাউৰী কা কা কা। এই যে পাতল যেন শুনিছাহে তুমি, কিন্তু গোটেইখিনি কথা যদি মন দি শুনা বহুত ছিৰিয়াছ কথা আছে ইয়াত। আমনি শব্দটো ক'ত লগাইছে? আমনিৰ পৰা গাব আমনি লগাই, দুটা মিনিট দি দিছে ইয়াতে এটা লাইনত। আমনি হৈছে আমৰ বাগান, আৰু আমনি লগাই গাই থাকে, কা কা কৰিলে আমনি লাগে মানুহৰ। বহুত মানে শত কোটি শ্ৰদ্ধা জনাইছোঁ, ক'ৰ পৰা যে ইমান গধুৰ ভাৱ আহে মোৰ আচৰিত লাগে ভাবিলে। দুয়ো ককাই ভাই, দেৱকান্ত বৰুৱা নৱকান্ত বৰুৱা, খুব আচৰিত লাগে আৰু মই নিজকে সৌভাগ্যবান বুলি মানি লৈছোঁ এনেকুৱা গীত মই জীৱনত যে গাবলৈ পাইছোঁ। এইবোৰ

0: আৰু তোমাক ধন্যবাদ জনাইছো তুমি এই গীতটি ইয়াত
1: মানে প্ৰসংগটো, কিন্তু সেইখিনিতে শেষ হোৱা নাই, আৰু এটা আছে, আপুনি বান্দৰো নচুৱাইছে, আপুনি এতিয়া কাউৰীতে এৰা নাই বান্দৰলৈও আহিছে, গতিকে কওকচোন নাচ বান্দৰ নাচ।
0: হয়, সেইটো এটা গাবলৈ মোৰ অলপ অসুবিধা হৈছিল, কিন্তু নাচ বান্দৰ নাচ বৰ বেলেগ ধৰণৰ গীত, এনেকুৱা দুই এটা গাই আৰু মই গাইছিলোঁ ছোৱালীক লৈ পেলাই বা মানুহক লৈ, এটা আছিলে সেই মানে দুজনী ল'ৰা ছোৱালীয়ে ভাল পায়, ল'ৰাটো মানে ওখ পাখ শকতাবত আৰু ছোৱালীজনী আছিলে সৰু আৰু সৰু মায়ে তাইৰ নাম, ঐ কোন ৰূপহী তাই, তাই যে সৰু মাই, তাই মন দিছিলে মন বৰকে মনৰ মৰম পাই, এই ভাল যোৰাটো পাই কি যে ৰং লাগিছে চাই, সি যে ওখ পাখ শকত আৱত তাই যে সৰু মাই, এইবিলাক থ্ৰয়িং মোক এওঁ শিকাইছিলে, এই থ্ৰয়িংবিলাক প্লাছ মই বিহু গাবলৈ ল'লোঁ, তাত মই বহুত থ্ৰয়িং পালোঁ, কাৰণ মই এনেকুৱা গোৱা নাছিলোঁ আগতে, বিহু গাবলৈ লোৱা কথা কওঁতে মই এগৰাকী অসমৰ বিশিষ্ট শিল্পীক মনত পেলাইছোঁ, আমাৰ মাজত তেওঁ নাই এতিয়া, অনিমা ভট্টাচাৰ্যী, অনিমা ভট্টাচাৰ্যী বিহুৰ মানে কি ৰাণী আছিলে, বিহু সম্ৰাজ্ঞী কওঁ বা কি কওঁ, বিহু গীত গোৱাৰ যেনেকৈ খগেন দা আছিলে পিছত, তেওঁৰ পৰা মই বহুত শিকিছিলোঁ, তাৰপিছত মই ডেৰ ঘণ্টা সময় কণ্টিনিউৱাছলি বিহু গাবলৈ পৰা হৈ গৈছিলোঁ, আৰু এই নাচ বান্দৰ নাচত এনেকুৱা থ্ৰয়িঙেই আছে, এই যে বান্দৰ নচুৱাই লৈ ফুৰে মানুহজন, তেওঁতো কাৰো কাৰণে বান্দৰ বান্দৰী এহাল আছে, তেওঁ লৈ ফুৰে পইচাৰ কাৰণে জীৱিকা উপাৰ্জন, আৰু তেওঁৰ প্ৰতিটো কাৰো কোনো ইণ্টাৰেষ্ট নাই, কি
1: ইণ্টাৰেষ্ট আছে,
0: আৰু তাৰ মাজতে আকৌ তাহাঁতৰ প্ৰেম প্ৰীতিৰ কথাও কৈছে, বান্দৰৰ প্ৰেম প্ৰীতি, কিন্তু এই যে ফুটাই তুলিব লাগে ছবিবিলাক, এইবিলাক বস্তু মই এওঁৰ পৰা শিকিছোঁ জীৱনত মোৰ বিয়াৰ পিছত, কাৰণ মই এইবোৰ গীত গাব লগা হৈছে, তাৰ পৰা বহুত শিকিছোঁ, নাচ বান্দৰ নাচ ঐ

0: Spandorinas. Nas Raja, Nas Rani, Nas. Yate kisuman hobdo ase. Rohim Chachar Duktum Bharut. Ebla gabole olop tiktari. Rohim Chacha. Chacha hobdo pronunciation ahi bolaibo. Sasa gole nabo. Rohim Chachar Duktum Bharut. Kokal ghurai Nas. Nas Raja, Nas Rani, Nas. Tini alit batsabure jumpati se Nas. Ebla hobdo. ইমান থ্ৰয়িং আছে ইয়াত কিন্তু খুব ভাল লাগিছিলে গীতটি গাই আৰু এইটো গানো ৰমেন চৌধুৰীৰ সুৰৰ বহুতখিনি আছে এওঁৰ আছে কিছুখিনি আৰু কম্পজিশ্যনটো এওঁৰে আছিলে মোৰ জীৱন সংগীজনৰ বৰশ্ৰদ্ধাৰে সুঁৱৰি পালে বহুত ধন্যবাদ দিছোঁ আমাৰ ল'ৰা ছোৱালীৰো কিছুমান অৰিহণা কিন্তু আছিলে কাৰণ সেই সময়ত সিহঁতেও দুষ্ট আছিলে আৰু এওঁ ল'ৰা ছোৱালীৰ লগত মিলি পেলাই দুষ্টামি কৰিছিলে যেনেকৈ গীতবোৰ কথা কোৱা দি হৈছিল যাৰ ফলত আৰু মোৰ এনেকৈ গীত গাওঁতে গাওঁতে এটা পৰ্যায়লৈ মই আহি গ'লোগৈ মানে পৰিৱৰ্তন আহি গ'ল সেই পৰিৱৰ্তনটো এওঁৰ গীতবিলাকে মোক কৰিছে এওঁৰ থ্ৰয়িংবোৰ মোক শিকাইছিলে যেনেকৈ দুই কিছুমান গীত ছোৱালীয়ে ল'ৰাই গোৱা গীত ছোৱালীৰ যেনেকৈ সি ঝুনে ভূত নে মোকক চাঙৰ সি উখা নে ফেক নে তুৱেন চাঙৰ মই নাপাওঁ চিনি এইটো ছোৱালীয়ে গোৱা গীতৰ ধৰণৰো আছিলে এই ল'ৰাই গোৱা গীতৰ ধৰণৰো আছিলে দুয়োটাৰ মানে কেনেকৈ হ'ব ছোৱালীয়ে গীত গালে কেনেকুৱা হ'ব আৰু ল'ৰাই গালে কেনেকুৱা হ'ব কাৰণ এওঁ গীত গাইছিলতো এওঁ খুব সুন্দৰ গাইছিলে অনুষ্ঠানবিলাকতো মোৰ লগত এওঁ গীত গাইছিলে কেতিয়াবা গীত নগোৱা হ'লে মই ইণ্টাৰভিউত হৈ থাকোঁতে মই আঁতৰি দিছিলোঁ যে মই এইখিনি নাগাওঁ তুমি গাবা কিন্তু এনেকুৱা আমাৰ আণ্ডাৰষ্টেণ্ডিং আছিলে গতিকে এওঁৰ যিবিলাক থ্ৰয়িং আছিলে মই লৈছিলোঁ যিবোৰ মোক শুকিয়াইছিলে যে এইটো বস্তু এনেকৈ কোৱা হৈ কোন ৰূপহী এইবোৰ মই এওঁৰ পৰা শিকিছিলোঁ তাই যে সৰু মাই এইবিলাক আজি ৰাতি ঝুমুৰ আছে দুই নম্বৰ লাইনত এই থ্ৰয়িং লাইনত ৰূপাই বাগিচাত এইবোৰ এওঁৰ পৰা শিকা থ্ৰয়িং ঝুমুৰ তালৰ থ্ৰয়িং আৰু বিহু গানৰ বিহু টাইপৰ থ্ৰয়িংবোৰ যিবোৰ মই পাইছিলোঁ আৰু এই কথা কোৱাৰ দৰে যিবোৰ থ্ৰয়িং আছিলে মই আগতে কৈছোঁ তোমাক ঘৰখনৰো এই মোৰ দেউতাই মানে সদায় ৰিয়াজ কৰোঁতে মা দেউতা বাৰাণ্ডাত বহি থাকে মোৰ ৰিয়াজৰ ৰুম গানৰ ৰুম বেলেগ আগৰ পৰা বেলেগ আৰু মোৰ কেনেকুৱা হৈছে কোনটো কি ক'ব লাগে এইটো শব্দ এনেকুৱা হ'লে ভাল হ'ব এনেকুৱা কথাবোৰ শিকাইছিল কিন্তু এওঁক পাই পেলাই মই সেইখিনিৰ মোৰ পূৰ্ণতা আহিলে মোৰ যিখিনি কথা কোৱা দি গাব লাগে বা আৰু ভূপেন্দ্ৰৰ লগতো মই কিছুখিনি শিকিলোঁ এনেকৈ এওঁৰ পৰা এওঁৰ জীৱনত পোৱাৰ পৰা মোৰ বহুতখিনি পৰিৱৰ্তন হ'ল গোৱাৰ এওঁৰ পৰা মোৰ বহুত শিকিলোঁ মই আৰু বিশেষকৈ এনেধৰণৰ গীতৰ থ্ৰয়িং এওঁ মোক শিকাইছে
1: ঠিক আছে বাইদেউ আমি পঞ্চম খণ্ড সামৰিছোঁ কিন্তু আজিতো বান্দৰ নচুৱাই শেষ সামৰিম আজি আমি শেষ কৰিছোঁ পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ নাচ বান্দৰ নাচ নাচ বান্দৰী নাচ এই গীতটিৰে কথাখিনি আপুনি কৈছে ইয়াৰ পিছত আমি আকৌ কথা পাতিম আপোনাৰ ভজন গজল এইটো চেপ্টাৰ আমি পতাই নাই আমি পাতিম সেইখিনি কথা আৰু কিছু কথা আছে ইয়াৰ পিছত আজি পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ নমস্কাৰ
0: নমস্কাৰ

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবুৰাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণফুলি
1: নহয়, প্ৰথমে সঞ্চয়,
0: প্ৰথমে কাণফুলি।
1: শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰজেঞ্চি বাবেও সাঁচক, যাতে হৈ ৰয় টেনচন ফ্ৰী।
0: কিন্তু কাণফুলি কি হ'ব?
1: যাবানে ভিডিঅ' ইনজেকশ্যন?
2: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা।

0: একমাত্র অনুষ্ঠান প্রচারৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456 গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত কালি ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয়ক্ষতিৰ জৰীপ কৰা হয়। 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। বানৰ ফলত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলে 1,20,000 টকা সাহাৰ্য হিচাপে লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাঘাট সমজিলাত বানৰ ক্ষয়ক্ষতিৰ জৰীপ কাৰ্য তদাৰক কৰে। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কৰা হ'ব। মন্ত্ৰী পীযুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনি আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে।
2: মুখ্যমন্ত্রী ডাঙরিয়ায় সমগ্র অসমত আমি ইলেকশনের আগতে প্রবর্তন করা 100 টকা দাইল চেনি আমি দ্বিতীয়বারের কারণে অহাকালি আরম্ভ করি। যেহেতু অসমত বানপানী চলি আছে, গতিকে আরম্ভর পূর্ণ আমি কার্যসূচী করব খোঁজা নাই। মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ায় এখন ফেয়ার প্রাইস সকলকে আহিব বা লগ মূল্য গোটাবলৈকে আহিব আর এই কার্যসূচী 11:30 বজাত কারণে রহার পরে আরম্ভ করব।
1: যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ ঘৰফলীয়া গাঁৱৰ সৰুচৰাই গাঁও পঞ্চায়তত কালি মন্ত্ৰী কৌশিক ৰায় উপস্থিত হৈ যোগান ব্যৱস্থা নিৰীক্ষণ কৰে। তেওঁ আজি আৰম্ভ হ'বলগীয়া দাইল আৰু চেনি বিতৰণ প্ৰক্ৰিয়াৰো প্ৰস্তুতিৰ বুজ লয়।

0: মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ অভিলেখ সংখ্যক আৰ্থিক লাভ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে। অইল আৰু এন আৰ এলৰ লাভে ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ লগতে দেশৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বুলি প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে অইল ইণ্ডিয়া লিমিটেডে এইবেলি বিগত বৰ্ষতকৈ 2.5 গুণ অধিক লাভ কৰিছে। খাৰুৱা তেলৰ উৎপাদন 11% বৃদ্ধি হোৱাৰ জৰিয়তে এই পৰিমাণৰ লাভালাভ হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা সমবায় বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। যোৰহাট পৌৰ এলেকাৰ সামগ্ৰিক উন্নয়ন, নগৰীয়া আন্তঃগাঁথনি প্ৰকল্পৰ গতি আৰু অনাময় ব্যৱস্থাৰ স্থিতি পুনৰীক্ষণ কৰা হয়। মন্ত্ৰী শ্ৰীৰায়ে জিলাখনৰ বানপীড়িত অঞ্চলসমূহৰ জনসাধাৰণে যাতে অন্ন সেৱা দিন কাৰ্যসূচীৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে সমবায় সমিতিৰ গুদামসমূহৰ কাৰ্যক্ষমতা আৰু খাদ্য সামগ্ৰীৰ মজুত আৰু বিতৰণ ব্যৱস্থাৰো বুজ লয়। দেশজুৰি আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাদী কেন্দ্ৰলৈ গৈ পেলু নিৰ্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে পেলু নিৰ্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্ৰাস হোৱাৰ লগতে মানসিক প্ৰগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো সুচল হয়। জল জীৱন মিছনৰ অধীনত ডিব্ৰুগড় জিলাত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি তথা কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত মন্ত্ৰী কৃষ্টেন্দু পালে অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত।
1: मेरा एक जिद्दी पड़ोसी है, पूरी कॉलोनी ने सोलर पैनल लगवा लिए हैं, पर वो मानने को तैयार ही नहीं था कि सच में बिल जीरो आ सकता है। मैंने कहा बेटा, नाम ही है पीएम सूर्य घर मुफ्त बिजली योजना। फिर एक एक करके सबका बिजली बिल जीरो आने लगा, तब बोला अब लगवा ही लेता हूँ। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
2: हर घर सूर्य घर।
3: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं विशाल शर्मा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने नागरिकों से हर घर तिरंगा अभियान में शामिल होने और घरों पर तिरंगा फहराने का आह्वान किया। भारत ने गैर जीवाश्म ईंधन आधारित बिजली उत्पादन की क्षमता 300 गीगावाट का आंकड़ा पार किया। भारतीय और अमरीकी नौसेनाओं का विस्फोटक आयुध रोधक अभ्यास आज से कोच्चि स्थित दक्षिणी नौसेना कमान में शुरू। रूस ने भारत के लिए होर्मुज जलडमरू मध्य जैसे रणनीतिक रूप से महत्वपूर्ण समुद्री मार्गों पर निर्भरता कम करने के लिए रेल मार्ग का प्रस्ताव रखा। और ताशकंद में आयोजित एशियाई जूनियर भारोत्तोलन चैंपियनशिप में महाराजन अरुमुख पंडियन ने पुरुषों के 65 किलोग्राम वर्ग में रजत पदक जीता। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने नागरिकों से हर घर तिरंगा अभियान में उत्साहपूर्वक भाग लेने और विकसित भारत के निर्माण में योगदान देने के लिए अपने सामूहिक संकल्प को नवीकृत करने का आग्रह किया है। श्री मोदी ने सोशल मीडिया पोस्ट में कहा कि तिरंगा हमारा गौरव है और राष्ट्र के लिए अपना सर्वश्रेष्ठ देने की निरंतर प्रेरणा का स्रोत है। प्रधानमंत्री ने कहा कि उन्हें प्रसन्नता है कि इस वर्ष के प्रयास वंदे मातरम को समर्पित हैं और वो भी ऐसे समय में जब हम इसकी 150वीं वर्षगांठ मना रहे हैं।

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ ৰাজেন গোহাঁইৰ কণ্ঠত হীৰেণ গোহাঁই লিখা এটি গীত। গীতটিৰ প্ৰযোজনা ছৈয়দ ছাদুল্লাৰ।

ৰাজেন গোহাঁইৰ কণ্ঠত হীৰেণ গোহাঁয়ে লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সবিন মেধি ৰচনা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত মামণি শৰ্মা ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

মামণি শৰ্মা ভট্টাচাৰ্যৰ কণ্ঠত সবিন মিধিয়ে লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জয়ন্ত দাসৰ কণ্ঠত অনিল কলিতাৰ ৰচিত এটি গীত।

0: জয়ন্ত দাসৰ কণ্ঠত অনিল কলিতাই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দীপ্তিৰাণী পেগুৰ কণ্ঠত সত্যপ্ৰভা দাসে লিখা এটি গীত।

দীপ্তিৰাণী পেগুৰ কণ্ঠত সত্যপ্ৰভা দাসে লিখা গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক কৌস্তুভমণি শইকীয়া ৰচনা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাত সদানন্দ গগৈৰ কণ্ঠৰ এই গীতটি।

সদানন্দ গগৈৰ কণ্ঠত কৌস্তুভমণি শইকীয়াই লিখা গীতটি শুনিলে। এই গীতটিৰেই সামৰা হ'ল আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 100লৈ বৃদ্ধি, ৰাজ্যৰ বিভিন্ন অংশত হৰ হৰ তিৰংগা অভিযান ৰূপায়ণ, দেশৰ জনসাধাৰণক এই অভিযানত উদ্যমেৰে অংশ ল'বলৈ প্ৰধানমন্ত্ৰীৰ আহান, ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী, যোৰহাটত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু মোহন বাগানৰ পাছতে এফ চি ৰেংদাইৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে, নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। জিলাখনৰ 6টা ৰাজহ চক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ৰ ধনশিৰি আৰু জামুগুৰিত দৈয়াং নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হ'ব। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত কালি ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ কৰা হয়। 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। বানৰ ফলত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলে 1,20,000 টকা সাহায্য হিচাপে লাভ কৰিব বুলিও শ্ৰীবৰাই প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাট সমজিলাত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্য তদাৰক কৰে। শ্ৰীবৰাই কুৰুৱাবাহী, চিনাকান, শিঙাদৰীয়া, নগেয়াপাৰ আদি অঞ্চল পৰিদৰ্শন কৰে। তেওঁ লগতে আশ্ৰয় শিবিৰত বানপীড়িত লোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালে সাহায্য আগবঢ়োৱা হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: বানপানীত যি হাউচ ডেমেজ হৈছিল, সেই হাউচ ডেমেজমেণ্ট যি এছেচমেণ্ট বানপানী অধ্যুষিত কেওটা এলেকাত আজি আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যোৰহাটত যিখন সভা অনুষ্ঠিত হৈছিল, সেই সভাতেই সিদ্ধান্ত হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত শিবিৰত নোযোৱাকৈও ইয়াত থাকিলেও তেওঁ ৰিলিফৰ কাৰণে যিখিনি কৰিব লাগে প্ৰশাসনে সেইখিনি কৰিব। য'ত যিবিলাক স্কুল ক্ষয় ক্ষতি হয় সেইবিলাক সকলোৱে পাব, স্কুলেই হওক বা তেনেকুৱা নামঘৰ মঠ মন্দিৰ আছে সকলোখিনি পাব। আৰু যিবিলাকৰ একেবাৰে হাউচ নাইকিয়া হৈ গৈছে, পুতি গৈছে, সেইবিলাকেতো নতুন ঘৰ পাব। আৰু যদি অলপ ডেমেজ হৈছে সেই হিচাপত

0: পাব।
1: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি নাজিৰা সমষ্টিৰ হালুৱা টিঙৰ আমগুৰি চাহ বাগিচাৰ 8 নম্বৰ ৱাৰ্ডত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্যৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈকে চৰকাৰীভাৱে নিয়োজিত জৰীপ কৰ্মীসকল গৈ তথ্য সংগ্ৰহ কৰিব। কোনো ভুক্তভোগীয়ে যাতে এই জৰীপৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই জৰীপৰ বাবে এটা এপ মুকলি কৰা হৈছে আৰু এপৰ জৰিয়তেহে সকলো তথ্য লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ হৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তিৰংগ পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস। সংস্কৃতি মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁলোকৰ ছেলফি হৰ হৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহান জনাইছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ হৰ তিৰংগা অভিযানৰ অংশ হিচাপে তিৰংগ পতাকা সমদল সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত তিৰংগা যাত্ৰা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা যাত্ৰা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকাৰ সন্মান অক্ষুণ্ণ ৰাখি দেশৰ ঐক্য অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি আনুগত্য পুনৰ দৃঢ় কৰিবলৈ সকলোকে আহান জনায়। শ্ৰীভূমি জিলাত আজি তিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আৱৰ্ত ভৱন হৈ জিলা গ্ৰন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ তিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ তিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টত বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাইগভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। চিৰাং জিলাৰ সদৰ আৰু কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা হৰ ঘৰ তিৰংগা অভিযানত কালি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে চিৰাঙৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে।
2: সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি চিৰাং জিলা প্ৰশাসনে কালি 9 আগষ্টৰ পৰা আগন্তুক 17 আগষ্টলৈ বিভিন্ন কাৰ্যসূচী অৰ্থাৎ হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে। কালি জিলা সদৰ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কাজলগাঁও বজাৰলৈ এক পদযাত্ৰা অৰ্থাৎ হৰ ঘৰ তিৰংগা পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ইয়াৰ লগে লগে চিৰাং জিলাত জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জিলা আয়ুক্ত গকুল চন্দ্ৰ বৰ্মাই প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু জিলাখনৰ গাঁৱে ভূঞে হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
1: কাছাৰ জিলাৰ শিলচৰত কালি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰ চাইকেল সমদল উলিওৱা হয়। এই সমদলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা দণ্ডাধীশ ডেভিড কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক বিষয়াকৰ্মী উপস্থিত থাকে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। তদুপৰি ঐক্য তথা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা শক্তিশালী কৰাৰ বাবে তিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে মণিপুৰতো কালি হৰ হৰ তিৰংগা অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ সময়ছোৱাত দেশৰ তিৰংগ পতাকাৰ প্ৰতি সন্মান জনোৱাৰ লগতে দেশাত্মবোধৰ চেতনাই জনসাধাৰণক আলোড়িত কৰাৰ প্ৰয়াস কৰা হৈছে। এই সময়ছোৱাত জনসাধাৰণে তেওঁলোকৰ বাসগৃহত তিৰংগ পতাকা উত্তোলন কৰিব। কালি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ইমনাম খেমচান সিঙে পশ্চিম ইম্ফল জিলাত থকা নিজৰ বাসগৃহত পতাকা উত্তোলন কৰি এই অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ ৰাজ্যবাসীক ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰিবলৈ আহান জনায়। এই অভিযানত বিজেপি নেতা অজিত গোপাচাৰে, ৰাজ্যখনৰ সাংসদ এ সাৰদাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ পূব ইম্ফল, জিৰিবাম, চুৰাচান্দপুৰ আৰু ননেই জিলাতো কালি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনী বিতৰণ কৰা হ'ব। মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনী আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে।

সর্বনিম্ন 25 ডিগ্রি সেলসিয়াস হব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 100লৈ বৃদ্ধি। ৰাজ্যৰ বিভিন্ন অংশত হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ। দেশৰ জনসাধাৰণক এই অভিযানত উদ্যমেৰে অংশ ল'বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী। যোৰহাটত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু মোহন বাগানৰ পাছতে এফ চি ৰেংদাইৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले हैं।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती भालो खेती नष्ट हो नष्ट होले এইটো যদি পয়সা দেয় তেনহ'লে আমাৰ লাভ হয়। বাকীবোৰ খেতিয়কে ক'লে তেওঁলোকেও লাভটো পাব, সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকেও যাতে পায়।
2: খৰিফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফচল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 1447 লৈ কল কৰক।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কোকৰাঝাৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে কোকৰাঝাৰৰ পৰা আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী। সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাতো 2027 চনৰ লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া চলি আছে। যোৱা 2 আগষ্টৰ পৰা আৰম্ভ হোৱা এই সুবিধা 16 আগষ্ট 2026 পৰ্যন্ত উপলব্ধ থাকিব। এই সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীৰ এক প্ৰতিবেদন।
2: সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাতো 2027 চেঞ্চাছৰ ছেল্ফ ইমুনাইজেশ্যন প্ৰক্ৰিয়া জৰি আছে। 2 আগষ্টৰ পৰা আৰম্ভ হোৱা এই সুবিধা 16 আগষ্ট 2026 উপলব্ধ থাকিব। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জনায় যে 2027 চেঞ্চাছ ডিজিটেল পদ্ধতিৰে মোবাইল এপ্লিকেশ্যন আৰু অনলাইন পৰ্টেলৰ জৰিয়তে অনুষ্ঠিত হ'ব। নাগৰিকসকলে অফিচিয়েল চেল্ফ ইনুমেৰেশ্যন পৰ্টেলত গৈ OTP ভেৰিফিকেশ্যনৰ জৰিয়তে লগইন কৰি প্ৰয়োজনীয় ঘৰ আৰু পৰিয়ালৰ তথ্য পূৰণ কৰি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। তথ্য ছাবমিট কৰাৰ পিছত জেনেৰেট হোৱা চেল্ফ ইনুমেৰেশ্যন ID সুৰক্ষিতভাৱে ছেভ কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। চেঞ্চাছৰ প্ৰথম পৰ্যায়ত হাউচ লিষ্টিং আৰু হাউজিং চেঞ্চাছ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ 2026 অনুষ্ঠিত হ'ব। এই সময়ত ইনুমেৰেটৰসকলে ঘৰে ঘৰে গৈ ঘৰ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিব। দ্বিতীয় পৰ্যায়ৰ পপুলেশ্যন ইনুমেৰেশ্যন 2027 ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব, য'ত জিলাখনৰ প্ৰতিটো বাসিন্দাৰ তথ্য সংগ্ৰহ কৰা হ'ব। জিলা আয়ুক্তই জিলাবাসীক 16 আগষ্টৰ আগতে চেল্ফ ইনুমেৰেশ্যন সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লগা ইনুমেৰেটৰ আৰু ছুপাৰভাইজাৰ ষ্টাফক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলাবাসীক চেঞ্চাছত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সঠিক তথ্য প্ৰদান কৰিবলৈ আহ্বান জনায়।
1: BTC-ৰ নতুনকৈ গঠন কৰা বড়োলেণ্ড ভিজিলেন্স কমিটি আৰু বড়োলেণ্ড মনিটৰিং কমিটিৰ এখন বৈঠক BTC সচিবালয়ত মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অলপতে অনুষ্ঠিত হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীৰ এক প্ৰতিবেদন।
2: BTC-ৰ নতুনকৈ গঠন কৰা বড়োলেণ্ড ভিজিলেন্স কমিটি আৰু বড়োলেণ্ড মনিটৰিং কমিটিৰ এখন বৈঠক BTC ছেক্ৰেটেৰিয়েটত মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অলপতে অনুষ্ঠিত হয়। বৈঠকত প্ৰাক্তন বিধায়ক, প্ৰাক্তন MCLA আৰু দুখন কমিটিৰ সদস্য

জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল কোকৰাঝাৰ জিলাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ অসমীয়া আৰু হিন্দী ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত।

দিগন্ত ভাৰতীৰ কণ্ঠত হিয়াৰ দাপোনত তোমাৰেই ছবিৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক লাকী আলী আৰু সুনিধি চৌহানৰ কণ্ঠত চোৰ ছবিখনৰ এটি গীত।

লাকী আলি আৰু সুনিধি চৌহানৰ কণ্ঠত চোৰ ছবিখনৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জীৱন পাটৰ লগৰী ছবিখনত জুবিন গাৰ্গে কণ্ঠদান কৰা এই গীতটি।

0: জীৱন বাটৰ লগৰী ছবিখনত জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটি শুনিলে। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

পুনৰ আহিছোঁ চিত্ৰগীতৰ মাজলৈ। ৰেখা ভৰদ্বাজ আৰু জাভেদ আলীয়ে কণ্ঠদান কৰিছিল ৰাৱণ নামৰ ছবিখনত। শুনো আহক ছবিখনৰ এই গীতটি।

ৰেখা ভৰদ্বাজ আৰু জাভেদ আলীৰ কণ্ঠত ৰাৱণ ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক তৰালী শৰ্মাৰ কণ্ঠত বসুন্ধৰা ছবিখনৰ এটি গীত।

তৰালি শৰ্মাৰ কণ্ঠত বসুন্ধৰা ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কে কেৰ কণ্ঠত ডন টু ছবিখনৰ এটি গীত।

0: चाहे कितना भी कोई नौकरी भी मिल जाए लेकिन नाम तो वही रहेगी, लोग यही बोले।
1: साधारण मानुखिनितकै आपुनि जे पृथक, आपुनार जीवन तो पृथक, आपुनार परिचय बेलेग, सेइ अनुभव खिनिक लै आपुनि गौरव अनुभव करे ने?
0: हाँ बहुत करते हैं कि भगवान ने मुझे ऐसा बनाया, बहुत खुशी की बात है कि मुझे भगवान ने ऐसा बनाया, मैं अपनी ज़िंदगी में ऐसे भी खुश हूँ, मुझे बहुत अच्छा लग रही है कि मैं ऐसे ही ऐसा हूँ, भगवान ने मुझे ऐसा बनाया, मैं अपने आप के लिए बहुत ठीक।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ অনুষ্ঠানটিৰ জৰিয়তে শ্ৰোতাসকলক শুনাওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
0: মই বছ ইতনাই শুনা চাওঁগি, কুছ মাকে মাকে লিয়ে শুনা চাওঁগি, মাকে লিয়ে কি মা আপনে বচ্চো জব জব কোই বচ্চা বিছড় জাতা হ্যায় तो माँ को भी तकलीफ़ होता है और बच्चों को भी तकलीफ़ होता है, क्योंकि मैं माँ के लिए इसलिए बोल रही हूँ क्योंकि मैं मुझे माँ बाप का बहुत याद आ रही
1: है। সচাকৈ আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। ইমান সুন্দৰকৈ আপুনি আমাক কথাবোৰ কৈছে, আপোনাৰ সপোনৰ কথা, আপুনি কিদৰে ঘৰখনক এতিয়াও মনত পেলায়, কিদৰে আপুনি এটা সুন্দৰ জীৱন এটা আপুনিও জীয়াব বিচাৰে, আপোনাৰ ইমানখিনি কষ্টৰ পিছতো যে আপুনি আশাবাদী হৈ আছে, সেই কথা গম পাই বিশেষকৈ ভাল লাগিল। আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয়কৈ আপোনাৰ কথাখিনি শুনি ভাল পাইছে। এই অনুষ্ঠানটিৰ জৰিয়তে মানুহক জনাৰ আমাৰ যি অকণমানি প্ৰচেষ্টা আছিল, আছে আৰু অনাগত দিনলৈও থাকিব, হয়তো আজি সেয়া সম্ভৱ হৈছে। বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ, বিভিন্ন ধৰণৰ মানুহৰ সৈতে কথা পাতোঁ, কিন্তু আপোনালোকৰ দৰে মানুহৰ সৈতে কথা পতাৰ বা আপোনালোকক জনাৰ ইমান সুবিধা পোৱা নাযায়। গতিকে শেষত আপুনি আমাৰ শ্ৰোতাসকলৰ উদ্দেশ্যে কি ক'ব বিচাৰিব?
0: মই বছ ইতনাই কেনা চাহতি হওঁ, সবিকো প্ৰণাম, নমস্তে। বহুত খুশি হুই মুঝে জো আপোনালোকে মুঝে মেৰা ইণ্টাৰভিউ লি, লেকিন আপোনালোক কিন্নৰ কো ভি শুনিয়ে কি কিন্নৰ ভি এক ইনসান হে, কিতনা লোক ঘৃণা কৰতে হে হম লোগোঁ সে, लेकिन नहीं, हम लोग भी बहुत दिल के फ्रेश हैं, हम लोग भी किसी के साथ ऐसे फालतू नहीं करते हैं, बस यही कहते हैं कि हम लोग को भी सपोर्ट करो, हम लोग को भी इज्जत करो, हम ये भी सोचो कि ये भी इंसान जैसे हम इंसान हैं वैसे ये भी इंसान, बस नहीं कहना।
2: धन्यवाद
1: प्रिय श्रोता, तेने खोले खुनो सुना हो यारियन सबिखनर पड़ा केकेर कंठत एक गीतटी।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছোঁ। মই আপোনাৰ পৰা প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ।
1: নমস্কাৰ, মোৰ নাম হিমাশ্ৰী শৰ্মা।
0: হয়,
1: মই গুৱাহাটীৰ নুনমাটিত থাকোঁ।
0: হয়,
1: আৰু মই অলপতে বি এড ডিগ্ৰী পাছ কৰিলোঁ।
0: হয়, 15 আগষ্ট বুলি ক'লেই আমাৰ মনলৈ প্ৰথমে অহা শব্দটোৱেই হ'ল স্বাধীনতা। এখন দেশৰ স্বাধীনতা, যি স্বাধীনতাৰ বাবে অসংখ্য লোকে ত্যাগ আৰু সংগ্ৰাম কৰিছিল। গতিকে মই আপোনাৰ সৈতে এই বিষয়ে অকণমান কথা পাতিব বিচাৰিছোঁ। আপুনি বৰ্তমান সময়ত দেশ এখনৰ স্বাধীনতা বুলিলে কি বুজে?
1: এতিয়া স্বাধীনতা বুলি ক'লে সাধাৰণতে আমি এইটোৱে বুজো যে আমি যদি মনে বিচৰা কাম আমি নিজৰ মতে কৰিব পাৰো, কোনো বাধা বিঘিনি নোহোৱাকৈ, কাকো প্ৰব্লেম নিদিয়াকৈ, সেইখিনি স্বাধীনতা বুলি আমি ভাবোঁ। কিন্তু বৰ্তমান আমি যদি দেশৰ ক্ষেত্ৰত কওঁ, দেশৰ ক্ষেত্ৰত গ'লেও সেইখিনি কথাই হ'ব যে আমাৰ দেশৰ মানুহখিনি যদি যি কাম কৰি আছে বা যি অধিকাৰ আছে, সেই অধিকাৰ বা কামখিনি যদি তেওঁলোকে কোনো প্ৰব্লেম নোহোৱাকৈ, কোনো বাধা বিঘিনি নোহোৱাকৈ বা কোনো অশান্তি নোহোৱাকৈ কৰিব পাৰিছে, সেয়াই স্বাধীনতা।
0: হয়, এই মুহূৰ্তত যদি মই আপোনাক শৈশৱৰ কথা সোধো, শৈশৱত স্বাধীনতা দিৱস কিদৰে উদযাপন কৰিছিল, কি মনোভাৱ আছিল সেই সময়ত আৰু বৰ্তমান সময়ত কিদৰে পালন কৰে, কি ক'ব বিচাৰিব?
1: হয়, আচলতে যেতিয়া আমি সৰু আছিলো, স্পেচিয়েলি আমি যেতিয়া স্কুলত আছিলো, তেতিয়া মানে ভাল লগা কথাটো আছিল কি, আচলতে আমি স্বাধীনতা মানে কি গম পোৱা নাছিলো, আৰু সেইটো কাৰণে আমাৰ স্বাধীনতা আছিল। মানে আমি বুজি পোৱা নাছিলো যে স্বাধীনতা কি, কিন্তু সকলোতকৈ বেছি স্বাধীনতা কিন্তু আমাৰ সেই সময়তে আছিল। কাৰণ আমি স্বাধীনতা দিৱস বুলি ক'লে আমি ভাবো যে আমাৰ এনেকুৱা হয় যে স্কুলত আমাৰ প্ৰিপাৰেশ্যন হ'ব, প্ৰিপাৰেশ্যন কেতিয়াবা ডাঙৰ ফাংচন হয় আৰু কেতিয়াবা ফাংচন নহ'লেও ধৰি লওক জাতীয় পতাকা উত্তোলন কৰিব। আমাক আমাৰ বাইদেউ ছাৰবিলাকে কৈছিলে যে তোমালোকে ফুল লৈ আহিবা, ৰং লৈ আহিবা, বা হাতত সৰু সৰু আমাক পতাকা দিছিল বা পতাকাৰ বেজ দিছিল। মোৰ সেয়া মনত আছে সেইবোৰ। আৰু যিহেতু মই এগৰাকী দাংগনা হয়, মই সত্ৰীয়া কৰোঁ,

0: ফালৰ পৰা মানে এনেকুৱা লাগে যেন স্বাধীনতাটো ক'ৰবাত যেন নাইকিয়া হৈ গৈছে, মানে বহুত ক্ষেত্ৰৰ পৰা, যদি আমি চাওঁ পঢ়াৰ ফালৰ পৰা, যদি আমি চাওঁ আমাৰ অধিকাৰৰ ফালৰ পৰা, যদি আৰু আমি যিহেতু ছোৱালী তেতিয়াহ'লে সেইটো ক্ষেত্ৰত আৰু বেছি ক'ৰবাত আমি এটা বন্ধ হৈ আছো যেন কোনোবা ফালৰ পৰা এতিয়াও বৰ্তমান সময়তো। সেই বস্তুটো, সেই ইণ্ডিপেণ্ডেণ্টটো, সেই স্বাধীনতাটো যেন কোনোবা ফালৰ পৰা অনুভৱ কৰিব পৰা নাই বৰ্তমান সময়ত, তো সেই সেইকাৰণে আমাৰ এক্সাইটমেণ্টো কমি গৈছে। আমাৰ সেই যিটো উৎসুকতা যে আমাৰ স্বাধীনতা হৈছে বা আজি আমাৰ 80 বছৰ হ'ল স্বাধীনতাৰ, সেইটো আমি মানে কোনোবা ফালৰ পৰা যেন অনুভৱ কৰিব পৰা নাই মানে বৰ্তমান সময়ত।
1: আপুনি যিহেতু ইমান ধুনীয়াকৈ কথাখিনি ক'লে, মই আপোনাৰ পৰা জানিব বিচাৰিছো, আপুনি নিজৰ জীৱনত সেই স্বাধীনতাটো অনুভৱ কৰেনে?
0: মই নিজৰ জীৱনত সেই স্বাধীনতাটো কিছু কিছু ফালৰ পৰা অনুভৱ কৰোঁ। এতিয়া মই যদি মোৰ ঘৰৰ ফালৰ পৰা কওঁ, মানে নিজৰ ব্যক্তিগত জীৱনৰ ফালৰ পৰা যদি কওঁ, ঘৰৰ ফালৰ পৰা মই যি কৰিব বিচাৰিছো মই কৰিবলৈ মানে চান্স পাইছো। মোৰ ঘৰৰ পৰা কেতিয়াও এনেকুৱাকে বাধা, মই কেতিয়াও বাধা অনুভৱ কৰা নাই মোৰ মা, মানে মা দেউতাৰ পৰা, যে তুমি ছোৱালী হৈ তুমি নাচিব নোৱাৰা, তুমি ছোৱালী হৈ তুমি বেছি পঢ়িব নোৱাৰা। আজিকালি দিনত নাইও বাৰু সেইটো, কিন্তু যেতিয়াই মই বাহিৰলৈ ওলাই যাম, তাতে ক'ৰবাত নহয় ক'ৰবাত মানে আমি প্ৰত্যেকগৰাকী নাৰী, প্ৰত্যেকগৰাকী ছোৱালীয়ে সেই মানে এটা ইনচিকিউৰিটি ফিল কৰোঁ যে মই সোনকালে ঘৰলৈ যাব পৰা হ'লে ভাল আছিল, ইমান ৰাতি মই এনেকে নাযাওঁ নেকি, ইমান ৰাতিকে মই এইজন মানুহক লগ নধৰো নেকি, বা এইটো জেগাত এই ৰাস্তাটোৰে মই নাযাওঁ নেকি, কাৰণ এই ৰাস্তাটোত বেছি মানুহ নাথাকে। সেইবিলাক বস্তুৱে কিন্তু আমাক মানসিকভাৱে বহুত অশান্তি দিয়ে। এতিয়া যিহেতু মই নিজৰ ব্যক্তিগত ফালৰ পৰা কৈছো, সেইবিলাক ক্ষেত্ৰত মই কিছু মই মানে স্বাধীনতাটো অনুভৱ নকৰোঁ, কিন্তু বাকী ফালৰ পৰা মই ধুনীয়াকে মানে সেই স্বাধীনতাটো অনুভৱ কৰি আছো এটা লিমিটলৈ কিন্তু, আৰু সেইটো বহুত দুখৰ বিষয় মোৰ মতে।
1: হয়, সমাজৰ সেই অদৃশ্য শিকলিডাল ভাঙিবলৈ আমি সদায় চেষ্টা কৰি আছো। আজি আপুনি বৰ্তমানৰ নাৰী হয়, আপুনি সেই শিকলিডাল কিদৰে ভাঙিবলৈ চেষ্টা কৰি আছে, বা আপোনাৰ নিজাববীয়া কি প্ৰচেষ্টা আছে এই ক্ষেত্ৰত?
0: হয়, এতিয়া যিহেতু আমাৰ এই বস্তুটো আমাৰ প্ৰত্যেক, আমি যিমানে অপেন মাইণ্ডেড নহওঁ কিয়, প্ৰত্যেকৰে মনত ক'ৰবাত নহয় কোনোবা এটা কোণত সেই কিন্তু বস্তুটো আছে যে তুমি ছোৱালী হয় তুমি ভাতখিনি বনোৱা, বা তুমি ছোৱালী হয় তুমিয়ে মানে এইখিনি কাম কৰি যাব লাগিব। যিমানে অপেন মাইণ্ডেড এজন পুৰুষ নহওক কিয়, আৰু কিছুমান মহিলাও, আৰু মহিলাৰ ক্ষেত্ৰত এই ফিলিংছ থকাটো কিন্তু বহুত বিপদজনক বুলি মই ভাবো। এটলিষ্ট আমি মহিলাখিনিৰ মনত এই ফিলিংছটো আমি থাকিব নালাগে। এতিয়া ঘৰ এখনৰে কথা যদি মই উদাহৰণ দিওঁ, এতিয়া ঘৰ এখনত মহিলাখিনিয়ে বাহিৰতো কাম কৰে ভিতৰতো কাম কৰে, কিন্তু পুৰুষজনে সেই প্ৰেচাৰটো নাপায়। এতিয়া মই যদি ব্যক্তিগত ফালৰ পৰা কথাটো কওঁ, তেতিয়াহ'লে মই মাত মাতিব লাগিব, মই ক'ব লাগিব যে এইখিনি কাম কেৱল মোৰ নহয়, এইখিনি কাম ঘৰত থকা প্ৰত্যেকজন ব্যক্তিৰে, তেওঁ পুৰুষেই হওক বা মহিলাই হওক, বা মই এইটো টাইমত ওলাই যাব বিচাৰিছো কাৰণ মোৰ কাম আছে, মই এইটো টাইমত ওলাই যাবই লাগিব, মই প্ৰত্যুত্তৰ দিব পাৰিব লাগিব, বা মই কথা ক'ব পাৰিব লাগিব। মই তেনেকে আজিলৈকে নিজৰ স্বাধীনতা তেনেকে মই খেদি গৈছো আজিলৈকে, বা মই তেনেকে কৰি আহিছো, আৰু মই তেনেকে প্ৰত্যেকগৰাকী মহিলাই তেনেকে মাত মাতিব লাগে বুলি মই ভাবো, আৰু এইটো অত্যন্ত জৰুৰী কথা মানে।
1: কিছু ক্ষেত্ৰত বৰ্তমান সমাজত যিহেতু প্ৰতিবাৰে এতিয়া বহুখিনি এৰা ধৰা চলিছে, এতিয়া নাৰীয়ে ওলাই আহি নিজৰ চিনাকি, নিজৰ পৰিচয় এটা দাঙিবলৈ চেষ্টা কৰি আছে, আৰু সেয়া সম্ভৱপৰো হৈছে। কিন্তু এই ক্ষেত্ৰতে স্বাধীনতা যেতিয়াৰ পৰা লাভ কৰিছে, তাৰ ফলত কিছু সংখ্যকে সেই ক্ষমতাখিনিক, সেই অধিকাৰখিনিক অপব্যৱহাৰ কৰা বুলি আপুনি ভাবেনে? মানে স্বাধীনতাৰ মূল্য আজিৰ প্ৰজন্মই সঁচাকৈ বুজি পাইছে বুলি আপুনি ভাবেনে?
0: এতিয়া সেইটো এটা বহুত মানে দৰকাৰী কথা মানে। এতিয়া মই সেইটো মানে নহয় বুলিও ক'ব নোৱাৰো, কাৰণ এইটো আচলতে হৈছে। এতিয়া স্বাধীনতাৰ ক্ষেত্ৰত মই যিহেতু আমি নাৰীৰ ফালৰ পৰা কথা পাতি আছো, কিছুমানে মানে সেই বস্তুটো অপব্যৱহাৰ কৰিছে স্বাধীনতাটো। তেওঁলোকক দিছে, তেওঁলোকৰ মাতৃপিতৃয়ে স্বাধীনতা এইকাৰণে দিছে যেন তেওঁলোকে যেন কিবা এটা ভাল কৰিব পাৰক, তেওঁলোকক যেন বান্ধি ৰাখিবলগীয়া নহয়, তেওঁলোকে যেন নিজৰ সপোন পূৰা কৰক। কিন্তু তেওঁলোকে বিপথে গৈছে, তেওঁলোকে মানে যিটো কাম কৰিব লাগে সেইটো কাম কৰা নাই, কিন্তু তেওঁলোক বেলেগ ফালে গুচি গৈছে। আৰু সেইটোৰ কাৰণে মানে সেই এচামৰ কাৰণে বাকী বিলাকেও সেই বস্তুটো ভুগিবলগীয়া হৈছে। কিন্তু সেইটোৰ কাৰণে ধৰি লওক ইনফ্লুয়েঞ্চ হৈ যোৱা বুলি যে আমি কওঁ, মানে প্ৰভাৱিত হৈ যোৱা যায়, যিটোৰ কাৰণে তেনেকে এতিয়া সকলোৱেতো মানে বস্তুটো ইতিবাচক হিচাপে নলয় বা পজিটিভলি নলয় বেছি, আৰু নেতিবাচক মানে অনুভৱটো মানুহৰ বেছিকে হয় ন, সেইটো কাৰণে মই ভাবো যে কেতিয়াবা কেতিয়াবা

0: কিছুমান ক্ষেত্ৰত আমি নেদেখা নহয় যে এই স্বাধীনতাৰ কিন্তু অপব্যৱহাৰ হৈছে।
1: হয়, স্বাধীনতা মানে আচলতে নিজাববীয়াকৈ এটা দায়িত্ব নোকোৱাকৈ আহি যায় প্ৰত্যেকৰ জীৱনলৈ। গতিকে সেই বাধ্য বাধকতাখিনি মানি চলিলে হয়তো আমি যিখন পৃথিৱীৰ সপোন ৰচি আছো, যিটো স্বাধীনতাৰ কথা আমি আজি পাতি আছো, সেয়া হয়তো খুব সোনকালে আমি দেখিবও পাম।
0: হয় হয়, আমি এইটো কথা নিজৰ মনত ৰখা উচিত যে মই যিহেতু এইখিনি কাম কৰি আছো বা মই নিজৰ মতে নিজৰ স্বাধীন হৈ কামখিনি কৰি আছো, মই যেন এই কামখিনি মোৰ দায়িত্ব লৈ পেলাই মোৰ নিজৰ দায়িত্বটো বুজি কৰিব লাগে। মানে মোৰ স্বাধীনতা আছে বুলিয়ে মই যেনেকে তেনেকে যি টি কাম কৰি দিব নোৱাৰো, সেইখিনি আমি সেইখিনি আমাৰ নিজৰ বুদ্ধি বা সেইখিনি আমাৰ নিজৰ চিন্তা হব লাগে মানে। আৰু মই জানো যে এজন ভাল ব্যক্তি বা এগৰাকী ভাল নাৰী বা এগৰাকী ভাল পুৰুষ তেওঁলোকে কেতিয়াও কিন্তু এই বেয়া কামটো নকৰে। ভাল চিন্তাধাৰাৰ মানুহে নিজৰ স্বাধীনতাটো সদায় ভালকে ব্যৱহাৰ কৰে।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমি আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
0: ধন্যবাদ এনেকে যে মোক এই অনুষ্ঠানটিলৈ মাতিছে। আমি কথা পাতিব পাৰিলোঁ, মোৰ অনুভৱ ব্যক্ত কৰিব পাৰিলোঁ, আৰু আপোনালোকে এনেকুৱা অনুষ্ঠান আৰু কৰি থাকিব যেন আমি নৱপ্ৰজন্মই যেন আমাৰ নিজৰ বক্তব্য দিব পাৰোঁ। আৰু আপুনি জুবিনদাৰ যিকোনো এটা ভাল লগা গান মোৰ কাৰণে বজাই দিব পাৰে।
1: ঠিক আছে, ধন্যবাদ। আশা কৰিলোঁ আপুনি আমাৰ এই অনুষ্ঠানটি শুনি থাকিব।
0: হয়, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: अभी आप सुन रहे थे कार्यक्रम वीर तुम बढ़े चलो। श्रोताओं, इस कार्यक्रम के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब मुझे यानी अजीत को उमंग कार्यक्रम की तकनीकी टीम यानी कुसुम लता, जगबंधु
1: और मंजू जी के साथ विमलेश को कल तक के लिए आज्ञा दीजिए।
0: नमस्कार।
2: ইমান পৰি ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। লোকসভাত আজি 4খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। এই বিধেয়ককেইখন হৈছে ন্যায়াধিকৰণ সংস্কাৰ বিধেয়ক 2026, খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026, কেৰালা নাম পৰিৱৰ্তন বিধেয়ক 2026 আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026। ইপিনে ৰাজ্যসভাত আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বেংক বিষয়াৰ হিচাপ বহী প্ৰমাণীকৰণ বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰিব। তদুপৰি কৰ আৰু অন্যান্য আইন সংশোধনী বিধেয়ক 2026ও উত্থাপন কৰা হ'ব। এই বিধেয়কখনৰ জৰিয়তে ধন পৰিশোধ আৰু নিষ্পত্তি ব্যৱস্থা আইন 2027, আয়কৰ আইন 2025 আৰু বিত্ত আইন 2026ৰ সংশোধন কৰিব বিচৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাৱিত হৈছে। জিলাখনৰ 6টা ৰাজহ চক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ত ধনশিৰি আৰু জামুগুৰিত দয়াং নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনী বিতৰণ কৰা হ'ব। মন্ত্ৰী পীযুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনী আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে। যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ ঘৰফলীয়া গাঁৱৰ সৰুচৰাই গাঁও পঞ্চায়তত কালি মন্ত্ৰী কৌশিক ৰায়ে উপস্থিত হৈ যোগান ব্যৱস্থা নিৰীক্ষণ কৰে। তেওঁ আজি আৰম্ভ হ'বলগীয়া দাইল আৰু চেনী বিতৰণ প্ৰক্ৰিয়াৰো প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ভুৱা আৰু বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত চিৰাং জিলাৰ কাজলগাঁৱত দুজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজন কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ বাসিন্দা আঞ্জাদ আলী আহমেদ আৰু হাবিজুল ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুয়োগৰাকী সাংবাদিকে এটা পৰ্টেল চেনেলৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ নাম সাঙুৰি এটা বাতৰি প্ৰচাৰ কৰিছিল। এই বাতৰি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাতৰিটো ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্টেল চেনেলটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰিছিল।

0: নগাঁও চহৰৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত কালিৰে পৰা অনুষ্ঠিত সদৌ অসম জুজিটছু প্ৰতিযোগিতাৰ আজি সামৰণি পৰিব। বৃহত্তৰ নগাঁও জুজিটছু সংস্থাৰ ব্যৱস্থাপনাত আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ 13খন জিলাৰ প্ৰায় 340গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰা প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় জুজিটছু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। এফ চি ৰেংদায়ে মোহনবাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলৰ পৰা শীৰ্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে 6 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা আৰু মনোজ হাজৰিকা। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিখিল শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু অজয় আনন্দ। ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ। নিবেদন কৰিছে জয়শ্ৰী ডেকাই।
2: পৰাগমালা

0: চনত আগবঢ়াইছো গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আন্তৰিক আদৰণি জনাইছোঁ। আজি অনুষ্ঠানত মই উপস্থিত হৈছোঁ গুৱাহাটীৰ পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত, আৰু আজি মই এই অনুষ্ঠানত কথা পাতিবলৈ লৈছোঁ শাওনৰ বিষয়ে। আচলতে অসমীয়াৰ বাবে শাওন হৈছে এক আশাৰ মাহ, এক সপোনৰ মাহ। এই সময়তেই বিশেষকৈ অসমৰ পথাৰত কঠীয়া ৰোৱা হয়, গতিকে বহুতো সপোন লুকাই থাকে। মই এগৰাকী যুৱকক এই মুহূৰ্তত লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
2: হয়, নমস্কাৰ, মোৰ নাম ঋতুস্পান ভূঞা, মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ।
1: আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ, আৰু আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ শাওন মাহ সম্পৰ্কত। আপুনি কি জনাব বিচাৰিব?
2: আচলতে শাওন বুলি ক'লে আপুনি যিধৰণে কৈছে খেতিয়কৰ সপোন লুকাই থকা এটা মাহ। শাওন মাহটোৰ কাৰণে আমাৰ যি চহা গাঁৱলীয়া কৃষকসকল, সেই কৃষকসকলে বাটকুৰি বাই নিজৰ খেতি কৰি পেলাই আশাৰে ৰৈ থাকে, চাউল এমুঠি তাৰ পৰা পাব, ধান এমুঠি পাব। তাৰ উপৰিও শাওন মাহটো বুলি ক'লে পৰিৱেশৰ পৰা আদি কৰি আপোনাৰ সমস্ত জলবায়ুলৈকে গোটেই পৰিৱেশটো এটা অসমতে বেলেগ হৈ যায়। কাৰণ এই সময়ত সেই খেতি কৰাৰ যি কেঁচা ধাননিৰ ৰং বা আপোনাৰ এই ঠাণ্ডা গৰমৰ এই জলবায়ুখিনি যিটো এটা মাদকতা, সেই মাদকতাটো সঁচাকৈ সুকীয়া। এই সেমেকা জলবায়ু বা আপোনাৰ সেউজীয়া পথাৰে শাওনৰ যি মাদকতা, সেই মাদকতাখিনি গাঁৱলীয়া মানুহৰ মাজত দুগুণে বৃদ্ধি কৰে, আৰু শাওনে গাঁৱলীয়া মানুহখিনিৰ মাজলৈ এটা আশাৰ সপোন কঢ়িয়াই লৈ আহে। সেয়াই আৰু শাওন বুলি ক'লে।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ, আৰু আমাৰ অনুষ্ঠানৰ যোগেৰে আমি আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানৰ যোগেৰে আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
2: মই যিহেতু জুবিনদাৰ, সদায় আমি অসমখনে জুবিনদাৰে বিভিন্ন সময়ত শাওনক লৈ গান গাইছিলে, শাওনৰ প্ৰাকৃতিক পৰিৱেশক লৈ জুবিন গাৰ্গে গান লিখিছিলে, গতিকে জুবিন গাৰ্গৰ যিকোনো এটা গীত গালে হৈ যাব আৰু।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ,

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ

0: প্রিয় শ্রোতা, আজি অনুষ্ঠানত মই কথা পাতি আছো শাওন মাহ সম্পর্কত আর পুনর্বার এগারী যুবকক মই লগ পাইছো। নমস্কার, আপনার নাম আর পরিচয়তো জানাবো।
1: নমস্কার, মোৰ নাম শ্রী রক্তিম বরকতি, মই বর্তমান কটন বিশ্ববিদ্যালয়ের এজন ছাত্র।
0: হয়, আপনার পৰা মই জানিব বিচাৰিছো, শাওন মাহটো যেহেতু বিশেষকৈ বৰষুণৰ মাহ, এইখিনি সময়ত অসমত প্রচুর পরিমাণে বৰষুণ হয়, গতিকে বৰষুণ সম্পর্কত আপনার অনুভৱ সম্পর্কে মই জানিব বিচাৰিছো।
1: হয়, শাওন মাহটো কৃষকৰ বাবে, খেতিপথাৰৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ মাহ, যেতিয়া বৰষুণ হয় তাৰ লগত খেতিপথাৰৰ শস্য বৃদ্ধি হয়, সেই ক্ষেত্ৰত শাওন মাহটো যথেষ্টখিনি মই ভাবোঁ কৃষিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ মাহ। আৰু শাওনৰ মাহটোৰ তাৎপৰ্য সেইখিনি, আৰু তাৰ লগতে বানপানী হ'লে যদিও মানুহৰ দুৰ্যোগ বিলাই বিপত্তি অন্ত নাই, তথাপিও মানে সেই বানপানীয়ে সেই খেতিখিনি কৰা সহায়খিনিৰ কাৰণে সেইটো এটা তাৎপৰ্যপূৰ্ণ মাহ বুলি বিবেচিত হয়। তাৰ লগতে আমি এইবছৰ খুব এটা বেয়া অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ, যে যি ভয়ংকৰ বান প্ৰলয় উজনি অসমৰ লগত, এতিয়াতো আকৌ পুনৰ বান বহাৰ আমি খবৰ পাইছোঁ। আচলতে এই মাহটোৱে অকণমান আমাৰ মনবোৰ বিষণ্ণ কৰি তুলিছে, সেইবাবে এই মাহত অত্যন্ত বেয়া আমি এটা বেয়া এটা অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ। কিন্তু আগৰ দিনসমূহত বা ভৱিষ্যতলৈ তেনেকুৱা নহওক, শাওন মাহটো খেতিপথাৰৰ মাহ, কৃষকৰ কাৰণে এটা মাহ হয়, সদায় থাকক সেইটো আমি কামনা কৰোঁ।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটিৰ যোগেৰে আমি আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কি গানৰ অনুৰোধ জনাব বিচাৰিব?
1: যিহেতুকে শাওনৰ কথা সুধিলে, বৰষুণৰ কথা ক'লে, আপুনি বৰষুণৰ লগত সংগতি ৰখা যিকোনো এটা গান বজাই দিব পাৰে।

0: আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত মই কথা পাতি আছোঁ শাওন মাহ সম্পৰ্কত। বিশেষকৈ শাওন মাহটোক এটা পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় আৰু এই মাহটোত বিশেষকৈ শিৱৰ পূজা কৰা হয়। আপোনাৰ পৰা এই সম্পৰ্কে কিছু জানিব বিচাৰিছোঁ।
1: হয়, যিহেতু শাওন মাহটো শিৱৰ জন্ম মাহ হিচাপে গণ্য কৰা হয়, গতিকে ই এটা যিসকল শিৱ ভক্ত বা শিৱ প্ৰেমী আছে সেইসকলৰ বাবে এটা অতি পবিত্ৰ মাহ। আৰু এই মাহটোত বহুতে মাছ মাংস নোখোৱাকৈ বা এক ব্ৰত পালন কৰে। আৰু বিশেষকৈ শাওন মাহৰ যি সোমবাৰকেইটা সেইকেইটা বিশেষভাৱে এক পবিত্ৰ দিন বুলি ধৰা হয়। আৰু ভোজপুৰী বা আন আন বিভিন্ন সম্প্ৰদায়ৰ মাজত যিটো বোলবোম যাত্ৰা, পবিত্ৰ গংগা স্নান বা পবিত্ৰ ব্ৰহ্মপুত্ৰ স্নান বা আমাৰ পৰশুৰাম কুণ্ডত স্নান কৰা, এনেকুৱা ধৰণৰ এক পৰম্পৰা আমাৰ সমাজত দেখিবলৈ পোৱা যায়। আৰু বৰ্তমান অসমতো এই যি বোলবোম যাত্ৰাৰ প্ৰৱণতা সেয়া বিভিন্ন কাৰণত বৃদ্ধি পোৱা আমি দেখিছোঁ। গতিকে এইধৰণে আমাৰ যিবিলাক আচলতে হিন্দু সভ্যতা পৰম্পৰাৰ যিবিলাক ধ্যান ধাৰণা সেই দিশৰ পৰা শাওন মাহটো এটা অতি পবিত্ৰ মাহ।
0: হয়, নিশ্চয়কৈ আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত আপোনাক যদি এটা গানৰ অনুৰোধ কৰিবলৈ কওঁ, আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: যিকোনো এটি গীত বজালেই হ'ব।
2: প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত এই গীতটি আগবঢ়াই মই ভাৰ্গৱ কলিতাই আজিলৈ ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

0: ইমান পৰে শ্ৰোতাসকলে, গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ।

দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পাছতে ৰহাত ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীৰ অধীনত 70 লাখতকৈও অধিক হিতাধিকাৰীয়ে 100 টকাতে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে বিনামূলীয়া ৰেচনৰ লগতে 1 কিলোগ্ৰামকৈ মচুৰ দাইল আৰু চেনি লাভ কৰিব। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা এখন সুলভ মূল্যৰ দোকানত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। জিলাখনৰ 6টা ৰাজহ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ত ধনশিৰি আৰু জামুগুৰিত দৈয়াং নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে তিৰংগ পতাকা সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত তিৰংগ পতাকা যাত্ৰা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগ পতাকা যাত্ৰা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভতো আলোচনা কৰা হয়। শ্ৰীভূমি জিলাত আজি তিৰংগ পতাকা সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ তিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ তিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাইগভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহান জনাইছে। সংস্কৃতি মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁলোকৰ ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহান জনাইছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশপ্ৰেমৰ ভাৱনা আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰসাৰৰ বাবে আয়োজন কৰা ৰাষ্ট্ৰজোৰা অভিযানৰ অংশ হিচাপে নাগালেণ্ডৰ কোহিমাত আজি বিজেপিয়ে হৰ ঘৰ তিৰংগা দুচকীয়া বাহনৰ সমদল উলিয়ায়। নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু পৰ্যটন মন্ত্ৰী টেমজেন ইমনাই কোহিমাৰ ইক' পাৰ্কৰ পৰা এই সমদলৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে সকলো নাগৰিকক, বিশেষকৈ যুৱচামক গৌৰৱ আৰু সন্মানেৰে ৰাষ্ট্ৰীয় পতাকা লৈ সমদলত অংশ ল'বলৈ আহান জনায়। তিৰংগই ৰাষ্ট্ৰীয় সংহতি, গৌৰৱ আৰু প্ৰতিগৰাকী নাগৰিকৰ পৰিচয়ক চিহ্নিত কৰে বুলি উল্লেখ কৰি শ্ৰীইমনাই ৰাজ্যখনৰ জনসাধাৰণক তিৰংগ পতাকাৰ গৌৰৱক উৎস হিচাপে ল'বলৈ আৰু অতি দায়বদ্ধতাৰে এই অভিযানত অংশ ল'বলৈ আহান জনায়।
স্বাধীনতা দিবসলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন জিলা সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইপিনে গুৱাহাটীৰ চানমাৰীত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডে দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা 25টাকৈ খাদী

ভাণ্ডাৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পতাকা প্ৰেৰণ কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে নিৰাপত্তা বাহিনীসমূহে কুচকাৱাজৰ অনুশীলন চলাই আছে। দক্ষিণ হালমৰা মানকাছৰ জিলাৰ খাৰুৱা বান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। 7 আগষ্টৰ পৰা পুৱা আৰু গধূলি অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, NCC, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ 14টা দল কুচকাৱাজৰ অনুশীলনত জড়িত হৈ আছে। বিদ্যালয়খনৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্পৰ্শকাতৰ স্থানসমূহত আৰক্ষী প্ৰশাসনে বিশেষ দৃষ্টি ৰাখিছে। গোৱালপাৰাত আৰক্ষী কমাণ্ডোৱে এই দিৱসৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা অভিযান চলাইছে। ঠায়ে ঠায়ে তালাচী অব্যাহত ৰখা হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ভুৱা আৰু বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত চিৰাং জিলাৰ কাজলগাঁৱত দুজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজন কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ বাসিন্দা আনজাদ আলী আহমেদ আৰু হাবিজুল ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুয়োগৰাকী সাংবাদিকে এটা পৰ্টেল চেনেলৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ নাম সাঙুৰি এটা বাতৰি প্ৰচাৰ কৰিছিল। এই বাতৰি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাতৰিটো ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্টেল চেনেলটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰিছিল। FC ৰেংদাই মোহন বাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলৰ পৰা শীৰ্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে 6 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। কালি ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ট্ৰাও FCয়ে ভাৰতীয় নৌসেনাৰ দলক 2-1 গলত পৰাস্ত কৰাৰ লগে লগে FC ৰেংদাই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰে। প্ৰতিযোগিতাত আজি বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ চিৰ খেলত SC দিল্লীয়ে বায়ুসেনা ফুটবল দলৰ বিৰুদ্ধে খেলিব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ অন্তিমখন খেলত মোহন বাগান CAISFৰ সন্মুখীন হ'ব। নগাঁও চহৰৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত কালিৰে পৰা অনুষ্ঠিত সদৌ অসম জু জিটছু প্ৰতিযোগিতাৰ আজি সামৰণি পৰিব। বৃহত্তৰ নগাঁও জু জিটছু সংস্থাৰ ব্যৱস্থাপনাত আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ 13খন জিলাৰ প্ৰায় 340 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। পুৰুষ আৰু মহিলা উভয় শাখাত বিভিন্ন ওজন শ্ৰেণীত অনুষ্ঠিত প্ৰতিযোগিতাত খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। এই প্ৰতিযোগিতাৰ শীৰ্ষস্থান লাভ কৰা প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় জু জিটছু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নীট আৰু অন্যান্য বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনী বিতৰণৰ শুভাৰম্ভ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। শিৱসাগৰ জিলাৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ঘোষণা। আৰু দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গীত আৰু গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে এয়া গোলাম আলীৰ কণ্ঠৰ এটি গজল।

পংকজ উদাসৰ কণ্ঠৰ গীতটি শুনিলে। গীত আৰু গজলৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সুৰৰ কৰণী। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া গংগাধৰ বৰঠাকুৰৰ কণ্ঠৰীতি গীত।

শ্ৰোতাসকলে সুৰৰ কৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে সুৰৰকৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ লক্ষ্যহীৰা দাসৰ কণ্ঠৰীতি গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে ইপ্সিতা হাজৰিকাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ প্ৰশান্ত কুমাৰ বৰদলৈ ৰচিত এটি গীত।

ইমান পৰে ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু প্ৰশান্ত কুমাৰ বৰদলৈৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খায়াল ৰাগ ভীমপলাশ।

0: শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খায়াল শুনিলে। ৰাগ আছিল ভীমপলাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নীট আৰু বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হৈছে। লোকসভাত আজি আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। সিংহৰ প্ৰজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সিংহ দিৱস পালন কৰা হৈছে। আৰু নিয়োগ পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঝাৰখণ্ডত আজি ছাত্ৰ ছাত্ৰীসকলে ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। 12 বজাত সদন পুনৰ মিলিত হোৱাৰ পাছত আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 সদনত উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম কাজ শক্তিশালী কৰাৰ উপৰি ন্যায়াধীকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সামঞ্জস্য বৰ্তাই ৰখাৰ লক্ষ্য লোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো প্ৰস্তাৱ দিয়া হৈছে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সদনত খনি আৰু খনিজ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1957ৰ খনি আৰু খনিজ উন্নয়ন তথা নিয়ামক আইনৰ সংশোধনী বিচৰা হৈছে। সমবায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে আজি লোকসভাত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1962ৰ ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আইনৰ সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ পাছতে সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া সন্ধ্যা ৰায়ে প্ৰতিবাদকাৰী বিৰোধী দলৰ সদস্যসকলক নিজৰ আসনলৈ গৈ সদনৰ কাম সুকলমে পৰিচালনাত সহায় কৰিবলৈ আহ্বান জনায়। বিৰোধী সদস্যসকলে নীটৰ বিষয়ক লৈ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি বিচাৰি হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া এন কে প্ৰেমচন্দ্ৰনে প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। বিৰোধী সদস্যসকলে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এটা বিবৃতিৰ দাবী জনায়। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ বাহাল থকাত শ্ৰীপ্ৰেমচন্দ্ৰনে দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। ৰাজ্যসভাতো আজি একে বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত

0: উচ্চ সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীসকলে সদনত তেওঁলোকৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ প্ৰতিবেদনসমূহ দাখিল কৰে। বিত্ত সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে জড়িত বিভাগৰ প্ৰতিবেদন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, ৰেলৱে, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰতিবেদনো দাখিল কৰা হয়। ইয়াৰ পাছত সভাপতি চি পি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰে। বিজেপিৰ সাংসদ তৰুণ চুঘে পঞ্জাৱৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱা আৰু বৰ্ধিত মাদক দ্ৰব্যৰ ব্যৱহাৰৰ বিষয়টো সদনত উত্থাপন কৰে। তেওঁ কয় যে পঞ্জাৱৰ যুৱক যুৱতীসকল ক্ৰমশ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত ৰাজ্যখনত অপৰাধী কাৰ্যকলাপো বাঢ়িছে। অধিক পৰিমাণে মাদক দ্ৰব্য সেৱনৰ ফলত বিগত এটা বছৰত 89 লোকে প্ৰাণ হেৰুওৱা বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। ইমানৰ পাছতো পঞ্জাৱ চৰকাৰে মাদক দ্ৰব্যৰ ভয়াৱহতা ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা লোৱা নাই বুলি শ্ৰীচুঘে অভিযোগ তোলে। বিজেপিৰ আন এগৰাকী সাংসদ বাবুভাই জেচংভাই দেশাইয়ে গুজৰাটত চান্দিপুৰা ভাইৰাছ সংক্ৰমণৰ বিষয়টো উত্থাপন কৰি চৰকাৰক এই ৰোগ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা অভিযান চলাবলৈ আহ্বান জনায়। চি পি আইৰ সাংসদ সন্তোষ কুমাৰ, বিজেপিৰ সাংসদ বিশ্বজিৎ সিনহা আৰু ডঃ কে লক্ষ্মণে কেইবাটাও ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত উত্থাপন কৰে। ইয়াৰ পাছত বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰাত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 স্থগিত ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে খেলুৱৈসকলৰ প্ৰত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এথলীটসকলক খেলো ইণ্ডিয়াৰ সন্মান বঢ়াবলৈ উৎসাহিত কৰে। ভাৰোত্তোলক সাইখোম মীৰাবাই চানুৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ সাফল্যই ভৱিষ্যত প্ৰজন্মৰ বাবে অসাধাৰণ অনুপ্ৰেৰণা হিচাপে কাম কৰিব।
1: आपके इस अचीवमेंट को सिर्फ आपका अचीवमेंट मानता हूं ऐसा नहीं है, ये आपका विजय आने वाली पीढ़ियों के लिए बहुत बड़ी प्रेरणा बन जाता है। अगर आप लोग खेलो इंडिया की प्रतिष्ठा बढ़ाते हैं, और प्रतिष्ठा सिर्फ वहां जाकर के रिबन काटने से नहीं होगी, आप वैसे ही खेलेंगे जैसे एक छोटा खिलाड़ी खेलता है, ये बहुत बड़ा कॉन्ट्रीब्यूशन करेगा, क्योंकि अभी तो हमें बहुत आगे जाना है।
0: এই সাক্ষাৎকালত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্ষা খাৰ্চে উপস্থিত থাকে। গ্লাছকোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13 সোণ, 17 ৰূপ আৰু 9 ব্ৰঞ্জসহ মুঠ 39 পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি বিশ্ব সিংহ দিৱস। সিংহৰ প্ৰজাতিৰ সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে 10 আগষ্টত এই দিৱস পালন কৰা হয়। 2013 আৰম্ভ হোৱা এই দিৱস পালনৰ জৰিয়তে সংকুচিত হৈ অহা সিংহৰ বিচৰণভূমি তথা মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ ফলত সৃষ্টি হোৱা ভাবুকিক প্ৰতিহত কৰাৰ বাবে প্ৰয়াস কৰা হয়। বিশেষকৈ আফ্ৰিকা আৰু এছিয়াৰ সিংহ প্ৰজাতিসমূহ সংৰক্ষণৰ বাবে এই দিৱসৰ জৰিয়তে গুৰুত্ব আৰোপ কৰা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সিংহ প্ৰজাতি সংৰক্ষণৰ সৈতে জড়িত কৰ্মীসকলক এই দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীবিৰলাই কয় যে ভাৰতত এছীয় প্ৰজাতিৰ সিংহৰ সংখ্যা 2020 চনত 676ৰ পৰা 2025 চনত 891লৈ বৃদ্ধি পাইছে। 5 বছৰত 32.20% বৃদ্ধিৰে ভাৰতৰ বনাঞ্চলত সুৰক্ষিত হৈ থকা এই সিংহৰ প্ৰজাতিক ৰক্ষা কৰাটো কেৱল দায়িত্বই নহয় বৰং গোলকীয় পৰ্যায়ত বন্য জীৱ জন্তুৰ সংৰক্ষণৰ ক্ষেত্ৰত ই বৃহৎ বৰঙণি বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত এছীয় প্ৰজাতিৰ সিংহৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ইয়াৰ বিস্তৰণভূমিও প্ৰসাৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তিশালী সামূহিক অংশগ্ৰহণৰ জৰিয়তে দেশৰ বনাঞ্চল আৰু বন্য জীৱ জন্তু সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মলৈ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ। উল্লেখযোগ্য যে বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী যাদৱে নিজৰ নিবন্ধত উল্লেখ কৰা মতে দেশৰ 11 জিলাত সিংহৰ বিচৰণ ক্ষেত্ৰ 2020 চনত 30,000 বৰ্গ কিলোমিটাৰৰ পৰা 35,000 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি হৈছে। এই পৰিসংখ্যাৰ লগতে 2015 চনত সিংহৰ সংখ্যা 523ৰ পৰা 2025 চনত 891লৈ বৃদ্ধিয়ে দেশৰ বন্য জীৱ জন্তু সংৰক্ষণৰ সফল যাত্ৰাকে সূচাইছে বুলি

0: তেওঁ মন্তব্য কৰে। ইপিনে কেন্দ্ৰীয় বনমন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সিংহৰ প্ৰজাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সফলতা জৈৱ বৈচিত্ৰ আৰু বনাঞ্চল সংৰক্ষণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাত তেওঁ কয় যে এই সফলতাৰে ভাৰতে উন্নয়ন আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰ সমান্তৰালভাৱে কৰাটো সম্ভৱ বুলি প্ৰমাণিত কৰিছে। ঝাৰখণ্ডত আজি ছাত্ৰ ছাত্ৰীসকলে নিয়োগ পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জয়পাল সিং মুণ্ডা ষ্টেডিয়ামৰ পৰা ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড ষ্টাফ ছিলেকশ্যন কমিছন সংস্কাৰ মঞ্চ নেতৃত্বাধীন ছাত্ৰৰ প্ৰতিবাদে আজি সপ্তদশ দিনত প্ৰৱেশ কৰিছে। প্ৰতিবাদকাৰীসকলে কেতবোৰ পৰীক্ষা, বিশেষকৈ জে এছ এছ চি জি এল পৰীক্ষা বাতিলৰ লগতে এই অনিয়মৰ বিৰুদ্ধে চি বি আই তদন্তৰ দাবী জনাইছে। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ 98% দাবী গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইপিনে বিৰোধী পক্ষৰ নেতা বাবুলাল মাৰাণ্ডী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি আদিত্য চাহুকে ধৰি বিজেপিৰ কেইবাগৰাকী নেতাক মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ কৰাৰ সময়ত আটক কৰা হয়। ছাত্ৰ প্ৰতিবাদৰ মাজতে কালি ঝাৰখণ্ড লোকসেৱা আয়োগৰ 3 সদস্যই পদত্যাগ কৰে। ঝাৰখণ্ড লোকসেৱা আয়োগৰ সদস্য অজিতা ভট্টাচাৰ্য, জামিল আহমেদ আৰু অনিমা হাছদাই ৰাজ্যপাল সন্তোষ কুমাৰ গংৰক কালি পদত্যাগ পত্ৰ দাখিল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নীট আৰু বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 স্থগিত ৰখা হৈছে। লোকসভাত আজি আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 উত্থাপন কৰে। আৰু নিয়োগ পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঝাৰখণ্ডত আজি ছাত্ৰ ছাত্ৰীসকলে ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গোলকচন্দ্ৰ নাথৰ কণ্ঠৰ 2 লোকগীত।

ইমান পৰি গোলকচন্দ্ৰ নাথৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহেৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: ইমান পৰে পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাৱিত হৈছে। জিলাখনৰ 6টা ৰাজচক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ত ধনশিৰি আৰু জামুগুৰিত দৈয়াং নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। শ্ৰীভূমি জিলাত আজি ত্ৰিৰংগ পতাকা সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগা আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জিলাভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই প্ৰতিযোগিতাত জিলাখনৰ ভালেমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনৰ আধাৰত আয়োজিত এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক অহা 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বঁটা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষাৰ পৰা পৰিৱেশ

0: সন্তুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বক্তব্য দিয়ে। ওদালগুৰি, দক্ষিণ হালমাৰা, মানকাছৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি শিৱসাগৰ জিলাৰ ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাইপুখুৰী কৃষিচক্ৰৰ সমূহীয়া কঠীয়াতলিত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ডিমৌৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, কৃষি বিভাগৰ সঞ্চালক ডঃ উদয় প্ৰবীণ, জিলা কৃষি বিষয়া অমৃত শইকীয়াৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত বিজয় ভূঞাৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

ইমান পৰে বিজয় ভূঞাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা এশ হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলাৰ ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ভাৰতৰ শিপিনী আৰু বস্ত্ৰৰ আৰ্হি প্ৰস্তুত কৰোতাসকলে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ হলে পৰিৱৰ্তিত বজাৰ দখল কৰিব লাগিব বুলি বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামী ৰাওৱে প্ৰকাশ কৰিছে। সিংহৰ প্ৰজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সিংহ দিৱস পালন কৰা হৈছে আৰু এফ চি ৰেংদাই মোহনবাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলি আদন্থু তমুচো আৰ জিগলংপ তমুচো আমেন কে কেংবট বাংস তমু কেটক চিংটিমু আৰ জিগচেনা
2: দুগ অং পাই নেকি থিপু পাই পুনিং ক্ৰেং আপৰ থিয়াং পিন ত্ৰিলি আহুত হুনমিলান কে অং দিলাই আবাজাৰা লং কেডো আলাই দান্তা আতুর খেলান বাঙ্গে হুনমিলান আপুন শির পেনাজক দিলা একলা পেহেম আথে নু আলং কেদো সার্থে তিস আহেম আহেম আব্রান্দা আতিন লং তেমন কেবাং আলিং চেগারব লং কেবন আর এ নাংকেকলো আর কি পেনাজক কারেং তিসো পি কারেম আসে আর মুং মালম সন কে ইংটন কক আবেদাসন নাংমান দেল কারেং কারেম আহুত আসার পি কাবে তেরাং পিয়াবাং আসো পিয়াফু ফারয় দুনমিরসি পুডুনল লাসন নিংয়ে দারিপায় নাংনিং চেপানিং ডিং ডুনটু বরি তু নাংপিনা নাহাইলে দোয়াসনতে ডক্টর হাং দাম আবাং ডোজিয়া পল নাংপুলে দোয়াসনতে সাং সুঙ্গে লাং আবাং ডোজিয়া পল কপিনে সনবাক আসে কে চাক আবাং ডোজিয়া পল বনতা ননকে আর নাম দেল আর নামানিং হাং আলিংল সীতা নাংটা নাংনিং চিপানিং নিং দুনটু ইতুম রেং দুনাং জিলাং পীরথে দুদুনাং জিলাং পীরথে কেক্লেম দুনাং জিয়ামো দোলাং আসার পি কানিংয়ালাম আর জুলংসি চিক্লোজন সির কে বফ্রাং সারসিং বে কানিংয়ালাম কারেং আমেক সুয়াং দেন নাং চিকলাং দংল সারসিং বে হিদিপি ফুমেন্টেরন আরংসি কেদো বিহেক পেন্টা খে লংরি আফান কাচিং হন থিপিক খেই লাপেন লংরি আফান পুলোতে আমেথাং আওক আবিতা চিপি হাই লাসি খেই লাপেন লংরি কেক্লারজি আফান খেই সিয়াংবং চেপলাক চেপলেক প্লেডেট নাংজি পুমাথাসি খেই আংবং ইসিবেত কেদো থেকজি আফান জিরসং ক্লাব জিরসং আমাই রিসো এজাং কাপাংরি আমাই লংলি ফেলাং কাচেরাই আমাই হাই হুই সেংসি কেক্লেম চেপা দুক পানল বিএসসি পাস দের পেনাফি আর্নিসি ডিফু ওয়ার্কিং প্ল্যান অফিস আলং সাকুরি আফানপুরা কারেং তিসোপি পেন ইন্টারভিউ কাছুপি দুনাহুত আর্নিকাং সামাপর প্রাগ আলং জিদামল কারেং ইতুমাসন কিদুক এদন এরাপ আর্লেংগিথে কাবে সাকুরিলে চোহাং দুনটা চোহাং দুন জং জংটি চলং দুন দে লেজি সারসিং নিজে দুনল নেতা আলং আলং ইন্টারভিউ চপি দুন পিকলতি সীতা তাঙ্কা চপি দুন মোবেদ আপলনে পিনে ইন্টারভিউটা চপি দুন নাক টিটি

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নগাঁৱৰ ৰহাত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ, দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ, নীট আৰু বিভিন্ন বিষয়ত সৃষ্টি হোৱা হুলস্থূলীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত আৰু ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে ৰাজ্যজুৰি সজাগতা অভিযান। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত

0: পশ্চিম হাতীমুৰিয়াৰ কৃষক সঞ্জয় নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সহস্ৰাব্দী দত্তৰ।
1: আজি আমি উপস্থিত আছোঁ চিপাঝাৰৰ গৰুখুটি হাতীমুৰিয়া অঞ্চলত। এজন কৃষক আমাৰ সৈতে উপস্থিত আছে, সঞ্জয় নাথ।
2: হয়, নমস্কাৰ। লগতে মই ওজাপালিও কাম কৰোঁ।
1: আপোনাক কোম্পানী গুৱাহাটীলৈ স্বাগতম জনাইছোঁ।
2: নমস্কাৰ। বিশেষকৈ মই এজন খেতিয়ক বুলি ক'লেও ভুল নহ'ব, যিহেতু আমাৰ জীৱিকা প্ৰধান হৈছে খেতি। লগতে খেতিৰ লগতে মই ওজাপালিও চলাই নি আছোঁ, বিয়া ওজাপালিটো। প্ৰথমতে অকণমান খেতিৰ ওপৰতে কৈ দিছোঁ। আমি আচলতে ইয়াতে শালি খেতি আৰু বৰধানৰ খেতি দুয়োটা খেতিয়ে কৰোঁ। শালি খেতিটো আমি আচলতে এই প্ৰকৃতিৰ এই বৰষুণৰ ওপৰত হেৰি নিৰ্ভৰ কৰি আমি খেতিটো কৰা যায়। আৰু যিটো বৰধানৰ খেতি কৰোঁ, আমি আচলতে কৃত্ৰিমভাৱে বৰিং কৰি লৈ মটৰ বা মেচিনৰ সহায়ত, কিছু কিছু লোকে কাৰেণ্টৰ মটৰ লৈছে আৰু কিছুমানে ডিজেলৰ সৈতে এনেকৈ বৰ খেতি কৰোঁ। আমি মই নিজে পাঁচ বিঘা খেতি কৰোঁ। ইয়াতে বিভিন্ন খেতিয়ক আছে, তেওঁলোকে বহুত 10-12 বিঘাও খেতি কৰে। মই আচলতে 5 বিঘামান খেতি কৰোঁ। ইয়াতে উৎপাদন আমি ভাল পাইছোঁ। মই এতিয়া যিটো খেতি কৰিছোঁ, মই এইটো এনকে বুলি কৰিছোঁ। আমি ধান ঠিক পকিছে বাৰু, এই 2 সপ্তাহত আমি ধান কাটিম। এই ধান আমাৰ মোটামুটি এতিয়া 25-28 এনেকুৱা বিঘাত হৈ যাব ধান। এতিয়া ধানৰ যিটো এতিয়া উৎপাদন আমাৰ, কিন্তু এই ক্ষেত্ৰত আমি অলপমান অসুবিধাত পৰিছোঁ, যিহেতু আমাৰ যিটো বজাৰ, এতিয়া ধানৰ বজাৰ আমি যিটো যিখিনি খৰচ কৰি মানে আমি খেতি কৰিলোঁ, আমি তাৰপিছত এতিয়া আমি যিটো ধানৰ মূল্য, আমি আচলতে বহুত বজাৰ কমি আছে। আমি অনুৰোধ জনাম সাধাৰণ খেতিয়ক হিচাপে, যিহেতু খেতিয়কক উচিত মূল্য দি চৰকাৰে যাতে আমাক এই খেতিয়কসকলক উপকৃত হোৱাত সহায় কৰে, এইখিনিয়ে মই খেতিৰ ওপৰত ক'লোঁ। আৰু লগতে যিহেতু মই কৈছিলোঁ কৃষিৰ লগত জড়িত হয়,
1: আপুনি যিহেতু খেতিৰ লগত জড়িত, আৰু আপোনাৰ অঞ্চলটোৰ বা আপোনাৰ গাঁওখনৰ কিমান মানুহ এই খেতিৰ লগত জড়িত হৈ আছে, নে বেছিভাগ মানুহেই কৃষিজীৱী মানুহ নহয় জানো?
2: প্ৰায় কৃষিজীৱী হয়।
1: খেতি এতিয়া ধানৰ পৰা আৰু কি কি খেতি কৰে আপুনি?
2: ধান খেতিৰ পিছত আমি সৰিয়হৰ খেতি কৰোঁ, তাৰপিছত আলু খেতি কৰোঁ, আৰু জিকা ভোল এনেকৈ খেতি কৰা যায়। আৰু
1: সৰিয়হৰ পৰা আপোনালোকে তেল নিজে প্ৰস্তুত কৰে নে?
2: নিজে আমি প্ৰস্তুত কৰোঁ।
1: আপোনাৰ ঘৰতে আছে?
2: ঘৰত মানে আমি মিলত তেল আনো আৰু। হয়,
1: লাভ হয়নে?
2: যথেষ্টখিনি লাভ হয়।
1: আৰু আপুনি ধানৰ কি কি খেতি কৰে, কি কি প্ৰজাতি কৰিছে এতিয়ালৈকে?
2: ধান আমি শালি খেতিত কৰোঁ, ৰঞ্জিত কৰোঁ, তাৰপিছত আইজং কৰোঁ, আৰু যিটো জহা আৰু যিটো আমাৰ বৰা আছে, বৰা ধান, এই শালি খেতিত। আৰু বড়ো খেতিত আমি এতিয়া দাবাং আছিল, যোৱা দাবাং কৰিছিলোঁ, এইবাৰ আকৌ এনকে আনিছোঁ, আৰু ভীমবুলি এটা আহিছে, এইবাৰ সেইটো কৰিছোঁ।
1: আৰু আলুৰ খেতি কৰে, আৰু কি খেতি কৰে বুলি কৈছে?
2: আলু আৰু সৰিয়হ আৰু জিকা ভোলৰ খেতি কৰোঁ।
1: যিখিনি বতৰ অনুযায়ী, তাৰমানে সময় অনুযায়ী যিখিনি শাক পাচলি হয় তাৰ লগতো আপুনি জড়িত?
2: জড়িত নিশ্চয়।
1: আপুনি খেতিৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল নেকি?
2: খেতিৰ ক্ষেত্ৰত তেনেকুৱা প্ৰশিক্ষণ বাৰু মই লোৱা নাই। ওচৰে পাজৰে আমাৰ আছে কেইজন প্ৰশিক্ষণ লোৱা খেতিয়ক, মই তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লৈ খেতি কৰোঁ আৰু। হয়,
1: বিজ্ঞানসন্মতভাৱে নিশ্চয় উৎপাদন কৰে?
2: কৰোঁ বিজ্ঞানসন্মতভাৱে। হয়।
1: সাৰ কেনেধৰণে ব্যৱহাৰ কৰে, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে নে জৈৱিক সাৰৰ ওপৰতে?
2: আচলতে ৰাসায়নিক সাৰটো আমি কম কৰোঁ। আমাৰ যিহেতু ইয়াতে গৰু ছাগলীৰ যথেষ্ট আছে, আমি জৈৱিক সাৰেৰে আমি খেতি কৰোঁ, ৰাসায়নিক কম কৰোঁ।
1: আপুনি যিখিনি সামগ্ৰী উৎপাদন কৰে সেইখিনি আপোনালোকে বজাৰটো ক'ত পায়? বজাৰ কৰিবলৈ আপোনালোকে ওচৰৰ ক'ৰবাত বজাৰলৈ নিয়ে নে বেপাৰী আহি ঘৰৰ পৰা লৈ যায়?
2: ধান খেতিটো বিশেষকৈ আমাৰ ঘৰৰ পৰা লৈ যায় আহি, আৰু যিবিলাক চব্জি উঠায় সেইটো আমি নিজে বিক্ৰী কৰোঁ, যায় ওচৰত বজাৰ আছে, বজাৰত যাই বিক্ৰী কৰোঁ আমি নিজে।
1: আপুনি যিখিনি খেতি কৰে তাত আপোনাৰ পৰিয়ালৰ সহযোগ কেনেধৰণৰ?
2: আমাৰ পৰিয়ালৰ সহযোগ সম্পূৰ্ণ আছে খেতিত, যিহেতু আমি কৃষিজীৱী মানুহ, আমি গোটেইখিনি পৰিয়াল সহযোগ আছে খেতিত আছে। হয়,
1: আপোনাৰ লগতে নিশ্চয় আপোনাৰ ঘৰৰ সদস্যসকলেও পথাৰলৈ যায় নহয় জানো?
2: যায় গোটেইখিনি।
1: আপোনাৰ ঘৰত কোন কোন আছে?
2: এতিয়া আমি ভাই ককাই 4 বাৰু, আমি বেলেগ বেলেগ হৈছোঁ, এতিয়া নিজা খেতি কৰোঁ। মোৰ লগত মোৰ পৰিবাৰ আছে, আৰু মোৰ দুজনী ছোৱালী আছে, ছোৱালীজনী পঢ়ি আছে, আৰু মোৰ পৰিবাৰৰ মই খেতিৰ লগত জড়িত হৈ আছোঁ।
1: আৰু গৰুখুটি অঞ্চলৰ কাষতে যি গৰুখুটি বৰ্তমান প্ৰকল্প চলি আছে, তাত আপোনালোক কেনেবাকৈ জড়িত নেকি?
2: যাওঁ, সম্পূৰ্ণ সহযোগ আছে আমাৰ, এনেকৈ আমাৰ ওচৰতে বহুত দূৰত নহয়। আমি বাৰু জড়িত বুলি ক'লেও ঠিক ভুল নহ'ব, আছোঁ প্ৰকল্পত জড়িত আছোঁ আমি। হয়,
1: আৰু ওচৰ পাঁজৰৰ লোকসকলো মানে স্থানীয় লোকৰ তাত নিশ্চয় নিযুক্তি হৈছে?
2: হৈছে, বহুতখিনি মানুহৰ নিযুক্তি হৈছে। হয়।
1: আপুনি আৰু স্থানীয় লোকসকল তাত কেনেদৰে জড়িত হৈছে?
2: আচলতে স্থানীয় লোকসকল যিহেতু বিশেষকৈ তাতে খেতি প্ৰকল্পটো, তাত গৰু গাহৰি হাঁহ মুৰ্গী আৰু বিশেষকৈ খেতি, এইখিনি আমাৰ যিখিনি গৰুখুটি অঞ্চলৰ প্ৰায়

0: 150 ল'ৰা তাত আমাৰ চৰকাৰে নিয়োজিত কৰিছে। এইটো সঁচাকৈ মানিবলৈ ভাল ভাল কথা হৈছে। এইটো
1: যিহেতু কৃষি আৰু সংস্কৃতি পৃথক কৰিব নোৱাৰি, কৃষিৰ সৈতে সংস্কৃতিৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে, আপুনি সংস্কৃতি ক্ষেত্ৰখনতো জড়িত হৈ আছে নেকি?
0: মই বিশেষকৈ বিয়া ওজাপালিৰ লগত জড়িত, নাগাৰানামৰ লগত জড়িত, শ্ৰৱণ কীৰ্তনৰ লগত জড়িত, এনেকৈ দিহানাম এইবিলাকৰ লগত জড়িত। বিশেষভাৱে মই বিয়া ওজাপালিৰ লগত জড়িত, কৃষি ক্ষেত্ৰৰ লগত জড়িত, আৰু লগতে মই বিয়া ওজাপালিটো ওতঃপ্ৰোতভাৱে মই আগুৱাই লৈ গৈ আছোঁ। আৰু মই শেষত বাৰু এটি বিয়া ওজাপালি দিহাৰে সামৰণি মাৰিম।
1: ব্যাসৰ ওজাপালিৰ সৈতে আপুনি জড়িত, পৰিৱেশন কৰিবলৈ আপোনালোকে কোন কোন ঠাইলৈ যায়?
0: আমি বিশেষকৈ মইতো অসমৰ বিভিন্ন ঠাইতে পৰিৱেশন কৰিছোঁ ওজাপালি, গুৱাহাটী, নগাঁও, তেজপুৰ, উৰিষ্যা, ভুৱনেশ্বৰ, কলিকতা, শিৱসাগৰতো ওলাখে বাৰু, শিৱসাগৰত নায়ে, যিমানবিলাক মন্দিৰ আছে এইবিলাক কৰিছোঁ। আৰু এনেকৈ বিশেষকৈ মই
1: আদৰ পাই
0: হয় হয় হয় নিশ্চয়।

0: তেখেত সংগীত নাটক অমৃত এৱাৰ্ড পাইছে, বিষ্ণুৰ ভাই এৱাৰ্ড পাইছে। দেউতাৰ পৰা মই বিয়া সজাবলৈ শিকি আছোঁ। তেওঁ আচলতে যোৱা বছৰে ঢুকাইছে, এতিয়া মোৰ নতুনকৈ সংগীবৃন্দ আছে।
1: আপোনাৰ সংগীবৃন্দ ক'ৰ?
0: মোৰ সংগীবৃন্দ আমাৰ এই আছে চিপা যাৰ কবৈ চুবা বুলি কয়। মই ইয়াতে আচলতে পাম ঘৰ, আমাৰ ইয়াতে হাতীমাৰীত পাম ঘৰ, আমাৰ অৰিজিন আছে এই চিপা যাৰ কবৈ চুবাত, আটাইকেইজন কবৈ চুবাৰ এনেকৈ গ্ৰুপ আমাৰ ইয়াতে আছে নতুন। হয়,
1: আপুনি কৃষি ক্ষেত্ৰত যেনেদৰে জড়িত হৈ আছে, সংস্কৃতি ক্ষেত্ৰখনতো তেনেদৰে জড়িত হৈ আছে। ভাল লাগিল আপোনাৰ লগত কথা পাতি।
0: হয় হয়, নমস্কাৰ, ধন্যবাদ।

0: নমস্কাৰ।
1: গৰুখুটি পশ্চিম হাতীমুৰিয়াৰ কৃষক সঞ্জয় নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ সহস্ৰাব্দী দত্তৰ। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো নকুল চন্দ্ৰ নাথ আৰু তেওঁৰ সংগীবৃন্দৰ কণ্ঠত চিয়া গীত।
2: এয়া আজি আমি এটি দৰঙী ভক্তিমূলক চিয়া গীত গাবলৈ ওলাইছোঁ। গীতটো মই নিজেই পৰিৱেশন কৰিম। মোৰ নাম শ্ৰী নকুল চন্দ্ৰ নাথ। মোৰ লগত তাল সংগত কৰিছে সঞ্জয় কুমাৰ নাথ ওজা আৰু ডগৰ সংগত কৰিছে বিপুল নাথ ওজা আৰু লগতে একতাৰা সংগত কৰিছে শৰৎ চন্দ্ৰ নাথ আৰু তাল সংগত কৰিছে পুতুল চহৰীয়া লগতে কৃষ্ণকান্ত নাথ।

0: নকুল চন্দ্ৰ নাথ আৰু তেওঁৰ সংগীবৃন্দৰ কণ্ঠত চিয়া গীত শুনিলে। আজিৰ অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি প্ৰচাৰ কৰা হ'ল। প্ৰিয় শ্ৰোতা, আজিৰ গঞা শ্ৰোতাৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা উৎপল বৰাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। সন্ধিয়া 7:45 ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম মানৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ জীৱৰ মৌলিক এককৰ দ্বিতীয় খণ্ড, আগবঢ়াব অপৰাজিতা বৰকটকীয়ে। 6:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে এটি আলোচনা। অংশগ্ৰহণ কৰিব ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। অনুষ্ঠানটি ইয়াত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই আৰু প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:00 নিয়োগ বাতৰি, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ভোগেশ্বৰ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত জাপানীজ এনকেফেলাইটিছ, এনকেফেলাইটিছ সদৃশ ৰোগ আৰু সজাগতা, এই বিষয়ে ডাক্টৰ হেমেন দাসৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ। 8:30 অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 ঘন হাজৰিকাৰ নাটক জিয়াশীল, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

এতিয়া শুনক মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা শেষ খণ্ড শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 বজাত সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী নমিতা দাস, প্ৰযোজনা জয়ন্ত দাসৰ। 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী ক্ৰিকেট খেলুৱৈ আকাশ সেনগুপ্তাৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব সাক্ষাৎ গ্ৰহণ সীমান্ত বৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত বলদেৱ দাসৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 6:10 বজাত কৃষকবাণী অনুষ্ঠানত বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য, এই বিষয়ে আলোচ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানত গুৱাহাটীৰ লাচিত নগৰৰ নটৰাজ কলাকেন্দ্ৰই আগবঢ়োৱা এটি বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব, অনুষ্ঠানটি আগবঢ়াব ভাস্বতী কলিতাই।

দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 8:30 গীতিমালিকা অনুষ্ঠানত মালবিকা বৰা, ৱাহিদুৰ ৰহমান, বৰ্ণালী কলিতা, মনোৰঞ্জন গগৈ, পুলমা দাস আৰু দিলীপ চৌধুৰীৰ কণ্ঠৰ গীত শুনিবলৈ পাব।

0: নৱমমানৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি অনুষ্ঠান মুকলি কৰিছো। ছাত্ৰ ছাত্ৰীসকল, সাধাৰণ বিজ্ঞানৰ পাঠত আমি জীৱৰ মৌলিক একক সম্পৰ্কে আলোচনা আৰম্ভ কৰিছিলো। আজি আমি ইয়াৰ দ্বিতীয় ভাগটি আগবঢ়াবলৈ লৈছো। এয়া পাঠ আগবঢ়াবলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অপৰাজিতা বৰকটকী। শুনাচোন।
1: ছাত্ৰ ছাত্ৰীহঁত মৰম ল'বা, যোৱা সপ্তাহৰ পাঠত জীৱৰ মৌলিক একক নামৰ পাঠটি আমি পঢ়িলোঁ। তাতে কোষৰ বিষয়ে, কোষাবৰণৰ বিষয়ে কিছু কথা তোমালোকক জনাইছিলোঁ। তথাপিও মই পুনৰবাৰ দোহাৰিছোঁ যে আমাৰ সকলো জীৱৰে দেহত থকা অতি ক্ষুদ্ৰাতি ক্ষুদ্ৰ কোষবোৰেই হৈছে জীৱৰ মৌলিক একক, আৰু এইবোৰ অণুবীক্ষণ যন্ত্ৰেৰেহে চাব পাৰি। কিন্তু এইবোৰ সূক্ষ্ম হ'লেও স্বয়ংসম্পূৰ্ণ, অৰ্থাৎ জীৱৰ থাকিব লগা সকলো মৌলিক প্ৰক্ৰিয়াই এটি কোষত থাকে। আজিৰ পাঠত আমি কোষৰ ভিতৰত থকা অংগাণুসমূহৰ বিষয়ে কিছু কথা জানো। তেন্তে কোষপ্ৰৰস, মই প্ৰথমেই চাইটোপ্লাজমৰ কথা কৈছোঁ। কোষপ্ৰৰস হৈছে কোষাবৰণে আগুৰি ৰখা এক অৰ্ধজুলীয়া পদাৰ্থ। এই কোষপ্ৰৰসত আধাৰ দ্ৰব্য বা মেট্ৰিক্স, কোষঝিলি মেমব্ৰেইন আৰু কোষ অংগাণু অৰ্থাৎ চেল অৰ্গেনেলিসমূহ থাকে। প্ৰতিটো কোষ অংগাণুৱে কোষৰ এক বিশেষ

শেষ কাৰ্য সম্পন্ন কৰে। কোষটোৰ ভিতৰত বেছিভাগ ঠাই আধাৰ দ্ৰব্য বা মেট্ৰিক্সে আগুৰি থাকে। তাতেই কোষঝিলি আৰু অংগাণুসমূহ সিঁচৰতি হৈ থাকে। কোষাবৰণৰ ঠিক তলতে থকা আধাৰ দ্ৰব্যখিনি বেছি ঘন আৰু কঠিন অৱস্থাত থাকে আৰু ইয়াক বহিঃপ্ৰৰস এক্টোপ্লাজম বোলা হয়। মাজত থকা আধাৰ দ্ৰব্যখিনিক অন্তঃপ্ৰৰস বা এণ্ডোপ্লাজম বোলা হয়। গোটেইখিনি তৰল আধাৰ দ্ৰব্যক একেলগে চাইটোছল বা হায়ালোপ্লাজম বোলা হয়। কোষপ্ৰৰসত সজীৱ অংগাণুবোৰৰ উপৰিও বহুতো নিৰ্জীৱ বস্তু ভাহি থাকে। অংগাণুবোৰৰ ভিতৰত কোষকেন্দ্ৰ, মাইটোকণ্ড্ৰিয়া, গলগি বডিজ, অন্তঃপ্ৰৰসীয় জালিকা বা এণ্ডোপ্লাজমিক ৰেটিকিউলাম, ৰাইবজম, লাইছজম আদি প্ৰধান। অনেক তন্তু, আঁহ আদিৰ উপৰিও অন্যান্য ৰাসায়নিক দ্ৰব্যও পোৱা যায়। কোষত থকা এনে আঁহৰ বাবেই কোষবোৰ দৃঢ় হয় আৰু পেশীবোৰ সংকোচনশীল হয়। কোষপ্ৰৰসৰ কোনো কোনো অংশত এই আঁহবোৰ থোপ খাই কিছুমান অনুনলিকা বা মাইক্ৰটিউবুলৰ সৃষ্টি কৰে। এইবিলাক কোষ বিভাজনৰ লগত জড়িত। প্ৰায়বোৰ কোষৰে কোষপ্ৰৰসত কিছুমান খালী ঠাই দেখা যায়। এই ঠাইবোৰত কোষপ্ৰৰস নাথাকে। ই এখন পাতল আৱৰণিৰে আগুৰা। এইবোৰক ৰিক্তিকা বা ভেকুৱল বোলা হয়। ই প্ৰাণীকোষত কিছু বিৰল, কিন্তু উদ্ভিদ কোষত যথেষ্ট সংখ্যাৰ থাকে। কিছুমান যথেষ্ট ডাঙৰ আকাৰৰো হয়। ইয়াৰ প্ৰধান কাৰ্য হৈছে কোষত থকা পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। লগতে কোষৰ বৰ্জিত পদাৰ্থও এই ৰিক্তিকাসমূহত গোট খাই থাকে আৰু সময়ে সময়ে ইয়াক বাহিৰ উলিয়াই দিয়া হয়। ক'বলৈ গ'লে এইবোৰে ৰেচন অংগৰ কাম কৰে আৰু কেতিয়াবা খাদ্য সামগ্ৰী সুমুৱাই ৰাখি পাকস্থলীৰ কামো কৰেহে। কোষৰ এক প্ৰধান অংগাণু হৈছে কোষকেন্দ্ৰ বা নিউক্লিয়াছ। এই কথা তোমালোক সকলোৱে জানা। 1831 চনত ৰবাৰ্ট ব্ৰাউনে সকলো কোষৰ মাজত একোটা কোষকেন্দ্ৰৰ আৱিষ্কাৰ কৰে। ই হৈছে কোষৰ মাজৰ অঞ্চলত থকা এক সুকীয়া আৱৰণেৰে আগুৰি থকা এক গাঢ় স্পষ্ট স্থান। এইবোৰ ঘূৰণীয়া বা ডিম্বাকৃতিৰ হয়। একোটা কোষক বিশেষ পদ্ধতিৰে ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰি অণুবীক্ষণ যন্ত্ৰে চালে কোষপ্ৰৰসতকৈ কোষকেন্দ্ৰই গাঢ় ৰং লোৱা দেখা যায় আৰু ইয়াৰ অৱস্থিতি তৎক্ষণাতে ধৰিব পাৰি। ইয়াৰ ঘনত্ব বেছি বাবে অৱশ্যে ৰঞ্জক নিদিলেও ইয়াক দেখা যায়। কোষকেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কেন্দ্ৰাৱৰণ বা নিউক্লিয়াৰ মেমব্ৰেইন বুলি কোৱা হয়। এই আৱৰণিখন ৰন্ধ্ৰযুক্ত বাবে কোষপ্ৰৰস আৰু কোষকেন্দ্ৰৰ মাজত দ্ৰব্যবোৰৰ আহ যাহ চলি থাকে। কোষত সাধাৰণতে এটাকৈ কোষকেন্দ্ৰ থাকে, কিন্তু অনেক ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰমো দেখা যায়। যেনে পেৰামিচিয়াম নামৰ এককোষী প্ৰাণীটোত কোষকেন্দ্ৰ দুটা থাকে। পেশী কোষত আকৌ কেইবাটাও কোষকেন্দ্ৰ থাকে। প্ৰকোষকেন্দ্ৰীয় কোষত অৰ্থাৎ প্ৰকেৰিয়টিক চেলত যেনে নীলা সেউজীয়া শেলাই, ব্লু গ্ৰীণ এলগি আৰু বেক্টেৰিয়াত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে। এইটো তোমালোকে মন কৰিবা। কোষকেন্দ্ৰৰ পদাৰ্থ কোষপ্ৰৰসৰ বিভিন্ন ঠাইত সিঁচৰতি হৈহে থাকে। আকৌ স্তন্যপায়ী প্ৰাণীৰ তেজৰ লোহিত কণাত বিকাশৰ প্ৰথম অৱস্থাত কোষকেন্দ্ৰ থাকে যদিও কোষবোৰ পূৰঠ হৈ উঠিলে কোষকেন্দ্ৰটো তাতেই জাহ যায়। গতিকে কিছু সময়ৰ পিছত কোষবোৰো মৰি থাকে। ছাত্ৰ ছাত্ৰীহঁত, তোমালোকে নিশ্চয় ক্ৰমজমৰ বিষয়ে কিছু কথা জানা। এই ক্ৰমজমবোৰ কোষকেন্দ্ৰৰ ভিতৰত থাকে। কোষ বিভাজনৰ সময়ত এইবোৰক দণ্ডাকাৰ হিচাপে দেখা পোৱা যায়। ক্ৰমজমবোৰে তাত থকা DNA অৰ্থাৎ ডিঅক্সি ৰাইবনিউক্লিক এচিড নামৰ অণুবিলাক নিহিত হৈ থকা বংশগত বৈশিষ্ট্যসমূহ পৈতৃক অণুৰ পৰা পৰৱৰ্তী পুৰুষলৈ কঢ়িয়াই নিয়ে। ক্ৰমজমবিলাক DNA আৰু প্ৰটিনেৰে গঠিত। DNA নামৰ এই অণুতেই

কোষৰ সকলোবিলাক লাগতিয়াল তথ্য সোমাই থাকে। ডি এন এৰ কাৰ্যকৰী এককটিকাকো জিন বুলি কোৱা হয়। কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে তেতিয়া ডি এন এবিলাক ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে। এই ক্ৰমেটিন দ্ৰব্যবিলাক অহিয়া অৰ্থাৎ ফাইব্ৰাছ ধৰণৰ হয় আৰু একেলগে জোঁট বান্ধি থকাৰ দৰে দেখা যায়। যেতিয়াই কোষটো বিভাজন হ'বলৈ আৰম্ভ কৰে তেতিয়া ক্ৰমেটিন দ্ৰব্যবিলাক সংগঠিত হৈ ক্ৰমজমলৈ পৰিৱৰ্তিত হয়। কোষকেন্দ্ৰই কোষ বিভাজনত বা বংশ বিস্তাৰত মুখ্য ভূমিকা লয়। এই প্ৰক্ৰিয়াত এটা কোষ বিভাজন হৈ দুটা নতুন অপত্য কোষৰ সৃষ্টি হয়। কোষ এটা পৈণত অৱস্থা প্ৰাপ্তিত পৰিৱেশৰ লগত খাপ খাব পৰাকৈ সা সুবিধা প্ৰদান কৰাটো কোষকেন্দ্ৰই মুখ্য ভূমিকা লয়। বেক্টেৰিয়াদিত যিহেতু সুনিৰ্দিষ্ট কোষকেন্দ্ৰ নাথাকে তাত কোষৰ কেন্দ্ৰস্থলত থকা নিউক্লিয়ড নামৰ নিউক্লিক এচিডেই এই কাম কৰে। নিৰ্দিষ্ট কোষকেন্দ্ৰ নথকা কোষবোৰক প্ৰকেৰিয়টছ বা আদিম কোষকেন্দ্ৰীয় আৰু কোষকেন্দ্ৰ থকাবোৰক ইউকেৰিয়টছ বা সং কোষকেন্দ্ৰীয় জীৱ বোলে। প্ৰকেৰিয়টছবোৰৰ গঠন একেবাৰে সৰল আৰু তাত সকলোবোৰ অংগাণু পোৱা নাযায়। আকৌ কোষকেন্দ্ৰৰ ভিতৰত এঠাইত স্পষ্ট গোলাকাৰ অংগিকা দেখা যায়, ইয়াক অতিকেন্দ্ৰ বা নিউক্লিয়লাছ বোলা হয়। কিছুমান কোষকেন্দ্ৰত দুটা বা ততোধিক সৰু সৰু অতিকেন্দ্ৰ দেখা যায়। অতিকেন্দ্ৰই ৰাইবজমীয় আৰ এন এ চমুকৈ আৰ আৰ এন এ আৰু সম্ভৱবাহক আৰ এন এ চমুকৈ টি আৰ এন এ সংশ্লেষণত মুখ্য ভূমিকা গ্ৰহণ কৰে। কোষৰ অংগাণুৰ ভিতৰত প্ৰথমেই নাম ল'ব পাৰি অন্তঃপ্ৰৰসীয় জালিকা, ইংৰাজীত যাক কোৱা হয় এণ্ডোপ্লাজমিক ৰেটিকুলাম। ই এখন আৱৰণীযুক্ত নলিকা আৰু মোনাৰ ভেচিকুলেৰে গঠিত বৃহৎ জালিকা। ইয়াৰ গঠন কোষাৱৰণৰ গঠনৰ সৈতে প্ৰায় একেই। এইবিলাক দুই প্ৰকাৰৰ, যেনে অমসৃণ বা খহটা অন্তঃপ্ৰৰসীয় জালিকা অৰ্থাৎ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম চমুকৈ আৰ ই আৰ আৰু মসৃণ বা মিহি অন্তঃপ্ৰৰসীয় জালিকা স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম চমুকৈ এ চি আৰ। খহটা বা মিহিনো কিয় হয়? আৰ ই আৰবোৰ অণুবীক্ষণ যন্ত্ৰে চালে সেইবিলাক খহটা যেন দেখি, কাৰণ সিহঁতৰ আৱৰণত ৰাইবজম নামৰ কিছুমান কণা সংলগ্ন হৈ থাকে। সকলো সক্ৰিয় কোষত থকা ৰাইবজমবোৰে প্ৰটিন উৎপাদন কৰে। উৎপাদিত প্ৰটিনবিলাক প্ৰয়োজন অনুসাৰে কোষৰ বিভিন্ন ঠাইলৈ অন্তঃপ্ৰৰসীয় জালিকাবোৰৰ জৰিয়তে গতি কৰে। মিহি জালিকাবোৰে আকৌ কোষৰ বাবে প্ৰয়োজনীয় লিপিড সংশ্লেষণত সহায় কৰে। ইয়াৰে কিছুমান লিপিডে প্ৰটিনৰ লগত একেলগে কোষাৱৰণ গঠনত সহায় কৰে। এই প্ৰক্ৰিয়াটোক আৱৰণৰ জীৱোৎপত্তি মেমব্ৰেন বায়'জেনেছিছ বুলি কোৱা হয়। কিছুমান লিপিড আৰু প্ৰটিনে আকৌ উৎসেচক অৰ্থাৎ এনজাইম আৰু হৰ্মন হিচাপেও কাম কৰে। ইহঁতৰ কাৰ্যৰ ফালে মন কৰিলে দেখা যায় ইহঁতৰ প্ৰধান কাম হ'ল কোষ প্ৰৰসৰ বিভিন্ন ঠাইৰ মাজত বা কোষ প্ৰৰস আৰু কোষকেন্দ্ৰৰ মাজত প্ৰটিন আদি পদাৰ্থ সৰবৰাহ কৰা। এই জালিকাবিলাকৰ অন্য এক কাম হ'ল কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংঘটিত হ'ব পৰাকৈ যথেষ্ট ঠাইৰ সৃষ্টি কৰা। মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত যকৃত কোষত থকা মিহি অন্তঃপ্ৰৰসীয় জালিকাবোৰে কোষৰ ভিতৰত জমা হোৱা বিষাক্ত দ্ৰব্য আৰু কিছুমান অপ্ৰয়োজনীয় ঔষধো বিষাক্তহীন কৰাত ভূমিকা গ্ৰহণ কৰে। এইবাৰ তোমালোকক গলগী বডিজৰ বিষয়ে কওঁ। গলগী বডিজ বা গলগী এপাৰেটাছৰ বিষয়ে পোনপ্ৰথম তথ্য দাঙি ধৰে কেমিলো গলগী নামৰ এজন বিজ্ঞানীয়ে। গঠনত এইবোৰ কিছুমান আৱৰণী বিশিষ্ট চেপেটা মোনাকাৰ গঠন, যিয়ে পৰস্পৰে সমান্তৰালভাৱে কিছুমান থাক বা ষ্টেকৰ সৃষ্টি কৰে। এই চেপেটা মোনাসদৃশ গঠনবোৰক চিষ্টাৰ্নি বোলে। এইবিলাকৰ আৱৰণীখনৰ অন্তঃপ্ৰৰসমূহে জালিকাৰ আৱৰণৰ লগত সংযোগ হৈ সিহঁতৰ অতি এটা জটিল গঠন

0: তৈয়াৰ কৰে। গলগি সংঘৰ কাৰ্য হ'ল সঞ্চয় আৰু উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন অৰ্থাৎ পেকেজিং আৰু তাৰোপৰি ৰূপান্তৰণ। কোনো কোনো ক্ষেত্ৰত গলগি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। ই লাইছজম নামৰ অংগাণুবিধ গঠন কৰাতো সহায় কৰে। এতিয়া জানো আহা লাইছজমনো আকৌ কি? এই অংগাণুটি হৈছে কোষৰ ভিতৰত বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ লগত জড়িত এক অংগাণু। এইবোৰ অতি ক্ষুদ্ৰ আকাৰৰ আৰু কোষত সিঁচৰিত হৈ থাকে। তেজৰ লোহিত কণাৰ বাহিৰে সকলো প্ৰাণী কোষতে লাইছজম থাকে। উদ্ভিদৰ বেলিকা কিছুমান কোষতহে ইয়াক দেখা যায়। এইবোৰে কোষৰ আভ্যন্তৰিক পাচন কাৰ্য আৰু ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় উৎসেচক সঞ্চয় কৰে। লাইছজমত কেইবা প্ৰকাৰো উৎসেচক থাকে। কোষৰ ভিতৰত সোমোৱা অণুজীৱ আৰু মৃত বা পুৰণি কোষ ধ্বংস কৰাৰ উপৰিও প্ৰাণীৰ ৰূপান্তৰ প্ৰক্ৰিয়াত অৰ্থাৎ মেটামৰফচিছৰ সময়ত পলুৰ অংগবোৰ নষ্ট কৰি পূৰ্ণাংগ প্ৰাণীৰ গঠনত সহায় কৰে। এইবোৰ কাৰ্য কৰোঁতে কেনেবাকৈ ক্ৰমজম নষ্ট হ'লে আকৌ কৰ্কট ৰোগ সৃষ্টি হোৱাৰো আশংকা থাকে। লাইছজমৰ নিচিনা আৰু তিনি প্ৰকাৰৰ অনুঅংগিকা কোষ প্ৰৰসত দেখা যায়, যেনে পেৰক্সিজম, গ্লাইঅক্সিজম আৰু স্ফেৰক্সিজম। এইবোৰত বিভিন্ন কাৰ্যত প্ৰয়োজনীয় বিভিন্ন ধৰণৰ উৎসেচক সোমাই থাকে। আকৌ আমোদজনক কি জানানে, কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ'লে অৰ্থাৎ একোটা কোষ মৰি গ'লে লাইছজমে সিহঁতৰ ভিতৰত থকা পৰিপাকীয় উৎসেচক নিঃসৰণ কৰি নিজে থকা কোষটোকো ধ্বংস কৰি পেলায়। সেয়ে লাইছজমক কোষৰ আত্মঘাতী মনা বুলিও কোৱা হয়।
1: ইমানপৰে তোমালোকে জীৱৰ মৌলিক একক সম্পৰ্কীয় পাঠৰ আলোচনা শুনিলা। আগবঢ়ালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অপৰাজিতা বৰকটকীয়ে। আজিলৈ আমাৰ সময় হ'লহি। পুনৰ প্ৰীতি শুভেচ্ছা জনাই অনুষ্ঠান ইমানতেই সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নগাঁও ৰহাত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ। ধেমাজিৰ অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ। আৰু ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে ৰাজ্যজুৰি সজাগতা অভিযান। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ লগতে অৰুণোদয় আঁচনিৰ পৰা বিশেষ পৰিস্থিতিত বাদ পৰা পৰিয়ালসমূহৰ বাবেও বিশেষ চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে।
2: অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকে অৰুণোদয় দিব পাৰো সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম।
1: যোৰহাট জিলাৰ তিতাবৰৰ ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি বিধায়ক ধীৰাজ গোৱালাই কয় যে এই আঁচনিয়ে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা লোকসকলক পৰিপুষ্টি লাভত সহায় কৰিব। জিলাখনৰ তিয়ক সমষ্টিত বিধায়ক বিকাশ শইকীয়াই এই আঁচনি আৰম্ভ কৰি নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এনে

বিতৰণ ব্যৱস্থাই যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। পশ্চিম কাৰ্বি আংলঙতো হামৰেণত কেন্দ্ৰীয়ভাৱে হিতাধিকাৰীসকলক ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়। ওদালগুৰি, দক্ষিণ শালমাৰা, মানকাছৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাট শিঙিমাৰী জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়। এই আঁচনিখন বৰপেটা জিলাতো বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত মুকলি কৰা হয়। হিতাধিকাৰীসকলক সম্বোধন কৰি শ্ৰীদাসে কয় যে ৰাজ্যৰ জনসাধাৰণক সকাহ প্ৰদান আৰু খাদ্য সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষকৈ নিম্ন আৰু মধ্যমীয়া পৰিয়ালবৰ্গক উপকৃত কৰিব। মৰিগাঁও জিলাতো জিলা আয়ুক্ত সৃষ্টি সিঙে পূব ৰঙালধৰা গাঁৱৰ ন্যায্য মূল্য দোকানত অনুষ্ঠিত ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মুখ্যমন্ত্ৰী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হাৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল সমবেত গ্ৰন্থত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ তিনিটা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। বজালি জিলাতো হাৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত এটা বৃহৎ ৰেলী উলিওৱা হয়। পাঠশালাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উড়ন সেতুৰ পৰা আৰম্ভ কৰা তিৰংগ ৰেলী পাঠশালা নগৰৰ মাজেৰে বজালি জিলা পৰিষদৰ কাৰ্যালয়লৈ উলিওৱা হয়। পৰহিলৈ পদযাত্ৰা আৰু তাৰ পৰৱৰ্তী দিনটোত ৰংগলী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অহা 14 আগষ্টত বিভাজন বিভীষিকা স্মৰণ দিৱস পালন কৰা হ'ব। স্বাধীনতাৰ ইতিহাস, দেশ বিভাজনৰ সময়ত সংঘটিত মানৱীয় দুৰ্যোগৰ স্মৃতি আৰু দেশৰ ঐক্য অখণ্ডতাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হ'ব। শ্ৰীভূমি জিলাতো আজি ত্ৰিৰংগ পতাকালৈ সমদল উলিওৱা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুৰে সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোককেইজন সম্প্ৰতি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু গুৰুতৰভাৱে আহত 4গৰাকীক ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতে মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান যাৱতীয় নিৰ্দেশনা জাৰি কৰিছে। নগাঁও জিলাৰ ৰহাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই সন্দৰ্ভত কয় যে গুলীচালনা ঘটনা সন্দৰ্ভত অনুসন্ধান কৰা হ'ব আৰু কোনো কাৰণতে অসমৰ ভূমি এৰি দিয়া নহ'ব। ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবৰ মাজত হোৱা আলোচনাত অসম আৰক্ষী সঞ্চালক প্ৰধানে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে ৰাজ্যৰ আৰক্ষী বাহিনী সীমান্ত অঞ্চলৰ শান্তি শৃংখলা বজাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে সীমান্ত অঞ্চললৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে। নীট বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষী ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। 12 বজা সদন পুনৰ মিলিত হোৱাৰ পাছত আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 সদনত উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম কাজ শক্তিশালী কৰাৰ উপৰি ন্যায়াধীকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সামঞ্জস্য বৰ্তাই ৰখাৰ লক্ষ্য লোৱা হৈছে।
এই বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয়

0: আছে।
1: হয়
0: এই এই পালনকেইটাৰ ভিতৰত আকৌ গাহৰি পালনে যথেষ্ট লাভজনক আৰু গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত যথেষ্ট অৰিহণা যোগাই আছে। আগতে আমাৰ মানুহে গ্ৰাম্যাঞ্চলৰ মানুহে বুজিছিলে, বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ মানুহ, চাহ বাগিচাৰ বনোৱা বা আমাৰ হৰিজন সম্প্ৰদায়ৰ মানুহে তেখেতসকলে গাহৰি পুহিছিল, গাহৰি তেখেতসকলে মাংস খাইছিলে। কিন্তু বৰ্তমান আজিৰ তাৰিখত যদি আমি চাওঁ, গতিকে আমাৰ গোটেই সম্প্ৰদায়ৰ মানুহে আজিকালি গাহৰি পোহে। যিহেতু আমাৰ আজিকালি যিটো চাকৰি বাকৰিৰ অভাৱ হৈছে, নিবনুৱা মানে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে বাঢ়ি গৈছে, গতিকে জীৱিকাৰ উপায় হিচাপে গাহৰি পালনটো এটা বৃত্তি হিচাপে ল'ব পাৰে। এইটো কৰিবৰ যাওঁতে আমাৰ আগৰ মানুহে যিসকল পশুপালক আছে তেখেতসকলে পৰম্পৰাগতভাৱে এটা পুৰণিকলীয়া পদ্ধতিত তেখেতসকলে গাহৰি পালন কৰিছিলে। কিন্তু আজিকালি যদি আমি যেতিয়া ব্যৱসায়িক ভিত্তিত আমি গাহৰি পালন কৰিম, তেতিয়াহ'লে বিজ্ঞানসন্মত হ'ব লাগিব আৰু এতিয়া সেইটোকে আমি এটা আয়ৰ পথ হিচাপে ল'ব লাগিব। আয়ৰ পথ হিচাপে ল'বলৈ তেখেতসকলে যিটো গাহৰি পালন আছে, সেই গাহৰি পালনটো বিজ্ঞানসন্মত কৰিবই লাগিব। ব্যৱসায়টো তেখেতক গাহৰি পালন কেনেকুৱা ধৰণৰ মানে টেকন'লজি ইউজ কৰিলে বা কেনেকুৱা ধৰণৰ পদ্ধতিৰে আগবাঢ়িলে তেখেতসকলে যথেষ্ট লাভৱান হ'ব পাৰিব। আগতে গাহৰি মাংস এনে গাহৰি গোটা গাহৰি বা এটা মাংসটো এনেই বিক্ৰী কৰিছিলে, কোনো ওজন পাতি নাছিলে, মানে জাষ্ট লামচাম এটা হিচাপত বিকিছিলে। কিন্তু আজিকালি আপোনাৰ যিহেতু ডিজিটেল ইণ্ডিয়াৰ যুগ, সেইটো জোক মাপ কৰি বিকিব লাগিব। আৰু যিহেতু আমাৰ দেখা গৈছে বিশেষকৈ অসমকে ধৰি নৰ্থ ইষ্টত আমাৰ 95% মানুহ মানে আমিষ ভোজী, মাছ মাংস কণী চব গতি খায়। ইয়াত এখন ধুনীয়া মাৰ্কেট আছে, গতিকে আমাৰ ইয়াৰে মানে যদি 100 জনৰ 90 জনে আপোনাৰ যদি মাংস খায়, 90 জনৰ আকৌ আপোনাৰ 60-70 জনে গাহৰি মাংস খায়। গতিকে ইয়াতে যদি আমি গাহৰি প্ৰডাকশ্যন কৰে, গাহৰি মাংসটো বিক্ৰীৰ কাৰণে আমাৰ ধুনীয়া এখন মাৰ্কেট আছে, মানে কনজিউম কৰে। কিন্তু আমি এতিয়াও বৰ্তমানেও আমি যিখিনি চাহিদা আমাৰ, সেই চাহিদাখিনি আমি পূৰণ কৰিব পৰা নাই। যিমানখিনি মাংস লাগে তাতে বৰ বেছি 30-40% আমি ইয়াতে প্ৰডাকশ্যন কৰিছোঁ, বাকী আপোনাৰ মানে 50-60% আমাৰ বাহিৰৰ পৰা আমদানি হৈ আছে,
1: উপভোক্তা বাঢ়িছে,
0: কিন্তু আমাৰ প্ৰডাকশ্যনটো কমিছে। গতিকে আমি এতিয়া যদি আমি বিজ্ঞানসন্মতভাৱে যদি আমি ব্যৱসায়িক দিশ মানে ভিত্তিত যদি আমি গাহৰি পালনটো কৰোঁ, তেতিয়াহ'লে আমাৰ অৰ্থনীতিটো টনকীয়া হ'ল আৰু আমাৰ এটা জীৱিকাৰ পথ হৈছে নিবনুৱা যুৱক যুৱসকলেও তাতে সোমাই থাকিলে, আৰু আমি আমাৰ যিটো মানে আমাৰ টকা পইচা যিটো বাহিৰত গৈ আছে সেইটো আমাৰ বন্ধ হৈ যাব।
1: হয়, এতিয়া আমি ঠিক এটা উদাহৰণ হিচাপে ক'ব পাৰোঁ, এতিয়া আমি ঘৰতে যদি নাৰিকলৰ লাড়ু যদি বনাইছে,
0: হয় হয়,
1: বান্ধিছে, তাত যদি কেনেবাকে এডাল চুলিও ওলাই আমি গম পাওঁ যে মাৰৰে চুলি দিওঁ বা বায়েৰৰ চুলি বুলি আমি ইমান এটা আওকাণ
0: নকৰোঁ।
1: কিন্তু বজাৰত কিনা নাৰিকলৰ লাড়ু যদি চুলি এডাল ওলাই, তেতিয়াহ'লে সেইটো বৰ ডাঙৰ কথা হৈ যাব। লগতে আমি ঘৰত যেনেকৈ বান্ধিলেও হৈ যায় নাৰিকলৰ লাড়ুখিনি, কিন্তু বজাৰত থকা নাৰিকলখিনি নিমজ, ধুনীয়া, একে আকাৰৰ হ'ব লাগিব, তেতিয়াহে তুলি আনিম। গতিকে সেয়াই হৈছে ব্যৱসায় ভিত্তিক বুলি যদি আমি কওঁ, গাহৰি পালনৰ কথা কওঁ, তেতিয়াহ'লে এনেধৰণৰ মাপকাঠি কিছুমান থাকিব লাগিব আৰু খুব প্ৰণালীবদ্ধভাৱে আগবাঢ়িব লাগিব। গতিকে সেই বিজ্ঞানসন্মত গাহৰি পালন বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ প্ৰথমেই আহে জাত নিৰ্বাচনৰ প্ৰসংগটো। গতিকে বৰ্তমান কোনবোৰ জাত চলি আছে বজাৰত, কোনবিলাকে মানুহক ব্যৱসায়ত মুনাফা দিব পাৰে, সেই জাত নিৰ্বাচনৰ বিষয়ে কিছু কথা কওকচোন অলিভা দাসে।
2: হয়, জাত নিৰ্বাচনটো আমি ভাবোঁ বিজ্ঞানসন্মত যিটো গাহৰি পালন তাৰে এটা সেইটো এটা ইম্পৰ্টেণ্ট টপিক। কাৰণ ব্ৰীডটোৰ যদি আমি ব্ৰীড বা জাতটো যদি আমি সঠিকভাৱে নিৰ্বাচন কৰোঁ, লাভান্বিত ফাৰ্মাৰে হ'ব। এতিয়া ভাল জাতৰ ভিতৰত মানে আপোনাৰ হেমশ্বায়াৰ আছে, লাৰ্জ ব্লেক আছে, লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ আছে, তাৰ উপৰি ডিউৰক আছে, তেনেকৈ বিভিন্ন ধৰণৰ ব্ৰীডবোৰ আছে। কিন্তু এই ব্ৰীডবোৰ কি হয়, এইবোৰ ব্ৰীডৰ অৰিজিনটো ফৰেইন কাণ্ট্ৰি হয়, মানে অসমৰ থলুৱা নহয় এইকেইটা ব্ৰীড। অসমৰ যিকেইটা থলুৱা ব্ৰীড সেইকেইটা আমাৰ অসমৰ পৰিৱেশৰ লগত খাপ খোৱা, আৰু তাহাঁতৰ যিটো প্ৰডাকশ্যন, যিটো মাংসৰ যিটো পৰিমাণ, সেইটো এইকেইটা ব্ৰীডৰ তুলনাত যথেষ্ট কম। কিন্তু আমি এতিয়া যদি লাভান্বিত হ'ব বিচাৰিছোঁ, সেইটোৰ কাৰণে আমি কি কৰোঁ, প্ৰায়ে আমি আমাৰ লোকেলৰ লগত এই বাহিৰৰ ব্ৰীডকেইটা আমি ক্ৰছ কৰি সেইকেইটা আমি মাৰ্কেটত আজিকালি এভেইলেবল কৰাই দিছোঁ। সেইকাৰণে আপুনি হেমশ্বায়াৰ ক্ৰছ হওক বা লাৰ্জ ব্লেক ক্ৰছ হওক, এই ব্ৰীডবোৰ খুব যথেষ্ট পৰিমাণে আজিকালি ফাৰ্মাৰবোৰে প্ৰকিয়ৰো কৰে আৰু লাভান্বিতও হয়। ইয়াৰ উপৰি আমাৰ যিখন নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিগ ৰাণীত স্থিত যিখন আছে ইনষ্টিটিউট, সেইখনেও মানে তেওঁলোকৰ নিজৰ চাইণ্টিফিকেলি তেওঁলোকে দুটা ব্ৰীড, দুটা জাত তেওঁলোকে উলিয়াইছে। তাৰে এটাৰ নাম হ'ল ৰাণী আৰু এটাৰ নাম হ'ল আশা। এই দুটা জাত এনেকুৱাকৈ তেওঁলোকে বনাইছে যিটো মানে আমাৰ গাঁৱৰ পৰিৱেশৰ লগত বা অসমৰ জলবায়ুৰ লগত খাপ খায়। আৰু জলবায়ুৰ লগত খাপ খোৱা মানে কি, তেওঁলোকৰ প্ৰডাক্ট বেমাৰ আজাৰটো কম হ'ব, লগতে আপোনাৰ বাকী যিকেইটা পিয়ৰ ব্ৰিড যেনেকৈ মই যিটো কৈছোঁ হেমশ্বায়াৰ, তাতকৈ ওজনটো অলপ কম হ'লেও আমাৰ থলুৱাকেইটাতকৈ ওজনটো তেওঁলোকৰ অলপ বেছি হ'ব। আৰু পোৱালি যিকেইটা পৰিমাণ, যিকেইটা

0: এটা পোৱালি দিব লাগে, পোৱালিৰ পৰিমাণটো বাঢ়িব। সেইকাৰণে আমি যেতিয়া ব্ৰীড ছিলেকশ্যন কৰিম, আমি আমাৰ থলুৱাখিনিতকৈ আমি যদি অলপ ক্ৰছ বা এনেকুৱা যিটো আমাৰ এষ্টাব্লিছ ব্ৰীড আছে আশা বা ৰাণী, সেইটো যদি আমি কিনো তেতিয়া আমি বেছিকৈ লাভান্বিত হ'ম। তেনেকুৱা
1: এতিয়া এনে সুধিব খুজিছোঁ, আমি আপুনি যিটো ক'লে হেমছিয়াৰ ক'লে, লাৰ্জ ব্লেক ক'লে, ৰাণী আশা, এইবিলাক আপুনি জাতৰ কথা কৈছে, গতিকে এই জাতবিলাকৰ ভিতৰত আপুনি কোনটো জাত যদি পাম এখন প্ৰতিষ্ঠা কৰিবলগীয়া হয়, কোনোবাই যদি পাম এখন স্থাপন কৰে, কোনকেইটা জাত আপুনি আপুনি বেছিকৈ ল'বলৈ ক'ব? কাৰণ বেমাৰ আজাৰৰ কথা থাকিব, যিকোনো পৰিৱেশত খাপ খোৱাৰ কথা থাকিব।
0: হয়, বেমাৰ আজাৰ মানে আমি এতিয়াতো আমি গমেই পাইছোঁ আফ্ৰিকান চুৱাইন ফিভাৰৰ কাৰণে যথেষ্ট গাহৰি পালকৰ সমস্যা হৈছে, ক্ষতি হৈছে। আৰু এই বেমাৰটো এনেকুৱা যিটো বেমাৰৰ আমাৰ ভেকচিনো এভেইলেবল নাই, প্ৰতিষেধক এভেইলেবল নাই, সেইটো কাৰণে আমি যিমান পাৰোঁ আমি মানে জৈৱ সুৰক্ষা বা বায়' ছিকিউৰিটি বুলি যিটো কয়, যিমান পাৰোঁ আমি বজাই ৰাখিবলৈ আমি ফাৰ্মখনত আমি ট্ৰাই কৰিব লাগে। কিন্তু ব্ৰীডৰ ক্ষেত্ৰত আমি ক্ৰছ ব্ৰীডটোক বেছিকৈ প্ৰাধান্য দিওঁ, কাৰণ পোৱালিৰ সংখ্যাটো বেছিকৈ হয়, লগতে আপোনাৰ মাংসৰ কোৱালিটিটো আপোনাৰ ভাল হয় হেমছায়াৰৰ বা লাৰ্জ ব্লেকৰো বা লাৰ্জ হোৱাইট য়ৰ্কশায়াৰো। কিন্তু যিহেতু বগা গাহৰিটো কিছুমান মানুহে প্ৰিফাৰ নকৰে, বাট কিন্তু মাংসৰ কোৱালিটিটো কিন্তু মানুহে অলপ প্ৰিফাৰ নকৰে মানে বগা কাৰণে, কিন্তু মাংসৰ কোৱালিটিটো তাৰ ভাল হয়।
1: গতিকে আৰু এটা কথা মনলৈ আহিছে, এখন আৰ্হি পাম এখনৰ ছবি যদি আমি চাবলৈ খোজোঁ, কিমান কিমান ঠাই লাগিব বা কিমান সংখ্যক গাহৰি তাত সোমোৱাব পৰা যায়, সেই বিষয়ে অকণমান কওকচোন।
2: এতিয়া প্ৰথমতে আহিব আমাৰ গাহৰি পামখন মানে স্থাপন কৰাৰ আগতে তাৰ ছাইডটো চাব লাগিব, মানে মোৰ গাহৰি পামৰ ঠাই নিৰ্বাচন, যিখিনি ঠাইত আমি গাহৰি পামখন বনাম, ওখ ৰ'দ পৰা হ'ব লাগিব, তাত তাৰমানে বতাহ চলাচল কৰা হ'ব লাগিব, আৰু মানুহৰ বসতি বা আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কমেও 100 মিটাৰ দূৰত হ'ব লাগিব। তাতে পানী যোগান, বিশুদ্ধ পৰিষ্কাৰ পানী যোগানৰ ব্যৱস্থা থাকিব লাগিব, পামলৈ যোৱা এটা ৰাস্তা ঘাট থাকিব লাগিব, বিজুলী যোগানৰ ব্যৱস্থা থাকিব লাগিব। যেতিয়া আমি এটা দুটা গাহৰিৰ কাৰণে বিজুলী যোগান বা পানীৰ ব্যৱস্থা নাথাকিব লাগিব, কিন্তু বেছি যেতিয়া কৰি আমি লাৰ্জ স্কেলত কৰিম 40-50 টা, তেতিয়া আমাৰ পানীটো এভেইলেবল লাগে, গাহৰি বহুত পানী লাগে। গতিকে এইটো কৰিব যাওঁতে তাৰপিছতে আমাৰ আহিব, আমি যিটো আমাৰ জাতৰ কথা ক'লে জাতটো বাৰী সোমাই দিম, তাৰপিছত আমাৰ বিজ্ঞানসন্মত আপোনাৰ গঁৰাল নিৰ্মাণ কৰিব লাগিব, তাৰপিছতে আপোনাৰ খাদ্যৰ ব্যৱস্থাৰ কথা আছে, নিউট্ৰিশ্যনৰ কথা আছে, তাৰপিছতে আপোনাৰ কৃত্ৰিম প্ৰজননৰ কথা আছে, গতিকে এনেকৈ আমি বিভিন্ন, তাৰপিছতে আপোনাৰ আহিব আপোনাৰ প্ৰতিষেধক ব্যৱস্থা, চিকিৎসাৰ কথা, গতিকে সেইটো আমি গোটেই এটা প্লেনিং কৰি ল'ব লাগিব। আমি প্ৰথমতে আমি কম সংখ্যক গাহৰিৰে আৰম্ভ কৰিম, যদি আমি 5 জনী যদি মাইকী গাহৰি আনো, মতা এটা আনিব লাগিব, যদি আমি 10 জনী মাইকী গাহৰি আনো, দুটা মতা আনিব লাগিব। তেতিয়াও এটা কথা থাকিব, আমি মাইকী গাহৰিকেইটা যদি 3 মাহৰ হয়, মতা গাহৰিটো তাতকৈ 2 মাহ বেছি হ'ব লাগিব, 5 মাহৰ হ'ব লাগিব, আৰু একেটা মাকৰে হ'ব নালাগিব। যদি মাইকীকেইটা আমাৰ ঘৰৰে হ'ল বা লোকেল গাহৰি হ'ল, গতিকে আপোনাৰ মতাটো বেলেগ এখন ফাৰ্মৰ পৰা আনিব লাগিব, বেলেগ এটা মাকৰ পৰা হ'ব লাগিব। নহ'লে যদি এটা মাকৰে একে বয়সৰ হয়, তেতিয়াহ'লে আপোনাৰ ইনব্ৰিডিংটো হয়, ইনব্ৰিডিং কিছুমান পাৰ্চলীয়া থাকে, যেনেকৈ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, আপোনাৰ প্ৰডাকশ্যনটো কম হ'ব পাৰে, আপোনাৰ মানে যেতিয়া ধৰক গাহৰিটো গৰ্ভ অৱস্থাত থাকে তেতিয়া মানে এবৰ্চন হ'ব পাৰে, বা যেতিয়া সময়টো হোৱাই নাই, গাহৰি বা 3 মাহ 3 সপ্তাহ 3 দিন সময় লাগে, 114 দিন লাগে, সেইটো সময় নোহোৱাতে আগতেই আপোনাৰ 2 মাহতে আপোনাৰ পোৱালি পেলাব, পোৱালিৰ সংখ্যাটো কম হ'ব, সৰু ডাঙৰ হ'ব, গতিকে কেতিয়াবা পেটৰ ভিতৰত 2 এটা পোৱালি মৰি ওলাব। গতিকে এইবোৰৰ কাৰণে আমি সদায় যেতিয়া জাত নিৰ্বাচন কৰিম, জাত নিৰ্বাচনতে আপুনি পোৱালি মানে ছিলেকশ্যন অফ বোৰ, যিটো মতা গাহৰি ছিলেকশ্যন অফ চাও, যিটো মাইকী গাহৰি, আমাৰ যিহেতু চেউৰী গাহৰি বুলি কয়, গিল্ট কয়, গতিকে এটা ছিলেকশ্যনৰ কথা বহুত তাৰমানে এইখিনি সতৰ্ক হ'ব লাগিব।
1: এতিয়া আমি আৰ্হি হিচাপে যদি লওঁ, 20টা মাইকী পোৱালি আৰু 4টা মতা পোৱালি আমি আনিলোঁ, আনি পামখন আমি আৰম্ভ কৰিছোঁ, গতিকে সেইখিনিৰ কাৰণে কিমানমান ঠাইৰ প্ৰয়োজন হ'ব গোটেই এৰিয়াটো?
0: পাৰ স্কুৱেৰ ফিট হিচাপে আমি মানে 8x10 এটা ৰুম যদি আমি লওঁ, তেতিয়া আমি তাত 2টা গাহৰি আৰামত ৰাখিব পাৰোঁ। কিন্তু আমি খালি এইটো চাব লাগিব যাতে যথেষ্ট বেছি সংখ্যক গাহৰি আপুনি সেই জেগাটোত সোমাই নিদিয়ে, মানে অভাৰ ক্ৰাউডিং বুলি যিটো কয়, যিটো নাম লাগাতকৈ বেছি যদি আপুনি এটা ঘৰত ৰাখে, তেতিয়া আপোনাৰ বেমাৰৰ সংক্ৰমণটো বহুত হয়, আৰু লগতে আপোনাৰ মানে গাহৰিৰ পোৱালিৰ চাইজটো মানে ভালকে ডাঙৰ হবলৈ তেওঁলোকে সুযোগটো নাপায়, জাগাটো নাপায়। আমাৰতো যিখন আমাৰ মই যিখন ফাৰ্মত কাম কৰি আছোঁ তাত আমাৰ চৰকাৰে সুবিধাও দিছে, সেইটো কাৰণে আমি যথেষ্ট স্পেচ আমি ইউটিলাইজ কৰি আছোঁ। আমি সেই 8x10 এটা ৰুমত আমি এজনী মাকৰ লগত পোৱালি আমি মেইনটেইন কৰি আছোঁ। কিন্তু সেইটো আমাৰ যদি আপুনি গাঁৱৰ ক্ষেত্ৰত চাবলৈ যায় সেইটো আপোনাৰ কাৰণে বৰ বেছি লাভদায়ক নহ'ব। বা এনেকুৱা এজন ফাৰ্মাৰৰ কাৰণে যোনে নতুনকৈ ফাৰ্মখন আৰম্ভ কৰিম বুলি ভাবিছে তেওঁৰ কাৰণে মানে সেইটো বৰ বেছি লাভদায়ক নহ'ব। কিন্তু সেইটো স্পেচ যিটো মই ক'লোঁ সেইটোত আপোনালোকে ৰাখিব পাৰে দুটা গাহৰি।
1: হয়, এতিয়া আমি পামখনত তেনেকুৱা এখন গাহৰিৰ পামত গোটেই পামখনৰ ভিতৰতে আমি গাহৰিবিলাকক ৰখাৰ ব্যৱস্থা, দানা পানী খোৱাৰ ব্যৱস্থা কৰাৰ লগতে আমি বাহিৰলৈ চৰাবলৈ নিব পাৰোঁনে নাই? কাৰণ যিহেতু বিজ্ঞানসন্মতভাৱে আমি কথাবিলাক চাব লাগিব, আমি সাধাৰণতে দেখোঁ যে বিভিন্ন গাঁৱে ভূঞে চৰাবলৈও লৈ যায় গাহৰিবিলাক, গতিকে তেনে ক্ষেত্ৰত এই পামখনৰ ভিতৰতে ৰখাটো উচিত নে বাহিৰলৈ লৈ যাওঁ?
2: মাজে মাজে আমি বাহিৰত নিব পাৰোঁ, কাৰণ পামখনৰ ভিতৰতে বাউণ্ডেৰী ৰাখিব, 4 মিটাৰ মাজত ৰাখিব, তেতিয়া উলিয়াই দিব। কিন্তু বাহিৰৰ গাহৰিৰ লগত আমি লগ হ'ব দিব নোৱাৰিম, একদম পুৰা আবদ্ধ কৰি ৰাখিব। আমাৰ গাহৰি পালন 3 পদ্ধতি আছে, এটা মুকলি পদ্ধতি, এটা মানে আধা আবদ্ধ পদ্ধতি, এটা আবদ্ধ পদ্ধতি। গতিকে আবদ্ধ পদ্ধতি যিবোৰ আমাৰ ৰিচাৰ্চ চেণ্টাৰৰ যিবোৰ মানে এনাৰ্জি বিগত, সেইটো আৰু বাহিৰত উলিয়াই নিদিয়ে, একদম ভিতৰতে এটা খোৱা লোৱা শোৱা চব এক্সাৰচাইজ তাৰে ভিতৰতে থাকে। বাকী আমাৰ কিছুমান আমি ফাৰ্ম দেখিছোঁ মানে কেতিয়াবা মাজে মাজে গাহৰিবোৰ এনে ফুৰিব মন যায়, বাহিৰত ওলাব মন যায়, খেলিব মন যায়, গতিকে সিহঁতক কি কৰে তেতিয়া কেতিয়াবা মাজে মাজে মাটিটো গচকিব দিয়ে, অকল প্ৰথম বোকা মাটি পামখনৰ ভিতৰতে, কিন্তু বাহিৰৰ গাহৰি লগত লৈ যাব নোৱাৰিব। যিহেতু বৰ্তমান আমাৰ এতিয়াতো যিটো আফ্ৰিকান চুৱাইন ফিভাৰ হ'ব সেইটোতো বিৰাট মাৰাত্মক আপোনাৰ। এতিয়া আমাৰ যিবোৰ চৰকাৰী ফাৰ্ম আছে বা যিবোৰ ডাঙৰ ডাঙৰ ফাৰ্ম আছে তাতেতো ভিজিটৰ ৰেষ্ট্ৰিকশ্যন কৰি দিছে, কোনো
1: যিটো জৈৱ সুৰক্ষাৰ কথা
2: কথা আছে
1: সেইটো খুব প্ৰয়োজনীয়,
2: বিৰাট প্ৰয়োজনীয় হৈ পৰিছে।
1: আৰু এতিয়া আমি আকৌ পামখনৰে কথা বাৰে বাৰে পাতি আছোঁ, সেই যিটো মই মানে কৈছিলোঁ যে 20 মাইকী পোৱালি, 4 মতা পোৱালি, সেইখিনি কিমান বয়সত পামখনলৈ আনিব আৰু প্ৰতিষেধকৰ কি ব্যৱস্থা?
0: পোৱালি আমি মাকৰ লগত আমি 56 দিনলৈকে আমি পোৱালিটো ৰাখোঁ, তাৰপিছত আমি পোৱালি বেছি দিব পাৰোঁ, মানে ফাৰ্ম এখনৰ পৰা বা এজন ফাৰ্মাৰে 2 মাহৰ ওপৰত পোৱালি আনিব পাৰে। কাৰণ 2 মাহৰ মানে আমি আজিকালিতো আৰু আগুৱাই দিছে 45 মানে 45 দিনতে মাকৰ গাখীৰৰ পৰা মাকৰ পৰা ছেপাৰেট কৰি দিয়া পোৱালি, তাৰপিছত পোৱালিক আপুনি আনি ফাৰ্মত ষ্টাৰ্ট কৰি দিব পাৰে। তো মতা পোৱালি ছাৰে যিটো কৈছে, মতা পোৱালিটো সদায় মাইকী পোৱালিতকে 2 মাহ ডাঙৰ আমি প্ৰিফাৰ কৰোঁ। আনি পোৱাৰ পিছতে আমি কি কৰোঁ, কেতিয়াবা আমাৰ ফাৰ্মখনত আমি ফাৰ্মাৰক বেচাৰ আগতে আমি ভেকচিনেশ্যনটো কৰি পঠিয়াওঁ। কিন্তু যদি আপুনি কৰা নাইও, চাপ'জ ফাৰ্মখনে কৰি দিয়াও নাই, তেতিয়াও আপুনি ঘৰত আনি আপুনি 2 মান্থছৰ এবভ হ'লে আপুনি বা উইদিন 2 মান্থছ আপুনি যিটো ক্লাছিকেল চুৱাইন ফিভাৰ যিটো বেমাৰ আছে সেইটোৰ ভেকচিনেশ্যনটো আপুনি দিব পাৰে। সেই ভেকচিনেশ্যনটো দি তাৰে এমাহ পিছত আমি এটা বুষ্টাৰ ড'জ দিওঁ, আৰু 6 মান্থ every 6 months আমি ভেকচিনটো ৰিপিট কৰি থাকোঁ। সেইটো এটা মানে আপোনাৰ ইম্পৰ্টেণ্ট ভেকচিন হয়, কাৰণ যিটো ক্লাছিকেল চুৱাইন ফিভাৰ আছে তাৰে অলপ লক্ষণবোৰ আফ্ৰিকান চুৱাইন ফিভাৰৰ নিচিনাই, কিন্তু মৰ্টেলিটিটো ইয়াত কম। ইয়াত মানে এতিয়া আপোনাৰ এণ্টিবায়'টিক্স আছে বা তেনেকুৱা আপোনাৰ চিকিৎসা আছে যিটো কৰিলে যদি বেমাৰো হয় গাহৰিজনী ভাল হৈ উঠে। কিন্তু আফ্ৰিকান চুৱাইন ফিভাৰৰ ক্ষেত্ৰত যিকোনো মানে চিকিৎসায়ে কাম নকৰে। তাৰ উপৰি আমি আৰু এটা ভেকচিন দিব পাৰোঁ, সেইটো হ'ল আপোনাৰ ফুট এণ্ড মাউথ ডিজিজ, যিটোক আমি চবকা বুলিও কওঁ। চবকাটো গাহৰিত খুৰা ফটা যিমান জন্তু আছে তেওঁলোকৰ মানে হয়, মুখত হয় বা আপোনাৰ খুৰাৰ মাজত হয়, সেইটোৰ কাৰণেও আমি সেই একে সময়ত বয়সতে মানে 2 মাহৰ ওপৰত হ'লে আমি ভেকচিনটো দিব পাৰোঁ, আকৌ ৰিপিট কৰি এমাহ পিছত আকৌ আমি 6 মান্থত বুষ্টাৰটো আমি দিব পাৰোঁ তেনেকুৱা।
1: এতিয়া ব্যৱসায় ভিত্তিক বা বিজ্ঞানসন্মত গাহৰি পালন বুলি কোৱাৰ লগে লগে প্ৰতিষেধকৰ ব্যৱস্থাটোতো থাকিবই, বিভিন্ন ধৰণৰ বুষ্টাৰ ড'জবিলাক থাকিবই। এতিয়া এইখিনিতে আমাৰ বহুত মানুহে, আমাৰ বজাৰত আমি কোৱা শুনো, বহুতে কয় এই নাই আগৰ লোকেল যিবিলাক গাহৰি আছিল এইবিলাক ভাল আছিল, আজিকালি এইবিলাক বেজী দিয়ে এইবুলি কয় দেই। সেইটো সাধাৰণ ৰাইজৰ মুখত শুনা কথা, এই আজিকালি এইবিলাক বেজী দিয়ে এইবিলাক মাংস কি খাবি এইবুলি কয়, গতিকে সেই ধাৰণাটো ভাঙিবলৈ কি বুলি ক'ব?
0: সেইটো হয়, ময়ো শুনিছোঁ মানে লোকেল গাহৰিখিনি আগতে বেমাৰ আজাৰ কম আছিলে বা বিশেষ অসুবিধাও নহয়, এনেই ঘৰতে ৰাখি দিওঁ তেনেকৈ খাই লৈ ডাঙৰ হৈ যায়। কিন্তু আমি যদি বিজ্ঞানসন্মতভাৱে আৰু লাভান্বিত হ'ব খুজিছোঁ তাৰ কাৰণে আমি নতুন যিখিনি টেকন'লজি সেইখিনি এডপ্ট কৰিব লাগিব, পদ্ধতি এডপ্ট কৰিব লাগিব।
1: মানে এইখিনিৰ কিবা অপকাৰিতা আছে নেকি, সেইখিনি কথা যদি মুকলিকৈ কয় তেতিয়া বহুতৰ আমাৰ ৰাইজৰ ভুল ভাঙিব আচলতে।
0: অপকাৰিতা ভেকচিনৰ তেনেকৈ একো নাই, আৰু আপুনি যদি এণ্টিবায়'টিক ট্ৰিটমেণ্টো কৰিছে তাৰো এটা ৰেচিডিউ টাইম ৰেচিডিউৱেল পিৰিয়ড এটা থাকে। ধৰি লওক আপুনি এণ্টিবায়'টিক দি আছে, তাৰে যদি আপুনি দহ দিন বা সাত দিন আঠ দিন দহ দিন আৰু মেক্সিমাম, তাৰপিছত আপুনি জন্তুটো কাটি খাই দিব
3: পাৰে।
0: কাৰণ সেইটো আপোনাৰ বডিৰ পৰা টক্সিনটো ৰিলিজ
2: হৈ গৈছে, তাতে কোনো মানুহত এফেক্ট নকৰে।
0: কিন্তু ষ্টেৰইড জাতীয় বস্তুটো আমি পাৰালৈকে আমি ফাৰ্মা

0: চৰকাৰক দিবলৈ নকওঁ
1: হয়
0: বা তেনেকুৱা কিছুমানে ইউজ কৰে আপোনাৰ, এইটো আমি ইলিগেল বুলিয়েই ভাবোঁ, কাৰণ সেইটোৱে মানে হেলথত এটা ইম্পেক্ট কৰিব পাৰে। কিন্তু আমি পাৰালৈকে আমি আপোনাৰ এণ্টিবায়'টিকে হওক যি হওক এটা ৰেচিডিউ পিৰিয়ডৰ পিছতহে জন্তুটো কাটি বেচিবলৈ আমি ছাজেশ্যনটো দিওঁ, বা আমি নিজেও ফাৰ্মৰ পৰা তেনেকৈহে আমি বিক্ৰী কৰোঁ।
1: গতিকে আপুনি যিটো ৰেচিডিউ টাইম কৈছে সেই কথাটো গাহৰি পালকজনে জানিব লাগিব, আৰু তাতেই তেওঁলোকৰ আমি যিটো নৈতিকতা বুলি কওঁ, এথিক্স বুলি কওঁ, সেইটো তাতে তেওঁ সেইখিনি ৰাখিব লাগিব। আচলতে
2: সেইকাৰণে আজিকালি কি কৰা হৈছে, আপোনাৰ আমি এৱেৰনেছ কেম্প পাতোঁ ফাৰ্মাৰৰ মাজত, বিশেষকৈ যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত কিছুমান ট্ৰেইনিং হৈ আছে, এতিয়া আৰ চি টি আমাৰ গ্ৰামীণ জীৱিকা মিছন আছে, তেখেতসকলে ট্ৰেইনিংবোৰ এৰেঞ্জ কৰে। এই ট্ৰেইনিঙত গোটেইখিনি, আৰু মই আগতে কৈছোঁ, কিবা এটা কাম কৰাৰ আগতে তাই বিষয়বস্তু জ্ঞানটো লাগিব। যদি গাঁও অঞ্চলৰ মানুহে গাহৰি পালন কৰিব বিচাৰে বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত, তেতিয়াহ'লে ট্ৰেইনিংটো মাছ ট্ৰেইনিং লাগে, প্ৰশিক্ষণ লাগিব, কমেও এসপ্তাহ বা দহ দিনৰ প্ৰশিক্ষণ লাগিব। এই প্ৰশিক্ষণে গোটেইখিনি আমাৰ গোটেইখিনি বিষয়বস্তুকে গোটেই সামৰি কিনে গোটেই ফাৰ্মাৰক জনাই দিয়া হয়। মানে এই যে আপুনি যিটো ক'লে কিবা বেজী চেজি মাৰিলে কিবা হেৰি হ'ব নেকি, সেই গোটেইবোৰ তেতিয়া মানে ক্লিয়াৰ হৈ যায় আৰু। গতিকে আজি যদি ট্ৰেইনিঙত 30 ফাৰ্মাৰক কৈ দিওঁ, এই 30 দহজন দহজনকে কৈ তেতিয়াহ'লে আপোনাৰ 300 গম পাই গ'লে, সেনেকে আপোনাৰ গোটেই এৱেৰনেছটো আহি যায়।
1: আপুনি ৰেচিডিউ টাইমটো 10 বুলি কৈছিলে, মানে এণ্টিবায়'টিক প্ৰয়োগ কৰাৰ যিদিনাখন বন্ধ হৈছে
2: তাৰে 10
1: তাৰ 10 পাছত
2: মাংসটো খাব পাৰে,
0: খাব পাৰে, একো অসুবিধা নহয়।
1: গতিকে সেইখিনি কথা সকলোৱে মন দিলেই হ'ল, বিশেষকৈ গাহৰি পালকসকলে, কাৰণ তেওঁলোকে বজাৰ ধৰি ৰাখিবলৈ হ'লে নিজেও এইখিনি সততা অৱলম্বন কৰিবই লাগিব। গতিকে আপুনি প্ৰশিক্ষণৰ কথাখিনি আৰু অকণমান বিৱৰি ক'ব নেকি, বৰ্তমান ক'ত ক'ত যিখিনি ব্যৱস্থা আছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে?
2: প্ৰশিক্ষণৰ ক্ষেত্ৰত আমাৰতো, মই যিহেতু মই ইনষ্ট্ৰাক্টৰ হিচাপে প্ৰশিক্ষক
1: হয়
2: কি বুলি চেণ্টামান, মই আমাৰ পশুপালনৰ পশু চিকিৎসা বিভাগৰ আমাৰ যিটো সঞ্চালকৰ যিটো চৌহদ আছে তাৰে মই এইটো প্ৰশিক্ষক হিচাপে কাম কৰি আছোঁ। গতিকে ইয়াতে এতিয়া ধৰক যিখিনি আমাৰ বিশেষকৈ পশুপালক আছে, পশুপালক বুলি এজি হ'ল গোটেই মানে গাই গৰু পালন, ছাগলী পালন, গাহৰি পালন, হাঁহ কুকুৰা পালন গোটেইখিনি। গতিকে ইয়াৰ উপৰি যিখিনি আমাৰ গাহৰি পালনৰ ক্ষেত্ৰত আছে, প্ৰশিক্ষণখিনিত মাষ্ট, বহুত জানিবলগীয়া কথা আছে। এই মই কৰিলোঁ প্ৰথমতে কেনেকুৱা ঠাইত আমি পামখন বনাম, পামখনৰ ঠাইটোৰ ওপৰত ডিপেণ্ড কৰিব তেখেতৰ সফলতাটো, কেনেকুৱা ধৰণৰ আমি হাউচিং ছিষ্টেমটো কেনেকুৱা হ'ব। এতিয়া এটা সমস্যা আহে, গাহৰি বহুত মলমূত্ৰ ওলায়, আমি যদি সেইটো আমি ছিষ্টেমেটিক নকৰোঁ আমি ক'ত পেলাম মলমূত্ৰটো? আজিকালি বিভিন্ন ধৰণৰ পদ্ধতি আছে,
1: তাতে নৰ্দমাৰ ব্যৱস্থা থাকে,
2: নৰ্দমাৰ ব্যৱস্থা কৰিব, আৰু আমি সেইটো ইউটিলাইজ কৰিব লাগিব, ৱেষ্ট মেনেজমেণ্টৰ কথা আছে, তাৰমানে এইটো ৱেষ্ট মেনেজ কৰিব কৰিব আমি পচন সাৰ বনাব পাৰোঁ গাহৰি গোবৰটো, আমি এটা বায়'গেছ বনাব পাৰোঁ, আমি এইটো ফাৰ্মিং কম্পষ্ট বনাব পাৰোঁ। আমাৰ সেই বস্তুটো আমি ফাৰ্মাৰক জনাই দিব লাগে, আমি ট্ৰেইনিঙৰ জৰিয়তে আমি সেইবোৰ জনাই, আজিকালি প্ৰত্যেকটো পশুপালনৰ প্ৰত্যেকটো আঁচনিতে প্ৰত্যেকটো প্ৰশিক্ষণতে আমাৰ ৱেষ্ট মেনেজমেণ্টৰ বা ধাৰ্মিক কম্পজৰ কথাখিনি সামৰি থাকে, প্ৰত্যেকটো বিষয়বস্তু থাকে। ইয়াৰ উপৰি দেখা যায় আপোনাৰ সেই এটা কথা, গতিকে ট্ৰেইনিঙত বিশেষকৈ আমি ইণ্টাৰেক্ট কৰি চাওঁ, তাৰমানে আমি ফাৰ্মাৰৰ যদি কিবা ক'বলগীয়া যাতে সুধি লওঁ, কি কি অসুবিধা আছে, কিয় ডেভেলপটো কৰিব পৰা নাই, কিয় সফল হ'ব পৰা নাই, সেই খুঁটি নাতি যিখিনি খুঁটি নাতি আছে, যিখিনি টেকন'লজি তেখেতে ইউজ কৰা নাই, আমি প্ৰশিক্ষণৰ জৰিয়তে আমি সেইটো কৈ দিওঁ। গতিকে তেতিয়াহ'লে তেখেতৰ ভৱিষ্যতৰ ক্ষেত্ৰত তেখেতৰ বহুতখিনি সহায় হয়। ট্ৰেইনিংটো মাষ্ট, মোৰ ক্ষেত্ৰত ট্ৰেইনিংটো লাগিবই,
1: প্ৰশিক্ষণ লাগিব।
2: এই ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই ট্ৰেইনিঙৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে।
1: এতিয়া এই ব্যৱসায়টো আগবঢ়াই নিবৰ কাৰণে কোনোবাই যদি পাম এখন স্থাপন কৰিব খোজে, সেই ক্ষেত্ৰত কিবা চৰকাৰী সাহাৰ্য বা তেনেধৰণৰ সহায়ক আঁচনি আছে নেকি?
0: আঁচনি তেনেকৈ ডিপাৰ্টমেণ্টৰ আমাৰ নেশ্যনেল লাইফষ্টক মিছন NLMৰ আণ্ডাৰত কিছুমান আছে আঁচনি, কিন্তু সেইটো মানে সময় সাময়িকভাৱে আহি থাকে। সেইটোৰ কাৰণে আপুনি ফাৰ্মাৰখিনিয়ে যিজন যিটো এৰিয়াত তেওঁলোক থাকে তাৰে যিজন লোকেল ভেটেনেৰিয়ান থাকে তেওঁ লগত কণ্টেক্ট কৰিলে সেইটো গম পাব। তাৰ উপৰি আমাৰ চিফ মিনিষ্টাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম বুলি এটা আছে, তাতো আপোনাৰ 40,000-60,000 বা তাতকৈ বেছিলৈকেও লোনৰ প্ৰভিজনটো আছে, সেইটো আমাৰ চিফ মিনিষ্টাৰৰ পৰা চলাই থকা হৈছে, সেইবোৰ সুবিধা তেওঁলোকে পাব। আৰু মাজে মাজে আমাৰ KCC লোনৰো ব্যৱস্থাটো হয়, কিষাণ ক্ৰেডিট কাৰ্ডৰ আণ্ডাৰত লোন আহে, মানে আমাৰ
2: ভেটেনেৰিয়ানে এতিয়া মাজতে ধৰক ছাবচিডিটো ৰিলিজ নহ'লে অকণমান সময় লাগে আৰু, চৰকাৰৰ ওপৰত ডিপেণ্ড কৰে। তাৰোপৰি আমাৰ ধৰক যিটো আমাৰ যিটো মাননীয় মুখ্যমন্ত্ৰী আছে, মাননীয় মুখ্যমন্ত্ৰী এটা নিজা আঁচনি আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান, তাতো গাহৰি পালনৰ বহুত মহিলাই বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ মহিলা মানে সেইটোত সামৰি লোৱা হৈছে, সেইটোত তাৰমানে বহুতে ইতিমধ্যে আৰম্ভ কৰিছে, তাৰমানে গাহৰিৰ সেইটো এটা যিটো মানে 2,00,000 যিটো দিছে সেইটো, গতিকে সেইটো মানে ব্যৱহাৰ কৰি বহুতখিনি তেখেতসকলে ডেভেলপ মানে উন্নতি কৰিছে আৰু সফলতা লাভ কৰিছে। গতিকে

0: আৰু
1: এইখিনিতে আৰু এটা কথা জানিব খুজিছোঁ, মনলৈ আহিছে যিহেতু প্ৰশিক্ষণৰ কথাখিনি
0: হয়
1: আপোনালোকে
0: হয়
1: কৈ আছে বা
0: হয়
1: গাঁৱে ভূঁৰ গাঁও ভূঁইৰ বিভিন্ন মহিলাও আহি প্ৰশিক্ষণ লয়,
0: হয়
1: তথাপি আমাৰ যিটো চাহিদা অনুসৰি যোগান, আমাৰ স্থানীয় যোগানটো কমি আছে,
0: কমি আছে,
1: বাহিৰৰ পৰা
0: এতিয়াও
1: গাহৰি
0: গাঁৱলৈ
1: আনিবলগা
0: আহি
1: হয়। হয়,
0: আছে।
1: গতিকে আপোনালোকে যিহেতু ক্ষেত্ৰভিত্তিক বিভিন্ন আপোনালোকৰ অধ্যয়নো হৈ থাকে,
0: হয়
1: আপোনালোকে
0: হয়
1: অহা 5 বছৰৰ দৃশ্যটো কেনে যেন দেখিছে, আমাৰ স্থানীয় যোগানে সেই চাহিদা পূৰ কৰিব পাৰিবনে?
0: নিশ্চয় পাৰিব। এতিয়া আমাৰ গাহৰি ক্ষেত্ৰত বিশেষকৈ ঠিকেই আছিলে, যেতিয়া আফ্ৰিকান চুৱাইন ফিভাৰটো আহিল তেতিয়া বহুখিনি আপোনাৰ অকণমান সমস্যা আহি গ'ল। আমাৰ কিছুমান গাহৰি পালকে ধৰক 100জনী গাহৰি আফ্ৰিকান চুৱাইনৰ কাৰণে মাৰি পেলাব লগা হ'ল, কোনোবাৰ 50জনী। সেইটো আকৌ আমি এতিয়া যিহেতু এতিয়ালৈ আফ্ৰিকান চুৱাইন ফিভাৰ ভেকচিন কোনো উপলব্ধ
1: ওলোৱা
0: নহয়,
1: নাই,
0: তথাপি আমি বায়ো ছিকিউৰিটিৰ জৰিয়তে আমি যিটো জৈৱ সুৰক্ষাৰ জৰিয়তে সেইটো আমি ৰোধ কৰিব পাৰোঁ,
1: হয়
0: আমি অলপ ষ্ট্ৰিক হ'ব লাগিব।
1: হয় হয়
0: গতিকে আমি অহা 5 বছৰত যদি এনেকুৱা কিছুমান আপোনাৰ দুৰ্যোগ নাহে, তেতিয়াহ'লে আমাৰ যিখিনি

0: তথাপিও আমি বায়'ছিকিউৰিটিৰ জৰিয়তে আমি যিটো জৈৱ সুৰক্ষাৰ জৰিয়তে সেইটো আমি ৰোধ কৰিব পাৰোঁ, আমি অলপ ষ্ট্ৰিক হ'ব লাগিব। গতিকে আমি অহা 5 বছৰত যদি এনেকুৱা কিছুমান আপোনাৰ দুৰ্যোগ বুলি দুৰ্যোগ নাহে, তেতিয়াহ'লে আমাৰ যিখিনি শিক্ষিত যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী, তেখেতসকলে এইটো গাহৰি পালনটো যিহেতু লাভজনক, গতিকে সেইটোক আঁকোৱালি লৈছে।
1: গাহৰি পালনৰ প্ৰতি যিটো আগ্ৰহ, প্ৰশিক্ষণৰ ব্যৱস্থা, সি আমাক খুব ইতিবাচক দৃশ্য এটাই আমাক
0: দেখুৱাইছে
1: মানে অহা সময়ৰ কাৰণে। আৰু যিটো আফ্ৰিকান চুৱাইন ফিভাৰৰ কথা কৈছে, তাৰ বিষয়ে নিশ্চয় বিভিন্ন গৱেষণা
0: চলি আছে,
1: সি নিশ্চয় খুব কম সময়তে আমাক ভেকচিনৰ ব্যৱস্থা হ'ব, প্ৰতিষেধকৰ ব্যৱস্থা হ'ব। আৰু ক'ৰবাত ক'ৰবাত আফ্ৰিকান চুৱাইন ফিভাৰৰ যিটো এক হেৰি আহে, ঢৌ আহে, তেনে সময়তে বিভিন্নজন অলপ নিৰুৎসাহিত হৈ যোৱাও দেখা যায়, যদিও ক্ষতিপূৰণৰ ব্যৱস্থা আছে চৰকাৰৰ পৰা, হয় তেওঁলোকে যিখিনি গাহৰি মাৰি পেলায় তাৰ বিনিময়ত তেওঁলোকে ক্ষতিপূৰণ পায়। কিন্তু আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে যে জৈৱ
0: সুৰক্ষা,
1: সেইটো একেবাৰে প্ৰাথমিক কথা। গতিকে পামখন পৰিচালনা কৰোঁতে, পামখন স্থাপন কৰোঁতে, তাৰ যিবিলাক দৈনন্দিন জৈৱ সুৰক্ষাৰ ফালৰ পৰা কৰিব লগা কাম থাকে, দিশ থাকে, সেইখিনি অকণমান ক'ব নেকি, যে যেতিয়া পোৱালিখিনি পামলৈ আনিলে, আকৌ যেতিয়া তাৰ মাংস হিচাপে বেলেগ বেপাৰীলে নিব, বা মানুহ আহিব বিভিন্ন সময়ত, চৰাই চিৰিকটি অন্য হেৰিও আহে, বেলেগ বেলেগ পশু আহে, সেই কথাখিনি যদি আবাৰ ভাঙি পাতি কয়।
2: হয়, জৈৱ সুৰক্ষা এনে আমি 3টা ভাগত মানে ভাগ কৰি থৈছোঁ। এটা হ'ল কনচেপচুৱেল, কনচেপচুৱেল মানে ফাৰ্মখন আপুনি এনেকুৱা এটা জেগাত বনাওক য'ত আপোনাৰ কোনো ধৰণৰ মানে মানুহৰ দৈনন্দিন কানেকশ্যনটো নহয় বা ৰাস্তাৰ পৰাও বহুত দূৰত, সেইটো এটা। 2 নম্বৰটো হ'ল আমাৰ কনষ্ট্ৰাকশ্যনেল, কনষ্ট্ৰাকশ্যনেল বুলি কওঁতে আপোনাৰ এইটো আহি যায় বা ষ্ট্ৰাকচাৰেল, ষ্ট্ৰাকচাৰেলটোত কি হয় আপোনাৰ, যিটো আপুনি ক'লে যে আমি ফুটবাথ এটা বনাব লাগিব য'ত মানে ভৰিখন ডিপ কৰিহে আপুনি ফাৰ্মখনত সোমাব লাগিব, বা আপোনাৰ হুইল বাট, কিছুমানে হুইল বাটটো আমি বনাওঁ। হুইল বাট মানে কি, যেতিয়া গাড়ীখন আহিব, চাপ'জ দানা লৈ গাড়ীখন আহিলে বা নতুন গাহৰি পোৱালি লৈও গাড়ীখন আহিলে, তো পানীৰ ওপৰেৰে চকাটোৰে যেতিয়া গুচি যাব, তো চকাটোত যদি কিবা লাগিও আহিছে জাৰ্ম, সেইটো তাত মানে ধোৱা যাব। তো সেইটো ফুট বাটত আমি কি ইউজ কৰোঁ, পটাচিয়াম পাৰমাংগানেট, পটাচ যিটো কয়, সেইটোৱে আমি পানীৰ লগত মিক্স কৰি আমি ইউজ কৰোঁ এটা কনচেনট্ৰেটত। তাৰপিছত সেইটো দিয়াৰ পিছৰ, তাৰ উপৰি আমি কি কৰিব লাগিব, আমাৰ যিটো এৰিয়াটো আছে সেইটো আমি ৱাল দি ল'ব লাগিব, মানে ৱাল বা আপুনি এটা এটা এটা কভাৰ কৰি ল'ব লাগিব, যাতে মানে যিকোনো সময়ত যিকোনো জীৱ জন্তু বা তেনেকুৱা যাতে আহিব নোৱাৰে। তাৰপিছত আমাৰ আহি পৰে আপোনাৰ হেৰি, যিটো লাষ্টৰ বায়'ছিকিউৰিটি, সেইটো হ'ল ফাংচনেল বায়'ছিকিউৰিটি। সেইটোত আমি কি কৰিব লাগিব, যে ডেইলি যিজন মানুহে ফাৰ্মত কাম কৰিব তেওঁৰ কাপোৰযোৰ আমি ছেপাৰেটকৈ থ'ব লাগিব। তেওঁ মানে বাহিৰত যিযোৰ কাপোৰ পিন্ধি আহিছে, যিটো আমি ক'ভিডৰ সময়ত কৰিছিলোঁ, যে আমি যিটো কাপোৰ মানে বাহিৰত পিন্ধি যাওঁ, আহি আমি চেঞ্জ কৰি তাৰপিছতহে আমি ভিতৰত আহোঁ। তেনেকৈ ফাৰ্মৰ ক্ষেত্ৰতো আপুনি নিৰ্দিষ্ট এযোৰ কাপোৰ, নিৰ্দিষ্ট এযোৰ চেণ্ডেল বা গামবুট যদি আপুনি ব্যৱহাৰ কৰে, সেইটো ছেপাৰেটকৈ আপুনি থ'ব লাগিব। গা ধোৱা, সোমাওঁতে গা ধোৱা, বা ওলাই গৈও আপুনি নিজকে চাফা কৰি ল'ব লাগিব। আৰু লগতে আমি কি কৰোঁ, আমাৰ ইয়াতে আমি নেটিং কৰি লওঁ কিছুমান জেগাত, মানে গোটেই গঁৰালটো মানে মুকলিকৈ থ'ব নালাগে, কাৰণ নেটিং এইকাৰণে কৰোঁ, কাৰণ চৰাই চিৰিকটিয়ে ক'ৰবাৰ পৰা গাহৰিৰ হাড় এডালে লৈ আহিলে, ধৰি লওক তাত ASF হৈ আছে, ASF-ৰ ভাইৰাছটো আছে, সেইটো ডাইৰেক্টলি আহি গাহৰিজনীয়ে খাই দিলে, খাই দিয়াৰ লগে লগে ইনফেকশ্যনটো হৈ যায়। গতিকে আমি প্ৰপাৰ নেট প্ৰুফিংটো কৰি ল'ব পাৰিলেও মানে ভাল বুলি মই ভাবোঁ। আৰু তাৰ উপৰি আপোনাৰ ভিজিটৰ ৰেষ্ট্ৰিকশ্যন, সেইটো আপুনি যদি কিবা কাৰণত ফাৰ্মখন আপুনি ভালকেও চলাই আছে, বহুত পোৱালিও আপোনাৰ হৈছে, আপোনাৰ কোনোবা ফ্ৰেণ্ড হওক বা ঘৰৰ ৰিলেশ্যনৰ মানুহেই হওক, আপুনি সোমাব দিব নালাগে, কাৰণ তেওঁ হয়তো বীজাণুটো লৈ আহিব পাৰে।
1: আৰু বুজাই কৈ দিলে নিশ্চয়
2: বুজাই ক'লে বুজিব। গতিকে সেইখিনি কিছুমান সৰু সুৰা বস্তু যিখিনি আমি মানে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আমি ধ্যান ৰাখিব লাগে। মই এনেকুৱাও দেখিছোঁ, মানে মোৰ আগৰ চাকৰিত তেওঁ এনেকুৱা দেখিছোঁ, তেওঁ জৈৱ সুৰক্ষাৰ বিষয়ে যথেষ্ট জানে, তাৰমানে তেওঁ এজন লিটাৰেট ফাৰ্মাৰ, তেওঁ 200-250 গাহৰি আছিলে, তেওঁৰ ফাৰ্মতো ASF লাগিছে, জাষ্ট বিকজ তেওঁ এগৰাকী মহিলাক, মানে চিনাকি মহিলা, তেওঁ ফাৰ্মখনৰ মাজেৰে দুদিনমান অহা যোৱা কৰিবলৈ তেওঁ পাৰ্মিশ্যনটো দি দিছিলে। তেওঁ গোটেইখিনি জানে যে এইটো কৰিব নোৱাৰি, সেইটো কৰিব নোৱাৰি। তাৰপিছতো এনেকুৱাও কিছুমান আমাৰ ভুল হৈ যায়, নিজৰ বুলিও কাৰোবাক আমি সোমাব দিছো, তেওঁ হয়তো ভাইৰাছটো লৈ আহিব।
1: গতিকে সেই তেনে ক্ষেত্ৰত সেই কঠোৰতাখিনি অৱলম্বন
2: কৰিব লাগিব
1: ব্যৱসায়টোৰ খাতিৰত। এতিয়া আমি কেতিয়াবা এনেকুৱাও হ'ব পাৰে, যদি য'ত পামখন পাতিছে ওচৰতে যদি পিতনি অঞ্চল আছে, আৰু পিতনি অঞ্চল থাকিলেতো তাত বগলী জাতীয় বগলী চৰাই আহিব পাৰে, কাৰণ আৰু সেই চৰাইখিনিৰ পৰাও তেনেধৰণৰ সংক্ৰমণৰ আশংকা
0: আছে।
1: গতিকে পামখনৰ কাৰণে যেতিয়া ঠাইটুকুৰা বাছনি কৰিব, তেতিয়া সেই দিশলৈও খুব ভাল, হয়তো বাঁহনি গছ যদি ওচৰত ৰাখে পিতনি, তেতিয়াহ'লে

0: এটা ডাঙৰ ডাঙৰ চৰাই বাহ থাকিব পাৰে। গতিকে সেই সকলোবিলাকলৈ চাই যদি গাহৰি পালকসকল আগবঢ়ায় তেতিয়াহ'লে তেওঁলোকৰ সম্ভাৱ্য ক্ষতিৰ পৰা আঁতৰি থাকিব
1: আঁতৰি থাকিব।
0: গতিকে আমাৰ অনুষ্ঠান সামৰিবৰ হ'ল। শেষত মই মুখনি মাৰিবলৈ কৈছোঁ শৰণীয়া ডাঙৰীয়াক।
1: মই কৈছোঁ যিহেতু আমাৰ বাৰু বিভিন্ন ধৰণৰ দুৰ্যোগ বাৰু আহিব, কিবা বেমাৰ আহিব, গতিকে যিসকল আমাৰ শিক্ষিত নিবনুৱা যুৱ যুৱতী আছে, যিসকলৰ গাহৰি পালনৰ ইচ্ছা আছে, তেখেতসকলে চাকৰিৰ পিছত নুখুৰি গাহৰি পালন কৰক, লাভজনক ব্যৱসায়, তেখেতক নিজে স্বাৱলম্বী হওক, দেশৰ অৰ্থনীতিটো বঢ়াওক, আৰু আমাৰ যিটো আমাৰ বাহিৰৰ পৰা যিটো আমদানি হৈছে গাহৰি হওক, গাহৰি মাংস, গোটেই সেইখিনি আপুনি ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতক নিশ্চয় তেখেতসকলৰ ভূমিকাটো যথেষ্ট শলাগ।
0: ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে, খুব সুন্দৰকৈ আজি আমাক এই বিষয়ত আপোনালোকে কথাবিলাক জনালে। আশা কৰিছোঁ আমাৰ শ্ৰোতা সমাজ আজি এই আলোচনাটি শুনি উপকৃত হৈছে। ইয়াৰ লগে লগে আমি আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ।
2: আজিৰ কৃষি জগতত শ্ৰোতাসকলে ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা কৰিলে উৎপল বৰাই।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই কালি দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান চিক 14-21, 21-14, 21-14 গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্ৰত্যাৱৰ্তন ঘটাই আৰু 53 মিনিটত বিজয় সাব্যস্ত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো BWF খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে 2024 চনত এছিয়া দলীয় প্ৰতিযোগিতাৰ স্বৰ্ণ পদক অৰ্জন কৰিছিল। ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে 2019 চনত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় উভয় শিতানত খিতাপ দখল কৰিছিল। FC ৰাংদাইয়ে মোহনবাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলৰ পৰা শীৰ্ষ দল হিচাপে দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে 6 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। কালি ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ট্ৰাও FCয়ে ভাৰতীয় নৌসেনা দলক 2-1 গলত পৰাস্ত কৰাৰ লগে লগে FC ৰাংদাই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰে। উজবেকিস্তানৰ টাস্কেণ্টত অনুষ্ঠিত এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰুমুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। মহাৰাজনে স্নেটছত 128 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 157 কিলোগ্ৰাম ভাৰোত্তোলন কৰি ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে মুঠ 285 কিলোগ্ৰাম ভাৰোত্তোলন কৰে। ভিয়েটনামৰ হুৱাং থাছে মুঠ 291 কিলোগ্ৰাম ভাৰোত্তোলন কৰি স্বৰ্ণ পদক জয় কৰে। তাৰকা টেনিছ খেলুৱৈ তথা অলিম্পিক চেম্পিয়ন ছেৰেনা উইলিয়ামছ আৰু ভেনাছ উইলিয়ামছে চলিত বৰ্ষৰ চিনচিনাটি অপেন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছত ৱাইল্ড কাৰ্ড লাভ কৰিছে। প্ৰতিযোগিতাখন কাইলৈৰ পৰা 23 আগষ্টলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅত অনুষ্ঠিত হ'ব। এয়া হ'ব 2022 চনৰ US অপেন টেনিছ প্ৰতিযোগিতাৰ পাছত ভগ্নীদ্বয় একেলগে অংশ লোৱা প্ৰথমখন প্ৰতিযোগিতা। চলিত বৰ্ষৰ উইম্বলডন টেনিছ প্ৰতিযোগিতাত দুই ভগ্নীয়ে একেলগে অংশ লোৱাৰ পৰিকল্পনা কৰিছিল যদিও 44 বছৰীয়া ছেৰেনা উইলিয়ামছে মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ পাছত ডাবলছৰ পৰাও সু আঁঠুৰ আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰিছিল। উল্লেখযোগ্য যে টেনিছৰ ডাবলছৰ ইতিহাসত এই যুটিটো আটাইতকৈ সফল যুটিসমূহৰ ভিতৰত অন্যতম। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে প্ৰজন্মা চহৰীয়াই।

0: প্রযোজনা করিলে আকাশবাণী গুৱাহাটী কেন্দ্রের আঞ্চলিক বাতৰি বিভাগে, সহযোগিতা আগবঢ়ালে অপূর্ব মালিয়ে। পরবর্তী ক্রীড়া বার্তা শুনবলে পাব অহা সপ্তাহের এই একটা দিনের একে সময়তে। নমস্কার।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলে পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলে পাব।
2: এই কাহিনী হল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। ও লাভলি, ৱেল ডান, বিজনেছ লোন এপ্ৰুভড। এতিয়া ষ্টুডিঅ'ত ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখন লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্ৰেডিট স্ক'ৰ বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ্ণলৈ যদি মোৰ ফটোকে লৈ লোৱা, তুমি গুণ।
3: RBI কয়
2: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: मोदी हर परिवार को घर में बिजली बनाकर वही बिजली बेचकर कमाई का एक और साधन देना चाहता है।
5: ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশত যি সৌৰ বিপ্লৱৰ সূচনা কৰিছিল তাৰ প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে। ভাৰতত এতিয়ালৈকে 30 লাখতকৈ অধিক পৰিয়ালৰ ছাদত ছোলাৰ পেনেল লগোৱা হৈছে। আপুনিও এই শক্তি বিপ্লৱৰ অংশীদাৰ হওক। PM সূৰ্য ঘৰ মুফ বিজুলী যোজনা, যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ.gov.in।
6: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
7: কাৰেক্ট,
6: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
5: RBI কয়
8: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ ৰহাত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তোলাৰ উদ্দেশ্যৰে সম্প্ৰসাৰিত বিজ্ঞান নগৰী নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি, ভালে সংখ্যক বিদ্যালয়ত আজিৰে পৰা পুনৰ পাঠদান আৰম্ভ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ আৰু ধেমাজিৰ অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত 11 অসমীয়া লোক গুলীবিদ্ধ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ লগতে অৰুণোদয় আঁচনিৰ পৰা বিশেষ পৰিস্থিতিত বাদ পৰা পৰিয়ালসমূহৰ বাবেও বিশেষ চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে।
1: 1 আগষ্ট আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিলো। 6 আগষ্ট পৰা আমি নিযুত বাবু আৰু নিযুত মইনা আঁচনি আমি আৰম্ভ কৰিলো আৰু আজি আমি ৰহা সমষ্টিৰ পৰা আমাৰ সুলভ মূল্যৰ মচুৰ দালি আৰু চেনী বিতৰণৰ কাৰ্যসূচীটিও আমি আৰম্ভ কৰিবলৈ ইয়াত সমবেত হৈছো।
0: যোৰহাট জিলাৰ তিতাবৰত ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি বিধায়ক ধীৰাজ গোৱালাই কয় যে এই আঁচনিয়ে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা লোকসকলক পৰিপুষ্টি লাভত সহায় কৰিব। জিলাখনৰ তিয়ক সমষ্টিত বিধায়ক বিকাশ শইকীয়াই এই আঁচনি আৰম্ভ কৰি নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এনে বিতৰণ ব্যৱস্থাই যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত কেন্দ্ৰীয়ভাৱে হিতাধিকাৰীসকলক ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ কৰা হয়। ওদালগুৰি, দক্ষিণ শালমাৰা, মানকাছৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাট শিঙিমাৰীত জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনী বিতৰণ কৰা হয়। এই আঁচনিখন বৰপেটা জিলাতো বিধায়ক দীপক কুমাৰ দাস

0: উপস্থিতিত মুকলি কৰা হয়। হিতাধিকাৰীসকলক সম্বোধন কৰি শ্ৰীদাসে কয় যে ৰাজ্যৰ জনসাধাৰণক সকাহ প্ৰদান আৰু খাদ্য সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষকৈ নিম্ন আৰু মধ্যমীয়া পৰিয়ালবৰ্গক উপকৃত কৰিব। মৰিগাঁও জিলাতো জিলা আয়ুক্ত সৃষ্টি সিঙে পূব ৰঙালধৰা গাঁৱৰ ন্যায্য মূল্যৰ দোকানত অনুষ্ঠিত ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মুখ্যমন্ত্ৰী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰত থকা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে 150 বিঘা মাটিত নিৰ্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ ইতিমধ্যে সম্পন্ন হৈছে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। অহা বছৰৰ মাৰ্চ মাহলৈ নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া পৰৱৰ্তী পৰ্যায়ৰ সম্প্ৰসাৰণে বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তুলিব বুলি ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে।
1: বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে মই ছায়েন্স চিটি চাবলৈ আহিছিলোঁ। আমাৰ এই ছায়েন্স চিটিখন 150 বিঘা মাটিত আমি নিৰ্মাণ কৰি আছোঁ। প্ৰথম পৰ্যায় আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ। এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই ছায়েন্স চিটিখন পূৰ্ণাংগ হ'ব। বহুত নতুন নতুন এলিমেণ্ট ইয়াতে যোগ হ'ব। আজি আৰু কেইবাটাও বিশেষকৈ এটা ডিজিটেল পেনাৰমা, লগত এটা কনভেনশ্যন চেণ্টাৰ, এটা পাৰ্কিং ফেচিলিটি, এটা মিউজিকেল ফাউণ্টেইন, এনেকুৱা আৰু কিছুমান এলিমেণ্ট এড কৰিবৰ বাবে মই 100 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টক জনাইছোঁ।
0: ডক্টৰ শৰ্মাই সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰতো উপস্থিত হৈ সমাধিক্ষেত্ৰ পৰিচালনা আৰু নিৰ্মাণ সন্দৰ্ভত দিহা পৰামৰ্শ প্ৰদান কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানৰ 456খন গাঁৱৰ 137,590 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানৰ সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। শিৱসাগৰ জিলাৰ পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আজি শিৱসাগৰ জিলাৰ ডিমৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাই পুখুৰী কৃষিচক্ৰৰ সমূহীয়া কঠীয়া তুলিত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ডিমৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, কৃষি বিভাগৰ সঞ্চালক ডঃ উদয় প্ৰবীণ, জিলা কৃষি বিষয়া অমৃত শইকীয়াৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মৰ পৰা।
2: নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। ডঃ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচাৰ্য ননীগোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ, অসমৰ জনসাধাৰণৰ আকাংক্ষা আৰু ভাৰত ৰত্ন সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈ দূৰদৰ্শী নেতৃত্বৰ ফলত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ে গুণগত শিক্ষা, গৱেষণা, দক্ষতা বিকাশ আৰু নিৰন্তৰ উদ্ভাৱনৰ জৰিয়তে নিজৰ ঐতিহ্যক সমৃদ্ধ কৰি আহিছে বুলি উপাচাৰ্যগৰাকীয়ে মন্তব্য কৰে। তেওঁ নৱাগত শিক্ষাৰ্থীসকলে জ্ঞানৰ অন্বেষণৰ জৰিয়তে ঐতিহ্যৰ বাট কাটিব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথিৰ আসন অলংকৃত কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুঃসাহসী ক্ৰীড়াবিদ মীনাক্ষী দাসে এই অনু

0: অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতে হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ তিনিটা মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত ত্ৰিৰংগা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বজালু জিলাতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত এটা বৃহৎ ৰেলী উলিওৱা হয়। দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা কঢ়িয়াই উলিওৱা এই ৰেলীত ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে। পাঠশালাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উড়ন হেতুৰ পৰা আৰম্ভ কৰা ত্ৰিৰংগ ৰেলী পাঠশালা নগৰৰ মাজেৰে বজালী জিলা পৰিষদৰ কাৰ্যালয়লৈ উলিওৱা হয়। ৰেলীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক শ্লোগান দি ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ অংশ হিচাপে কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে এটা চাইকেল ৰেলীও উলিওৱা হয়। পৰহিলৈ পদযাত্ৰা আৰু তাৰ পৰৱৰ্তী দিনটোত ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অহা 14 আগষ্টত বিভাজন বিভীষিকা স্মৰণ দিৱস পালন কৰা হ'ব। স্বাধীনতাৰ ইতিহাস, দেশ বিভাজনৰ সময়ত সংঘটিত মানৱীয় দুৰ্যোগৰ স্মৃতি আৰু দেশৰ ঐক্য অখণ্ডতাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হ'ব। শ্ৰীভূমি জিলাতো আজি ত্ৰিৰংগ পতাকা লৈ সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ তিনিটা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুৰে সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন বিভীষিকা বিষয়ক আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলি আছে। গোৱালপাৰা জিলা প্ৰশাসনে চহৰখনৰ জে টি এছ পথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰিব লগা স্বাধীনতা দিৱস উপলক্ষে পেৰেডৰ আখৰা চলি আছে। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে এই পেৰেডত অংশগ্ৰহণ কৰিব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। স্থলপথৰ লগতে জলপথতো আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। জিলাখনত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ বৰা ভূঞাই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
1: গোৱালপাৰা জিলাৰ ভিত্তিক কেন্দ্ৰীয়ভাৱে হয় গোৱালপাৰা টাউনত, আৰু তাৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে। পুলিচৰ বা বিভিন্ন স্কুল কলেজৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পাৰ্টিচিপেট কৰিব, আৰু পুলিচৰ আমাৰ কণ্টিজেঞ্চো আছে, হোমগাৰ্ডৰো আছে। আমি যিখিনি যাৱতীয় ব্যৱস্থা ল'বলগীয়া আছে সেইখিনি আমি প্ৰত্যেক বছৰৰ দৰে লৈ আছোঁ এইবাৰো।
0: পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোককেইজন সম্প্ৰতি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে আহত 4গৰাকী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নগাঁও জিলাৰ ৰহাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে গুলীচালনা ঘটনা সন্দৰ্ভত অনুসন্ধান কৰা হ'ব আৰু কোনো কাৰণতে অসমৰ ভূমি এৰি দিয়া নহ'ব।
3: বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে, ডিজিপিও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছোঁ কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয়, আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে।
2: ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবৰ মাজত হোৱা আলোচনাত অসম আৰক্ষী সঞ্চালক প্ৰধানে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ৰাজ্যৰ আৰক্ষী বাহিনী সীমান্ত অঞ্চলৰ শান্তি

শৃংখলা বজাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে সীমান্ত অঞ্চললৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ডি বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে শিক্ষাবিদ অশোক বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা যুৱ সাংবাদিক টমাছ বুঢ়াগোহাঁই প্ৰদান কৰা হ'ব। অহা 14 আগষ্টত বৰ্ণিল কাৰ্যসূচীৰে হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত টমাছ বুঢ়াগোহাঁইক এই বঁটা দিয়া হ'ব। এই একেটা অনুষ্ঠানতে ডিব্ৰুগড়ৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। ইফালে শেহতীয়াকৈ উজনি অসমৰ কেইবাখনো জিলাত হোৱা বানৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ সোঁৱৰণত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত চলি থকা বিভিন্ন কাম কাজ আৰু আঁচনি অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল কুমাৰ দত্ত, গোলাঘাটৰ জিলা আয়ুক্ত বিশ্বজিৎ ফুকন আদিৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ খোৱাপানী যোগান, অনাময় ব্যৱস্থা, চলি থকা বিভিন্ন আঁচনি আৰু জনসেৱা প্ৰদানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ ৰহাত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তোলাৰ উদ্দেশ্যৰে সম্প্ৰসাৰিত বিজ্ঞান নগৰী নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰী। ৰাজ্য বান পৰিস্থিতিৰ সামান্য উন্নতি, ভালেসংখ্যক বিদ্যালয়ত আজিৰে পৰা পুনৰ পাঠদান আৰম্ভ। আৰু ধেমাজিৰ অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ। সন্ধিয়াৰ আঁচলি বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদন

আপোনাৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: শ্ৰোতাসকলে অমিত চৰকাৰৰ ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, লোকসভাত আজি ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত হয়। হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। শেহতীয়া ছাত্ৰ প্ৰতিবাদ আৰু ইয়াৰ লগত সংগতি থকা বিষয়সমূহ সংসদত বিতংভাৱে আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি প্ৰকাশ কৰিছে। আৰু অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। লোকসভাত আজি ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত হয়। দুপৰীয়া 2 বজাত সদন পুনৰ মিলিত হোৱাৰ পাছত বিৰোধী হুলস্থুলৰ মাজতে আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম কাজ শক্তিশালী কৰাৰ উপৰিও ন্যায়াধীকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সামঞ্জস্য বৰ্তাই ৰখাৰ লক্ষ্য লোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো প্ৰস্তাৱ দিয়া হৈছে। শ্ৰীমেঘৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন খণ্ডত প্ৰৱৰ্তন কৰা সংস্কাৰ অভিযানৰ অংশ হিচাপে এই বিধেয়কখন উত্থাপন কৰা হৈছে। তেওঁ কয় যে ন্যায়াধীকৰণৰ উদ্দেশ্য আদালতত স্থান দখল কৰাই নহয় বৰঞ্চ আধুনিক শাসন ব্যৱস্থাত পৰিপূৰক হিচাপে কাম কৰা। এই বিধেয়কে আধুনিক স্বতন্ত্ৰ আৰু সম ন্যায়াধীকৰণ পৰিৱেশতন্ত্ৰ স্থাপন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এই বিধেয়কখনৰ লক্ষ্য হৈছে শাসন ব্যৱস্থা, নিযুক্তি, প্ৰতিষ্ঠানসমূহৰ স্বাধীনতা, স্বচ্ছতা আৰু দক্ষতা শক্তিশালী কৰা।
2: I want to move or leave to introduce a bill to improve the efficiency, ensure independence, transparency and uniformity in the qualification, appointment, term and conditions of service of chairperson and members of various tribunals, the administration and functioning of the tribunals, to establish a national tribunal commission and to make consequential amendments in related enactments and for matters connected therewith or incidental thereto.
1: বিৰোধী হুলস্থুলৰ মাজতে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 আলোচনা নোহোৱাকৈ গৃহীত হয়। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া জগদম্বিকা পালে প্ৰতিবাদকাৰী সদস্যসকলক নিজৰ আসন গ্ৰহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰে। তেওঁ কয় যে সমগ্ৰ দেশে লোকসভাৰ কাম কাজ নিৰীক্ষণ কৰি আছে সদন আলোচনাৰ বাবে।

কিন্তু আৰম্ভণিৰে পৰা বিৰোধী সদস্যসকলে সদনত বাধাৰ সৃষ্টি কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ইতিমধ্যে তেওঁলোকৰ দাবীসমূহ মানি লৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ প্ৰতিবাদৰ সৈতে জড়িত বিষয় সন্দৰ্ভত বিবৃতি দিবলৈ সাজু হৈছে। বিৰোধীৰ হুলস্থুল অব্যাহত থকাৰ মাজতে অধ্যক্ষই কাইলৈ পুৱা 11 বজালৈ সদন স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 12 বজাত কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সদনত খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1957 চনৰ খনি আৰু খনিজক উন্নয়ন আৰু নিয়ামক আইনৰ সংশোধনী বিচৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কেৰালা নাম পৰিৱৰ্তন বিধেয়ক 2026 উত্থাপন কৰে। এই বিধেয়কৰ উদ্দেশ্য হৈছে কেৰালাৰ নাম সলনি কৰা। আনহাতে সমবায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে আজি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1962 চনৰ ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আইনৰ সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ পাছতে সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া সন্ধ্যা ৰায়ে প্ৰতিবাদকাৰী বিৰোধী দলৰ সদস্যসকলক নিজৰ আসনলৈ গৈ সদনৰ কাম সুকলমে পৰিচালনাত সহায় কৰিবলৈ আহ্বান জনায়। বিৰোধী সদস্যসকলে নীটৰ বিষয়ক লৈ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি বিচাৰি হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া এন কে প্ৰেমচন্দ্ৰনে প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। বিৰোধী সদস্যসকলে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এটা বিবৃতিৰ দাবী জনায়। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ বাহাল থকাত শ্ৰীপ্ৰেমচন্দ্ৰনে দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। ত্ৰিৰংগ যাত্ৰা আৰু বন্দে মাতৰম পৰিৱেশনেৰে এই অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে ত্ৰিৰংগ পতাকা উত্তোলন কৰি harghartiranga.comত ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যসভাই বেংকাৰ বুক এভিডেন্স বিল অৰ্থাৎ বেংক সাক্ষ্য বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবে গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিধেয়কখন উত্থাপন কৰিছিল। ইতিমধ্যে লোকসভাত এই বিধেয়কখন গৃহীত হৈছে। বেংকৰ বহি সম্পৰ্কীয় সাক্ষ্যৰ বাবে আইন প্ৰস্তুত কৰা আৰু ইয়াক বৰ্তমানৰ ডিজিটেল বেংকিং প্ৰথা অনুযায়ী আইন প্ৰণয়ন কৰা এই বিধেয়কখনৰ মূল উদ্দেশ্য। বৰ্তমানৰ বেংকিং ব্যৱস্থা পূৰণ কৰাৰ বাবে আইনী পৰিকাঠামো আধুনিক ৰূপত সজাই তোলাৰ উদ্দেশ্যে উত্থাপন কৰা এই বিধেয়কখনত বেংকৰ বহিৰ বৈদ্যুতিন আৰু ডিজিটেল তথ্যক বৈধ, গ্ৰহণযোগ্য আৰু আইনীভাৱে প্ৰযোজ্য সাক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ অৰুণ সিঙে কয় যে ব্ৰিটিছ শাসনৰ অধীনত 1891 চনত প্ৰৱৰ্তন কৰা পুৰণি আইনখন সংশোধন কৰি নতুন আইন অনা হৈছে। শ্ৰীসিঙে কয় যে এই বিধেয়কখনে ভাৰতীয় অৰ্থনীতিক মেৰুদণ্ড হিচাপে বিবেচিত বেংকিং ব্যৱস্থা অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বেংকিং ব্যৱস্থাত এটা বৈপ্লৱিক পৰিৱৰ্তন দেখা গৈছে বুলি শ্ৰীসিঙে লগতে উল্লেখ কৰে। বিজেডিৰ মানস ৰঞ্জন মংগৰাজে বিধেয়কখনৰ উদ্দেশ্যক সমৰ্থন কৰে। তেওঁ কয় যে তথ্য সুৰক্ষা আৰু গোপনীয়তাক সৰ্বোচ্চ অধিকাৰ দিব লাগিব। যিহেতু বেংকৰ তথ্যত স্পৰ্শকাতৰ ব্যক্তিগত আৰু বিত্তীয় তথ্য থাকে, সেয়েহে চৰকাৰে অপব্যৱহাৰ আৰু চাইবাৰ ভাবুকি ৰোধ কৰিবলৈ শক্তিশালী সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব লাগিব বুলি শ্ৰীমংগৰাজে উল্লেখ কৰে। ইপিনে ৰাজ্যসভাই কৰ আৰু অন্যান্য আইন সংশোধনী বিধেয়ক 2026 বিবেচনাৰ লগতে উভতাই পঠিয়াইছে। এই বিধেয়কখনে বিত্ত আইন 2026, আয়কৰ আইন 2025 আৰু আৰ্থিক লেনদেন আৰু নিষ্পত্তি ব্যৱস্থা আইনৰ সংশোধন কৰিব বিচাৰিছে। এই বিধেয়কখন এই বছৰৰ 5 জুনত জাৰি কৰা আয়কৰ সংশোধনী অধ্যাদেশ 2026ৰ সলনি ব্যৱহাৰ কৰিবলৈ উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিধেয়কখন উত্থাপন কৰে। শেহতীয়া ছাত্ৰ প্ৰতিবাদ আৰু ইয়াৰ লগত সংগতি থকা বিষয়সমূহ সংসদত বিতংভাৱে আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি শ্ৰীৰিজিজুৱে কয় যে দেশৰ জনসাধাৰণৰ তথ্যসমূহ জনাৰ সম্পূৰ্ণ অধিকাৰ আছে। সদনত বিৰোধী শান্তি শৃংখলা অব্যাহত ৰাখি সদনৰ কাম কাজত ব্যাঘাত কৰাৰ পৰা বিৰত থাকিবলৈ শ্ৰীৰিজিজুৱে আহ্বান জনায়। তেওঁ লগতে কয় যে চৰকাৰ কেতিয়াও সংসদৰ বিতৰ্কক আওকাণ কৰা নাই।
অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তৃত অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456

0: ৫৭খন গাঁৱৰ 1,37,590 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক খেলো ইণ্ডিয়াৰ সন্মান বঢ়াবলৈ উৎসাহিত কৰে। ভাৰোত্তোলক ছাইখম মীৰাবাই চানুৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীমোদীয়ে কয় যে এই জয়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে উল্লেখযোগ্য প্ৰেৰণা হিচাপে কাম কৰিব। দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰত্যেকগৰাকী খেলুৱৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে।
1: स्पोर्ट्स व्यवस्था एक बात है, लेकिन देश मेडल तब प्राप्त करता है जब देश में स्पोर्ट्स कल्चर बनता है। दोस्तों, आपने बहुत बड़ा काम किया है, देश का नाम रोशन किया है, आपको मैं बहुत बधाई देता हूं और आप विश्वास कीजिए आगे भी आप विजयी होंगे।
0: উল্লেখযোগ্য যে গ্লাছগোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ 4ৰ্থ স্থানত থাকে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভাত আজি ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত হয়। হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আৰু অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন এয়াৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আকৌ শুনোৱা হওক অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো দীপালী বৰাৰ কণ্ঠৰীতি গীত, গীতৰ কথা নিত্যা দত্তৰ।

শ্ৰোতাসকলে নিত্যা দত্তৰ কথাৰে দীপালী বৰাৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে আকৌ শুনো আহক অনুষ্ঠানত। এইবাৰ শুনাবলৈ লৈছোঁ ৰুৰুমি ঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

শ্ৰোতাসকলে ৰুণুমী ঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছোঁ হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনিছোঁ জামানৰ।

শ্ৰোতাসকলে হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। ইমান পৰে শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ পূবালীৰ সুৰ। অনুষ্ঠানত আজি শুনক ফুগেশ্বৰ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত।

ইমানপৰে শ্ৰোতাসকলে ফোগেছৰ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনাবলৈ লৈছোঁ হীৰেণ ভট্টাচাৰ্যৰ ৰচিত এটি গীত।

শ্ৰোতাসকলে ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক অৰূপ শৰ্মা ৰচিত এটি গীত।

শ্ৰোতাসকলে ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ প্ৰণৱীৰাম বৰুৱা ৰচিত এটি গীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 8 বজাৰ মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো মই সঞ্জীৱনী পাঠকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত 4গৰাকী লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰত থকা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লয়। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলাৰ ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। লোকসভাত আজি ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত হয়। আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই বিধেয়কখন উত্থাপন কৰে। মৰিগাঁও জিলাৰ পবিতৰা হাটত আজি ভি জিৰামজী জিলা পৰ্যায়ৰ পঞ্চায়ত সন্মিলন অনুষ্ঠিত হয় আৰু তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ত প্ৰায় এমাহ জুৰি চলা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: পৰিয়াল কল্যাণ অনুষ্ঠান।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি আমি কথা পাতিম বাহকজনিত ৰোগ, যাক আমি ইংৰাজীত কওঁ ভেক্টৰ বৰ্ণ ডিজিজেছ। আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে অসম চৰকাৰৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ষ্টেট এপিডেমিঅ'লজিষ্ট ডাক্তৰ হেমেন দাস ডাঙৰীয়া।
1: নমস্কাৰ
0: ডাক্তৰ দাস, স্বাগত জনাইছোঁ।
1: ধন্যবাদ
0: আমাৰ ষ্টুডিঅ'লৈ। আজি আমি এই বিষয়ে কথা পাতিব লৈছোঁ এইকাৰণে যে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ এনেকুৱা বাহকজনিত ৰোগ, সেই ৰোগৰ প্ৰাদুৰ্ভাৱ বহুত বেছি হৈছে আৰু বিশেষকৈ জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ এইবাৰ দেখিবলৈ পাইছোঁ।
1: এতিয়া আমি প্ৰথমতে ৰোগটোৰ বিষয়ে অকণমান মই এষাৰ কৈ লৈছোঁ। জাপানিজ এনকেফেলাইটিছ বুলি যিটো বেমাৰ, সেইটো এটা ভাইৰাছজনিত ৰোগ, বেক্টেৰিয়া নহয়, এইটো এটা ভাইৰাছজনিত ৰোগ। আৰু এইটো আমালৈ মানুহলৈ বিয়পায় মস্কুইটোৰ দ্বাৰা। আমাৰ যিটো কমন মহ মস্কুইটো, আমাৰ যিটো কওঁ কিউলেক্স প্ৰজাতিৰ মস্কুইটো, যিটো আমাৰ সকলোফালে সৰ্বাধিক পৰিমাণে ঘূৰি ফুৰে, যিটো কমন মস্কুইটো, নুইচেন্স মস্কুইটো, আমি যি দেখোঁ কোনকুনি মহৰ লেখীয়া,

0: ঠিক সেইটোৰে আমাৰ এই ভাইৰাছটো মানুহলৈ বিয়পে। আৰু আমাৰ অতি গুৰুত্বপূৰ্ণ কথা যে আমাৰ অসম ৰাজ্যখনত প্ৰতি বছৰে আমি মন কৰিব পাৰোঁ যে যেতিয়াই আমাৰ অসমত বৰ্ষা ঋতু আৰম্ভ হয়, বাৰিষাটো আৰম্ভ হয়, আমাৰ অসমীয়া মানুহখিনি যেতিয়াই কৃষিভিত্তিক কামত জড়িত হয়, ঠিক সেই সময়তে প্ৰতি বছৰ জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগ, একিউট এনকেফেলাইটিক চিনড্ৰম, এইখিনি ৰোগৰ প্ৰাদুৰ্ভাৱ আমি প্ৰতি বছৰে দেখিছোঁ।
1: যিহেতু প্ৰতি বছৰে অসমত এনেকুৱা ৰোগ আমি দেখিবলৈ পাওঁ, অকল জাপানীজ এনকেফেলাইটিছ নহয়, ধৰক মেলেৰিয়া আছে, ডেংগি আছে বা অন্যান্য বাহকজনিত ৰোগ আছে, তো প্ৰতি বছৰে এনেকুৱা হয় আৰু বিশেষকৈ এই সময়খিনিত হয়। গতিকে ইয়াৰ কাৰণ মহৰ বংশবৃদ্ধি বা মহৰ পৰা আপুনি ইতিমধ্যে ক'লে যে মহৰ দ্বাৰাই সংক্ৰমণ হয় এটা ভাইৰাছজনিত ৰোগ।
0: হয়, আমি এনকেফেলাইটিছ, বিশেষকৈ জাপানীজ এনকেফেলাইটিছ বুলি ক'লে আমি এইটো বুজিব লাগিব, যিটো কমন মস্কুইটো কৰে বুলি কৈছোঁ, এইটো সাধাৰণতে জুনটিক ডিজিজ অৰিজিনেলি। আচলতে ক'বলৈ গ'লে অকল জীৱ জন্তুৰ মাজত থকা এটা ভাইৰাছ। এই জীৱ জন্তু বিশেষকৈ আমাৰ বনৰীয়া চৰাই কিছুমান যিখিনি পানীৰ ওচৰে পাজৰে থাকে, যেনে কণামুচৰি হওক, বগলি হওক, এনেকুৱা চৰাইৰ গাত এই ভাইৰাছটো থাকে। আৰু আমাৰ এটা অতি সঘনাই আমি পোৱা এটা এনিমেল জন্তু, আমাৰ যিটো আমি গাহৰি বুলি কওঁ, তেওঁলোকৰ গাতো এই ভাইৰাছটো থাকে। আৰু এই জন্তুবিলাকৰ মাজত কোনো চিমটমছ নাই, এইবিলাক নিজে আক্ৰান্ত নহয়, তাতে ভাইৰাছটো বিয়পি থাকে, মাল্টিপ্লাই কৰে, তাৰ প্ৰাদুৰ্ভাৱটো বাঢ়ি যায়, সংখ্যাটো বাঢ়ি যায়। আৰু মানুহে কিবা কাৰণত মেন মস্কুইটো কণ্টেক্ট হয়, কি কাৰণত হয়, আমাৰ প্ৰতি বছৰ অসমত যেতিয়া এই মনচুন ছিজনটো আহে, বাৰিষা ছিজনটো আহিব, তেতিয়া পানী সকলোফালে বিয়পি যায়, আমাৰ ইমান দিন থকা পুখুৰীগৰা ডাঙৰ হৈ যায়, আৰু ৰাইচ ফিল্ড যিটো আমাৰ খেতি পথাৰ, য'ত ধাননি পথাৰ আমাৰ পানীত হয় এইটো খেতিটো, তাতে মহে খুব সহজতে বংশ বৃদ্ধি কৰিবলৈ ঢেৰ পৰিমাণে আমাৰ জেগাটো পায়, স্পেচ পাই যায়, ব্ৰিডিং প্লেচ, আৰু তেতিয়া মানুহৰ কণ্টেক্টটো বাঢ়ি যায়। কি কাৰণত বাঢ়ি যায়, আমি খেতি কৰিবলৈ বাহিৰলৈ ওলাই যাওঁ, সেইকাৰণে আমাৰ বিশেষ সজাগতাৰ প্ৰয়োজন আছে যে আমাৰ এইখিনি সময়ত আমি গম পাওঁ যে আমাৰ এইখিনি বেমাৰ হয়, কি কাৰণত হয়, কেনেকৈ হয় ভাইৰাছে। আজিকালি যথেষ্ট মানুহ এইখিনি কথা জানে, কিন্তু আমি অকণমান বেছি সজাগ এইকাৰণে হ'ব লাগে যাতে আমি যিটো মেন মস্কুইটো কণ্টেক্ট আমাক কামুৰিব নোৱাৰে মানুহখিনিক, বাইটিং যিটো হেবিট, সেইটো যাতে আমি নিজে বুজি লওঁ, অকণমান নিজকে প্ৰটেকশ্যন কৰি ৰাখিব পাৰোঁ,
1: মহৰ পৰা যাতে আমি আঁতৰাই ৰাখিব
0: পাৰোঁ, মেন মস্কুইটো কণ্টেক্ট সংস্পৰ্শটো আমাৰ অকণমান কমাই দিব পৰা সজাগতাটো ৰাইজৰ মাজত লাগিব
1: লাগে। আৰু সেয়াই আমাৰ উদ্দেশ্য এই অনুষ্ঠানত, যাতে আমি অধিক সজাগ কৰিব পাৰোঁ।
0: আমাৰ জাপানীজ এনকেফেলাইটিছ মই আগতেও উল্লেখ কৰিছোঁ,
1: সমগ্ৰ ৰাজ্যতে এনে ধৰক কিবা
0: আপুনি ঠিকেই কৈছে, আমাৰ জাপানীজ এনকেফেলাইটিছ বেমাৰটো এটা সময়ত আছিলে যে উজনিৰ অমুক জিলাত, লখিমপুৰত, শিৱসাগৰ, ডিব্ৰুগড়ত আমাৰ এইখিনি ভাইৰাছটো বেছিকৈ ধৰা পৰিছে, বেমাৰটো তাতে বেছিকৈ হৈছে। কিন্তু আজিকালি লক্ষ্য কৰিব, আমাৰ যিটো মাইগ্ৰেশ্যন, মানুহ সকলোফালে বিয়পি গ'ল, বাই ট্ৰেড হওক, বেপাৰ বাণিজ্য বা বিভিন্ন কাৰণ মানুহ বিয়পি গৈছে, মাইগ্ৰেশ্যন যিটো হৈছে, পপুলেশ্যন যিটো মবিলিটি মবিলাইজেশ্যন হৈছে, সেইকাৰণে এতিয়া লাহেকৈ গোটেই অসমজুৰি আমি ভাইৰাছটো মানে চিনাক্তকৰণ কৰিব পাৰিছোঁ, সকলো ধৰণৰ মানুহে আক্ৰান্ত হৈছে। আৰু এতিয়া অকল কেইখনমান জিলা বুলি আমি কৈ থাকিব পৰা হৈ নাই, অসমত আমি প্ৰতি বছৰ বাৰিষাৰ ছিজনত এই আমি জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ হোৱা দেখা পাইছোঁ। জাপানীজ এনকেফেলাইটিছ এটা বৰ জটিল ৰোগ আচলতে, আৰু আমি এইটো মন কৰিব লাগিব যে যিমানখিনি মানুহ আক্ৰান্ত হয় তেওঁলোকৰ বেছিভাগৰে কিন্তু চিমটমছ নাহে, তেওঁলোকে ছিৰিয়াছ ৰোগত আক্ৰান্ত নহয়। তো আমাৰ প্ৰায় 300 জনৰ মাজত এজনৰ চিমটমেটিক বেমাৰটো আহি ওলায়। তো আক্ৰান্ত হ'লে কিন্তু এইটো অকণমান ছিৰিয়াছ, কাৰণ এইটো এনকেফেলাইটিছ শব্দটোৰ অৰ্থ হৈছে আমাৰ মগজুত আক্ৰমণ কৰে,
1: মগজুত আক্ৰমণ
0: হয়। সেইকাৰণে আমাৰ সকলোফালে আমাৰ ইয়াৰ কাৰণে আগধৰি সজাগতাবিলাক ব্যৱস্থা কৰা হৈছিলে, আৰু আমাৰ ৰোগীসকলকো চিনাক্ত কৰি হস্পিটেলত কৰা হৈছে। কিন্তু বেমাৰটো ধৰণেই এনেকুৱা যে আমি এইটো বুজিব লাগে যে অত্যন্ত জটিল, যিখিনিৰ মাজত লক্ষণটো ফুটি উঠে, গতিকে তেওঁলোকৰ মাজত আমাৰ মৃত্যুৰ হাৰ এটা থাকেই প্ৰতি বছৰে, এইটো আমি দেখি আহিছোঁ। এইবছৰ আমাৰ এইখিনি সময়তে ভালেমান জিলা, বিশেষকৈ এইবাৰ নামনি অসমৰ কিছুমান জিলাত আমাৰ এইটো বেমাৰ নতুনকৈ বিয়পি যোৱা আমি দেখিলোঁ।
1: যিহেতু আপুনি ডক্টৰ দাস কৈছে যে এটা জটিল বেমাৰ জাপানীজ এনকেফেলাইটিছ, তাৰ যাতে আমাৰ ৰাইজে বুজি পায় সহজে, ইতিমধ্যে জনা হৈছে, তথাপিতো কেনেধৰণৰ লক্ষণে দেখা দিয়ে যাতে সজাগ হ'ব পাৰে লোক?
0: হয়, মই ৰাইজলৈ, আপুনি খুব জৰুৰী প্ৰশ্ন এটা সুধিছে, মই খুব ভাল পাইছোঁ, আমাৰ এইখিনি মুহূৰ্তত প্ৰয়োজন, কাৰণ মই এটা কথা বাৰে বাৰে কৈছোঁ যে আমাৰ অসমত সৰ্বাধিক জাপানীজ এনকেফেলাইটিছ কেছেছ ধৰা পৰে ভাৰতবৰ্ষৰ ভিতৰত। আপোনালোক আটাই বুজিব, এইটো ভাইৰাছজনিত ৰোগ, সেইকাৰণে এণ্টিবায়'টিক্সৰ পোনে পোনে ৰোল নাই, যিখিনি এণ্টিভাইৰেল মেডিচিনো আমি দিব নোৱাৰোঁ। আৰু আপোনাক অকণমান পিছত মই জাপানীজ এনকেফেলাইটিছৰ ভেকচিন, তাৰ বিষয়ে আমি নিশ্চয় কথা পাতিম, আমাৰ এটা অকণমান সকাহৰ বিষয় যে ভেকচিন আমাৰ আছে এই বেমাৰটোৰ বিৰুদ্ধে যুঁজিবলৈ। কিন্তু ৰাইজে এইটো অকণমান আমি আটাই বুজিব লাগিব, যিহেতু এইটো এটা ভাইৰেল বেমাৰ, আৰু যিখিনি মানুহ আক্ৰান্ত হয় যাৰ বেমাৰটো লক্ষণ দেখা দিয়ে, জ্বৰ, মূৰৰ বিষ, অতিপাত মূৰৰ বিষ,

0: মূৰ ঘূৰাই পৰি যোৱা, মূৰ্চা যোৱা, আৰু বহুত সময়ত আমি কনভালচন বুলি যিটো কওঁ, আমাৰ মেগী ৰোগীৰ লেখীয়া যিটো তেওঁলোকৰ কনভালচন আহিব, চিজাৰ আহিব, বেহুচ হৈ যাব পাৰে, তো সেইখিনিত ভমিটিং কৰিছে, বাৰে বাৰে বমি কৰিছে, চ' যিখিনি এইখিনি আমাৰ জটিল ৰোগী দেখা যায় তেওঁলোকক অনতিবলমে চিকিৎসাৰ প্ৰয়োজন। আমাৰ যদিও এণ্টিভাইৰেল মেডিচিন পোনে পোনে নাই, কিন্তু আমি ছাপৰ্টিভ কেয়াৰ যদি সোনকালে দিব পাৰোঁ, ৰোগীটোক উপযুক্ত চিকিৎসা আমি দিব পাৰোঁ। অসমৰ প্ৰতিখন চৰকাৰী হস্পিটেলত সম্পূৰ্ণ বিনামূলীয়া কৰিছে চৰকাৰে এইটো চিকিৎসা সমস্তখিনি এনকেফেলাইটিছ ৰোগৰ, তো আমি সোনকালে যদি আৰোগ্যৰ কাৰণে তেওঁক ছাপৰ্টিভ কেয়াৰ দিব পাৰোঁ, ছাপৰ্টিভ এণ্ড ছিমটমেটিক কেয়াৰ, তেনেহ'লে মানুহজনৰ আমি আৰোগ্য হোৱাৰ অট'মেটিক দেখাত তেওঁৰ নিজৰ ইমিউনিটিৰ কাৰণেই হওক, আমাৰ ছাপৰ্টিভ ট্ৰিটমেণ্টৰ কাৰণে হওক, আৰোগ্যৰ হাৰটো বাঢ়ে। সেইকাৰণে আমি এইটো বিষয়ত সজাগ হ'ব লাগিব যে অকণমান আমি জ্বৰ হ'লে সাধাৰণ ঔষধ খাই থাকি আমি যাতে সময়টো নষ্ট কৰিব নোখোজোঁ, আমি সোনকালে চিকিৎসা কেন্দ্ৰত গৈ আচলতে প্ৰয়োজনীয় চিকিৎসাটো গ্ৰহণ কৰিব পাৰিলে মৃত্যুৰ হাৰ বা জটিলতাৰ হাৰ বহুতখিনি কমাব পৰাৰ সম্ভাৱনা আছে।
1: আপুনি এতিয়া যেতিয়া কৈছে যে চৰকাৰী যিবিলাক হাস্পাতাল আছে তাত বিনামূলীয়াকৈ কৰা হৈছে অসমৰ সকলো চৰকাৰী হস্পিটেলত, এতিয়া আমাৰ জিলা পৰ্যায়ৰ যিবিলাক হাস্পাতাল আছে, জি এম চি এইচৰ কথাটো সুকীয়া, তাততো হ'বই চিকিৎসা হয়, বা ডিব্ৰুগড় মেডিকেল কলেজত হ'ব বা শিলচৰ মেডিকেল কলেজত হ'ব, কিন্তু জিলা পৰ্যায়ৰ যিবিলাক হস্পিটেল আছে বা স্বাস্থ্যকেন্দ্ৰ আছে সেইবিলাকত এই জাপানী এনকেফেলাইটিছৰ চিকিৎসা হয়নে?
0: হ'ব,
1: হয়।
0: জাপানীজ এনকেফেলাইটিছৰ যিখিনি আমাৰ ছিৰিয়াছ লক্ষণ আমি দেখা পাওঁ, মগজুৰ সংক্ৰমণ হোৱাৰ কাৰণে অতিবাদ বিষ, ৰোগী মূৰ্চা যোৱা, আনকনচিয়াছ হৈ গ'ল, কনভালচন্স আহিলে, সেইখিনি আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলখিনি য'ত ট্ৰিটমেণ্ট কৰিবলৈ সক্ষম, আমাৰ গোটেইখিনিতে স্পেচিয়েলিষ্ট ডক্টৰখিনিও আছে। আৰু মই আগতেও কৈছোঁ আমি এণ্টিভাইৰেল মেডিচিন নিদিওঁ, আমাৰ যিখিনি ছাপৰ্টিভ কেয়াৰ দিব পৰা প্ৰয়োজনীয় ব্যৱস্থা আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলখিনিতো আছে, আৰু আমাৰতো ইতিমধ্যে গম পাইছে মেডিকেল কলেজ ফাংচনেল হৈছে 14খন, গতিকে আমি চিকিৎসাটো অকল আমাৰ ফালৰ পৰা এটাই হ'ব লাগে, সোনকালে আমি গৈ ৰেফাৰ অতি সময়মতে যদি আমি ৰোগীগৰাকীক ভৰ্তি কৰিব পাৰোঁ লক্ষণ দেখা দিয়াৰ পিছত, তেনেহ'লে আমাৰ আৰোগ্যৰ সম্ভাৱনাটো থাকে। আৰু এইটো জটিল ৰোগ, মই আগতেও কৈছোঁ, মগজুৰ সংক্ৰমণ ডাঙৰ কথা, সেইকাৰণে কেচ ফেটেলিটি থাকিব, অৰ্থাৎ মৃত্যুৰ হাৰ যথেষ্ট বেছি, কিতাপৰ মতে এইটো 20% up to 30% এফেক্টেড মানুহৰ মাজত হ'ব পাৰে,
1: 100 জনৰ ভিতৰত 20-30 জন
0: আমাৰ আক্ৰান্ত মানুহৰ মৃত্যু হ'ব পৰা সম্ভাৱনা থাকে, সেইকাৰণে আমি এইটো সোনকালে চিকিৎসাটো ল'ব লাগে, আৰু এইটো চিকিৎসা আমাৰ প্ৰতিখন জিলাত সম্ভৱ। আৰু এই ক্ষেত্ৰত আৰু এটা কথা মই খবৰ এটা দিব খুজিছোঁ, ৰাইজে নিশ্চয় সজাগ, যদি আমাৰ চৰকাৰী সকলো চিকিৎসালয়ত বিনামূলীয়াকৈ হৈ আছে চিকিৎসাটো, ইয়াৰ লগতে প্ৰাইভেট হস্পিটেলতো যদি ICU-ত ভৰ্তি হৈ আছে এনকেফেলাইটিছ ৰোগী, তেনেহ'লে আমাৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰৰ পৰা বা স্বাস্থ্য বিভাগৰ পৰা তেখেতসকলৰ আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা আছে 1,00,000 টকালৈকে।
1: হয়, এতিয়া ধৰক এই পৰীক্ষাটো যে এনকেফেলাইটিছ হৈছে সেইটো কেনেকৈ পৰীক্ষা কৰে, আপুনি টেষ্ট পৰীক্ষাৰ দ্বাৰা ওলায় কথাটো, আৰু এইটো সকলো ঠাইতে হয়, যিবিলাক আমাৰ ধৰক সাধাৰণ যিবিলাক লেবৰেটৰী আছে তাত কৰিব পৰা যায়?
0: আপুনি খুব জৰুৰী প্ৰশ্ন এটা সুধিছে, আমাৰ যিখিনি একিউট এনকেফেলাইটিছ চিনড্ৰম অৰ্থাৎ এনকেফেলাইটিছ সদৃশ ৰোগ, জ্বৰ উঠিলে অতিপাত জ্বৰ নতুনকৈ হৈছে, যোৱা 7 দিনৰ ভিতৰত হঠাতে অতিপাত জ্বৰ, মূৰৰ বিষ, বাৰে বাৰে বমি, মূৰ্চা গৈছে, কনভালচন্স আহিছে, চিজাৰ আহিছে, তেনেকুৱা ৰোগী আমি লেবৰেটৰীত চিনাক্ত নকৰালৈকে আমি কি কওঁ, একিউট এনকেফেলাইটিক চিনড্ৰম। তো এনেকৈ যেতিয়া আমাৰ ডায়েগনচিছ হ'ব যে এইজন এনকেফেলাইটিছ সদৃশ আমি লক্ষণ দেখিছোঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ ব্লাডত পৰীক্ষা কৰিম জাপানীজ এনকেফেলাইটিছৰ কাৰণে, আৰু চিৰেব্ৰছ স্পাইনেল ফ্লুইড বুলি যিটো কয় CSF, যিটো আমাৰ লাম্বাৰ পাংচাৰ কৰে, আমাৰ ৰাজহাড়েৰে যাতে পানী উলিয়াই ব্ৰেইনত থকা CSF বুলি যিটো কওঁ, তাতে আমি IgM ELISA টেষ্ট কৰিব লাগে। এইটো আমাৰ অসমত বৰ্তমান গোটেইখন মেডিকেল কলেজত হৈ আছে, আৰু 32 নাম্বাৰ্ছ অফ ডিষ্ট্ৰিক্ট পাব্লিক হেল্থ লেবৰেটৰী আছে IDSP আণ্ডাৰত, অসমত 32খন জিলাতে আমাৰ DPHL আছে আৰু মেডিকেল কলেজখিনি আছেই, তো এইখিনি আমাৰ এইটো খুব সহজতে আমাৰ পৰীক্ষা নিৰীক্ষা হৈ আছে।
1: নিশ্চয়। এতিয়া ধৰক চিকিৎসা পদ্ধতিটো কেনেকুৱা, ভৰ্তি হৈ ৰোগী জনাৰ পিছত ভৰ্তি হ'বই লাগিব, কাৰণ যিহেতু জটিল বেমাৰ বুলি আপুনি কৈছে, অলপ দীঘলীয়া হয়।
0: হয় হয়, আমাৰ এইটো চিকিৎসাটো আমাৰ যদি আমাৰ
1: মানে ঘৰতে থাকিম বুলি কোনোবাই যদি ভাবে, সি কিমান সুৰক্ষিত?
0: আচলতে এইটো বহুত জৰুৰী কথা, আপুনি এটা বাৰ্তা এটা দিব খুজিছে, মই ক'ব খুজিছোঁ যে আমি যেতিয়াই ব্ৰেইন মগজুৰ সংক্ৰমণৰ লক্ষণ দেখা পাম, একিউট এনকেফেলাইটিছ, সেইটো জাপানীজ এনকেফেলাইটিছ হয় নে মেলেৰিয়া হয় আমি পিছলৈ পৰীক্ষা নিৰীক্ষা কৰিম, কিন্তু যদি আমি দেখিছোঁ অত্যন্ত জ্বৰ, খুব জ্বৰ উঠিছে, মূৰৰ বিষ, বেহুচ হৈ গৈছে, এইবিলাক লক্ষণ যদি আমি দেখিছোঁ, বাৰে বাৰে বমি কৰিছে, আমি দেখিলেই গম পাম ৰোগীসকলক, সেই ৰোগী আমাৰ সোনকালে ৰেফাৰেল হ'ব লাগে, উপযুক্ত পৰিচৰ্যা পাব লাগে, আৰু ট্ৰিটমেণ্টটো সোনকালে পালে মই আগতে কোৱাৰ লেখীয়া আমি যথেষ্ট পৰিমাণে পৰীক্ষা নিৰীক্ষাৰ ভিত্তিত চিকিৎসাখিনি আগবঢ়াব পাৰিম।
1: হয়, নিশ্চয়। আৰু আপুনি কৈছিল যে ভেকচিনেশ্যনৰ কথাটো ক'ব অতি গুৰুত্বপূৰ্ণ কথা।

0: এটা সকাহ বুলি কৈছে আপুনি, যে এটা জটিল রোগ, তার কিন্তু ভ্যাকসিন আছে আৰু শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকৰ কাৰণে আছে। এবাৰ ভেকচিনৰ বিষয়ে জনাওকচোন।
1: হয় হয়, এনেই ভেকচিনটো আপোনালোকে জানেই, ভেকচিন আমাৰ ৰোগ প্ৰতিৰোধৰ কাৰণে আমি শিশুসকলক জন্মৰ পৰাই আছে, আমাৰ চিডিউল নেশ্যনেল ইমিউনাইজেশ্যন চিডিউল বুলি আছে, আমি সেইটোত আমি আমাৰ জন্মৰ পৰা নৱজাতকৰ পৰা আৰম্ভ কৰিছোঁ। আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে দুটা ভেকচিন আমি দি আছোঁ, যিটো আমাৰ ৰুটিন ইমিউনাইজেশ্যন চলি আছে। যেতিয়া 10 মাহত আমি বাচ্চা সৰু ল'ৰা ছোৱালীক যিটো ভেকচিন দিওঁ, 9 মাহ কমপ্লিট কৰিছে, 10 মাহত এটা ভেকচিন পায়। আপোনালোকে তাতে জানে বোধহয় মিজিলছ ৰুবেলা বসন্তজাতীয় ৰোগৰ কাৰণে এটা দিয়া যায়, সেইটোৰ লগতে একেলগে জেই ভেকচিনো দিয়া যায়, ফাৰ্ষ্ট ড'জ জাপানীজ এনকেফেলাইটিছ। এইটো আমাৰ সকলো চাব চেণ্টাৰত গৈ আছে। আৰু ইয়াৰ এটা দ্বিতীয় ড'জ, বুষ্টাৰ ড'জ, মানে আগৰটোক ষ্ট্ৰেংথেন কৰিবলৈ আমাৰ ছেকেণ্ড ড'জ আমি দি আছোঁ, আমাৰ 1.5 বছৰ বয়সৰ পৰা 2 বছৰৰ ভিতৰত। তো এইটো আমাৰ জেই ভেকচিন আমাৰ সকলো ল'ৰা ছোৱালীয়ে পাই আছে। মই আপোনালোকৰ আজি অনুষ্ঠান আহিছোঁ কাৰণে অনুৰোধ কৰিব খুজিছোঁ, আমাৰ যিখিনি অসমৰ সমগ্ৰ অসমজুৰি বিয়পি আছে চাব চেণ্টাৰ, বা আজিকালি আমি আয়ুষ্মান আৰোগ্য মন্দিৰ বুলি কওঁ, আপগ্ৰেডেড কৰা হৈছে আয়ুষ্মান আৰোগ্য মন্দিৰ, HWC বুলিও কৈছিলোঁ, হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ। তো আয়ুষ্মান আৰোগ্য মন্দিৰত থকা আমাৰ যিটো হেলথ টীম আছে, স্বাস্থ্যৰ দল আছে, তাত ANM থাকিব, MBW, CHO এতিয়া আছে, সেই প্ৰতিটোতে এই ভেকচিনৰ সুন্দৰ ব্যৱস্থা আছে, সম্পূৰ্ণ বিনামূলীয়াকৈ। মই আমাৰ যিহেতু শিশুসকলো আক্ৰান্ত হয়, সকলো বয়সৰ মানুহে আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত, কিন্তু শিশুসকলৰ ভয় সৰ্বাধিক, আমি জানো হাই ৰিস্ক গ্ৰুপৰ ভিতৰত আমি তেওঁলোকক ৰাখিছোঁ। সেইকাৰণে 100% আমাৰ মানুহ আগুৱাই আহিব লাগে, যাতে আমাৰ ভেকচিনটো ল'বলৈ এইটো সক্ষম হয় তেওঁলোকে, দুটা ড'জ শিশুসকলৰ কাৰণে, আৰু এডাল্টৰ কাৰণেও ভেকচিনটো আছে,
0: জ্যেষ্ঠসকলৰ কাৰণে।
1: হয়, জ্যেষ্ঠসকলৰ কাৰণে ভেকচিনটো আমাৰ এই বছৰ ভাৰত চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ জিলা, এতিয়া আমি শ্ৰীভূমি কৈছোঁ, আৰু ধুবুৰী জিলাত এইটো আমাৰ আৰম্ভ কৰা হ'ব অক্টোবৰত। আমাৰ ইতিমধ্যে সমগ্ৰ ছিষ্টেমটো ৰেডি হৈছে এডাল্টৰ ভেকচিনৰ কাৰণে। এই দুখন জিলাত বাহিৰেও অসমৰ আৰু কেইবাখনো জিলাত আমাৰ মানে পৰিকল্পনা চলি আছে, আৰু সময়মতে আমি নিশ্চয় জনাম। ইতিমধ্যে 4খন জিলাত আমাৰ যিখন ভাৰত চৰকাৰে দিলে 2খন জিলা, আৰু আমি বাকী 4খন, তাৰ বাহিৰেও আৰু কেইখনমান নতুনকৈ সংক্ৰমণ এইবাৰ দেখা পোৱা জিলা, আমাৰ ফালৰ প্ৰস্তুতি চলাই থকা হৈছে যদি ভেকচিনটো দিব পাৰিব। তো আপোনালোকক এতিয়াই মই, আমি ভেকচিনটো ওচৰ চাব চেণ্টাৰত গৈ ল'ব পাৰিব, তো আমি জ্যেষ্ঠসকলৰ কাৰণে নকওঁ, ইয়াত যথেষ্টখিনি নীতি নিয়ম ফ'ল' কৰিব লাগিব। কেৱল আমাৰ শিশুসকলৰ যিটো অনগয়িং ভেকচিনেশ্যন চলি আছে, সেইটো যেন আমাৰ 100% হৈ উঠে। আৰু যিকেইখন জিলাত আমি ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ, মাইক্ৰ' প্লেনিং বুলি কথা এটা আছে, কোনে ভেকচিনটো দিব, এইটো এটা আমাৰ ডাঙৰ ছিষ্টেম, ডাঙৰ প্ৰচিডিউৰ এটা আছে। তো আমি সেইধৰণেহে ভেকচিনটো আমি আগবঢ়াম।
0: নিশ্চয়। আৰু এতিয়া ধৰক আন দুটা ৰোগ, সেই দুটা আমি সাধাৰণতে ভয় লগা বুলিয়ে ক'বলৈ, ডেংগি, ডেংগিত বহু লোক আক্ৰান্ত হয় আৰু এটা ছিৰিয়াছ কণ্ডিশ্যনলৈ গুচি যায় ডেংগি আক্ৰান্ত, ধৰক ব্লিডিং হোৱা, এনেকুৱা কথা আমি শুনি আছোঁ। লগতে মেলেৰিয়া, এই দুটা ৰোগ, মেলেৰিয়া ৰোগটো বাৰু আমাৰ অসমৰ মানুহে জানে, কম বেছি পৰিমাণে মেলেৰিয়াৰ সৈতে আমি অলপ জানো, কিন্তু ডেংগি ৰোগটোৰ কথা অকণমান কওকচোন, কেনেকুৱা ৰোগ, কেনেকৈ বিয়পে, লক্ষণ কি?
1: বাহকজনিত ৰোগ একেই মস্কুইটো, মহৰ পৰা, মহৰ কামোৰৰ পৰা বিয়পিছে। আমাৰ মেলেৰিয়া হওক, জাপানীজ এনকেফেলাইটিছ কৈছোঁ, ডেংগি বেমাৰটো, আৰু এটা আপোনালোকে শুনিছে চিকুনগুনিয়া বুলি বেমাৰ আছে, ফাইলেৰিয়া বুলি এটা আছে, ফাইলেৰিয়াছিছ হয়, লিম্ফেটিক ফাইলেৰিয়াছিছ, চ' মস্কুইটো বিয়পায় এইখিনি আমাৰ। তো ডেংগি বেমাৰটোৰ ক্ষেত্ৰত কি হয়, জাপানীজ এনকেফেলাইটিছত যেনেকৈ মই ক'লোঁ যে আমাৰ 300 জন মানুহৰ কামোৰিলেহে এজনৰ চিম্পটমেটিক লক্ষণ দেখা দিব পাৰে, কিন্তু ডেংগিত আমাৰ আক্ৰান্তৰ সংখ্যা বহুত বেছি, মানে ইয়াৰ মস্কুইটো যিটো এডিছ মস্কুইটো, সেইটো বহুত মানে এতিয়া নাৰ্ভাছ ফিডাৰ বুলি কয়, মানে বহুত বেছিকৈ কামোৰে মানুহক। সেইকাৰণে যেতিয়াই ডেংগিত আমাৰ ভয় লগা কথা এটাই প্ৰথমতেই কৈছোঁ, যে ডেংগিত যেতিয়া হয় নাম্বাৰ অফ কেচেছ, আক্ৰান্ত ৰোগীৰ সংখ্যা বহুতখিনি হয়,
0: বহুত বেছি হয়।
1: কেৱল ইয়াতেই এটা আকৌ ভয় খাব নালাগে যে গোটেইখিনি আক্ৰান্ত মানুহৰে এক সমানে ছিৰিয়াছ আকৃতি ল'ব, সেইটো ভয় আচলতে নাই। এটা সময়ত যিমান আমি ডেংগু বুলি ক'লে যেনেকৈ প্ৰতিজন ৰোগীৰ কাৰণে এটা ভয়ৰ কাৰণ, কিন্তু সেইটো আমাৰ সাৱধানতা নিশ্চয় লাগিব যাতে অন্ততঃ ভুল চিকিৎসা কৰা নাযায়। ডেংগি এটা কাৰণ মহৰ দ্বাৰা বিয়পা ৰোগ, আৰু খুব সংখ্যাৰে বেছিকৈ এইটো একেলগে দেখা দিব পাৰে, ইন ক্লাষ্টাৰিং কেচেছ, কিন্তু ইয়াতে গোটেইখিনি ছিৰিয়াছ অৱস্থালৈ সাধাৰণতে যোৱা দেখা নাযায়। যদিহে আমি অকণমান সজাগতা অবলম্বন কৰিব পাৰোঁ বা আমাৰ প্ৰয়োজনীয় চিকিৎসাখিনিহে আমি লওঁ, ডেংগীৰ এইটো বৰ গুৰুত্বপূৰ্ণ কথা এটা আছে।
0: হয়, আৰু সাধাৰণতে ডেংগী ৰোগত আমি শুনো যে ধৰক ব্লাড প্লেটলেটটো কমি গৈছে, কিছুমানে প্লেটলেট দিবলগীয়া হয়, সেইটো অকল ডেংগীৰ ক্ষেত্ৰতে হয় নেকি? অকণমান কওকচোন আমাৰ শ্ৰোতা বা যিয়ে শুনি আছে অনুষ্ঠানটো, তেওঁ নিশ্চয় লাভ হ'ব।
1: আমাৰ ডেংগী এতিয়া এইটো ক'লোঁ অতিপাত কমন ডিজিজ এটা, আমাৰ এতিয়া যিমানে আৰ্বানাইজেশ্যন বাঢ়িছে পানীৰ পৰা

0: আপোনাৰ শ্ৰোতাসকলক আকৌ মই এটা কৈছোঁ মাজতে, এই গোটেইখিনি বেমাৰ আমাৰ যি নামেই নকওঁ, আমি যিকেইটা আজি আলোচনাৰ কাৰণে লৈছোঁ, মস্কুইটোৰ পৰা বিয়পে, মহৰ পৰা বিয়পে। আৰু আটাই মন কৰিব, মহ আমাৰ ব্ৰিডিং প্লেচ ক'ত, মহে ক'ত কণী পাৰিব, কেৱল পানীত,
1: নিশ্চয়
0: পানীত,
1: ঘৰৰ আশে পাশে থকা পানী।
0: হয়, ডেংগিৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট, ঘৰৰ আশে পাশে থকা পানীত, য'ত মানে ক্লিন আমাৰ পানী জমা হয় তাতে কণী পাৰিব। তো মস্কুইটোৰ এগেইনষ্টে আমি ডেফিনেটলি ব্যৱস্থা ল'ব লাগিব। আৰু ডেংগি এটা, ডেংগি চিকুনগুনিয়া আমাৰ মহৰ পৰা বিয়পে। আৰু এই ডেংগিত মই অলপ আগতেও কৈছিলোঁ যে আক্ৰান্ত সকলো ৰোগীৰে সমানে ছিৰিয়াছ অৱস্থালৈ নাযায়, অৰ্থাৎ মই প্লেটলেটৰ কথাই কৈছোঁ। কিছুমানৰ আছে বহুতখিনিৰ এ চিম্পটমেটিক, তেওঁলোকৰ ডেংগি আক্ৰান্ত হৈছে কিন্তু কোনো ধৰণৰ জ্বৰ পৰ্যন্ত নুঠিব পাৰে। আৰু মেজৰিটি তাৰ পিছৰ একাংশ থাকিব যিটো ক্লাছিকেল জ্বৰ, যে গাৰ বিষ, গাঁঠিৰ বিষ, মূৰৰ বিষ, চকুৰ পিছফালে বিষ, অত্যন্ত বিষ আৰু জ্বৰ, তেওঁৰ সিমানখিনিতে সীমাবদ্ধ থাকি বেমাৰটো সাধাৰণতে আৰোগ্য হৈ যায়। তেওঁৰ প্লেটলেট কমি নাহে, কেৱল প্লেটলেট কমি আহিলে আমাৰ বিভিন্ন বাকীখিনি চিকিৎসাৰ প্ৰয়োজন আহিব। যে প্লেটলেট কমিলে আমাৰ ব্লিডিং টেণ্ডেঞ্চি এটা আহিব পাৰে, যিটো ব্লিডিং অকণমান স্কিনৰ তলত দেখাৰ পৰা আৰম্ভ কৰি নাকৰ পৰা অহা ব্লিডিং, ইণ্টাৰনেল অৰ্গেনৰ ব্লিডিং, এইবিলাক কমপ্লিকেশ্যন আহিব, হুইচ ইজ ইউজুৱেলি ৰেয়াৰ। মেজৰিটিয়ে আপুনি মন কৰিব, ৰাইজক মই কমন ভাষাৰে কৈছোঁ, আমাৰ কৈছে পিৰামিডটো যেনেকুৱা, ঠিক তেনেকৈ আমাৰ তলৰ ফালে যেন বেচটোৰ ফালে মেজৰিটি কি আছে থাকিব, এ চিম্পটমেটিক বা অতি সাধাৰণ জ্বৰ, তেওঁ ডেংগি বুলি গমেই নাপাওঁতে ভাল পাব পাৰে। আৰু অতি জটিলখিনি যিখিনি আপুনি ক'লে, প্লেটিলেট কমি গ'ল, ডেংগি হিমৰজিক চিণ্ড্ৰম হ'ল, ব্লিডিং হ'বলৈ ধৰিছে, চকুত গুচি গৈছে, প্ৰেচাৰ কমি গৈছে, চাৰ্কুলেশ্যনটো বন্ধ হৈ গৈছে, সেই ডিফিকাল্ট ছিটুৱেশ্যনবিলাক খুব কমখিনি মানুহৰে হ'ব। আৰু সেইকাৰণে আমি সাৱধান হ'ব লাগে, আৰম্ভণি যিখিনি মেজৰিটি কেছ আছে তাতেই যাতে আমি প্ৰয়োজনীয় চিকিৎসানি আগবঢ়াব পাৰোঁ।
1: নিশ্চয়কৈ। এতিয়া মেলেৰিয়াৰ কথাটো অকণমান কওক।
0: আমাৰ মেলেৰিয়া প্লাজমনিয়াম বুলি যিটো আমাৰ পেৰাচাইটৰ পৰা হয়, তাৰ চাৰিটা ভেৰাইটি আছে জানে, প্লাজমনিয়াম ভাইভেক্স, অভেল, ফেলচিপাৰাম। তো আমাৰ মেলেৰিয়া এতিয়া আমাৰ অসমত কেইখনমান জিলাত নতুনকৈ প্ৰাদুৰ্ভাৱ হৈছে, সংখ্যাটো বাঢ়িছে। আৰু কি মেলেৰিয়াত কেৱল এটা, অইন যিকেইটা আমি বেমাৰ ক'লোঁ, এইমাত্ৰ কথা পাতিলোঁ, জাপানীজ এনকেফেলাইটিছ বা ডেংগি, এই দুটা ভাইৰেল ডিজিজ, চিকুনগুনিয়া এটা ভাইৰাছৰ ডিজিজ, যাৰ এগেইনষ্টে আমি পোনে পোনে মেডিচিন দিব নোৱাৰোঁ, অকল ছাপৰ্টিভ কেয়াৰ ল'ম মানুহজনক বচাই ৰাখিবলৈ। কিন্তু মেলেৰিয়াত ৰাইজলৈ এটা খবৰ দিব, আমাৰ যদিও মেলেৰিয়াটো ভয় লগা বেমাৰ, আমাৰ মেলেৰিয়াৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু খুব সহজ চিকিৎসা, এটা আমাৰ ট্ৰিটমেণ্ট ৰেজিমেন ইজ ৰেডি, ৰেডিলি এভেইলেবল, ফ্ৰীলি এভেইলেবল ইন অল দ্য পাব্লিক হেলথ কেয়াৰ ছিষ্টেম। সেইকাৰণে আমি মেলেৰিয়াৰ ক্ষেত্ৰত আমাৰ কি কৰিব লাগে, যিকোনো জ্বৰ হ'লেই আমাৰ মেলেৰিয়াৰ টেষ্ট অন্তত কৰি লোৱাটো বাধ্যতামূলক হ'ব লাগে। ৰোগীসকলৰ পাৰৰ পৰা আমাৰ চিকিৎসা যিখিনি জড়িত স্বাস্থ্যকৰ্মী তেখেতসকললৈ আমাৰ মানে এইটো এটা অনুৰোধ বা ক'ব পাৰোঁ। কাৰণ ধৰা পৰিলে আমি এটা চিকিৎসা কৰিবলৈ আমাৰ সহজ, খুব সহজতে 100% ইফেক্টিভ মেডিচিন ফ্ৰীলি এভেইলেবল আছে মেলেৰিয়াৰ কাৰণে। সেইকাৰণে আমাৰ মেলেৰিয়া কেছেছ বাঢ়িছে, বিশেষকৈ আপুনি কোকৰাঝাৰ, চিৰাং, এনেকৈ বাক্সা এইটো এৰিয়াত, আমি অসমৰ বেছিখিনি জিলাতে আমি এটা দুটা কেছ পাই আছোঁ। কাৰণ বহুত সময়ত মই অলপ আগত মেনশ্যন কৰিছিলোঁ, উল্লেখ কৰিছিলোঁ যে মাইগ্ৰেশ্যন, যিটো মানুহ বেলেগৰ পৰা আহিলেও তেওঁৰ গাত ভাইৰাছ বেক্টেৰিয়াটো লৈ আহিব পাৰে। কেতিয়াবা মস্কুইটো ইভেন কৈছে যে কিউলেক্স মস্কুইটো কেইবা কিলোমিটাৰ দূৰলৈকে উৰি যাব পাৰে। সেইকাৰণে ৰোগখিনি বিয়পিছে, এটা জিলাতে আমাৰ কিয় নাই, কিন্তু সৰ্বাধিক মেলেৰিয়া আমাৰ হৈ আছে, আমি কোকৰাঝাৰত দেখিছোঁ, চিৰাঙত। কিন্তু সকলোবোৰ জিলা মানুহে সাৱধান হোৱাটো উচিত, যাতে আমি যিটো মস্কুইটো কণ্টেক্ট, মস্কুইটো বাইটিং, সেইটো আমি এৰাই চলিব পাৰোঁ যিমানখিনি পৰিমাণে পাৰি। আৰু এই ক্ষেত্ৰত চৰকাৰী বিভাগে আমাৰ যিখিনি ব্যৱস্থা লৈ আছে তাতো ৰাইজে এক্টিভলি ডেফিনেটলি সহযোগ কৰিব লাগিব। কাৰণ মেলেৰিয়াৰ কাৰণে বা যিকোনো মস্কিটোৰ কাৰণে মাত্ৰ এটা ব্যৱস্থাৰে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। সকলো দিশেৰে যদি আমি বস্তুটোৰ ওপৰত আমি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰোঁ, তেতিয়া সফল কাম হ'ব পৰা যায়।
1: আমি মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগিৰ বিষয়ে কথা পাতিলোঁ, লগতে চিকেনগুনিয়াৰ কথা আপুনি কৈছে। এতিয়াতো সাধাৰণতে আমাৰ এনেকুৱা হয় যে এজন মানুহৰ জ্বৰ হৈছে, মানুহে ঘৰতে দুদিন তিনিদিন চাব বিচাৰে, বা দুদিন তিনিদিন নিজে পেৰাচিটামল এটা খালে বা তেনেকুৱা, আৰু সেইটো অভ্যাস মানুহৰ হৈছে। এতিয়া কিমান দিন পাছত আমি জ্বৰটো, সাধাৰণ জ্বৰ, ধৰক পানী লগা জ্বৰ এনেকৈ কয়, বা ভাইৰেল জ্বৰ হৈছে এনেকৈ কয় সাধাৰণতে কথাটো, গতিকে ধৰক যদি তিনিদিনলৈকে সাধাৰণতে নকমে, তেনেকুৱা কোৱা শুনো যে আমি ডক্টৰৰ ওচৰলৈ যাব লাগে, আমি তিনিদিন অপেক্ষা কৰিব পাৰোঁনে নোৱাৰোঁ? যিহেতু আপুনি এই বিষয়ে গৱেষণা কৰি আছে, বেমাৰৰ ৰোগৰ যিটো পেটাৰ্ণ সেই বিষয়ে ষ্টাডি কৰি আছে, কি কয় আপুনি?
0: চাওক, আমাৰ ৰোগৰ বেমাৰৰ ক্ষেত্ৰত বিশেষকৈ আমি আজি জ্বৰৰ কথাই পাতিছোঁ, যিকেইটা আমি বাহকজনিত বেমাৰ ইয়াত আলোচনা কৰিছোঁ, ভেক্টৰবৰ্ণ ডিজিজ, চবৰে লক্ষণ, প্ৰথম লক্ষণ হ'ল জ্বৰ, যি গ্ৰেডৰেই নহওক জ্বৰ। তো ইয়াত আমাৰ আচলতে নিজে নিজে চিকিৎসা নলৈ তিনিদিনলৈ নৰখি পেলাই, আমাৰ যিহেতু চিকিৎসা ব্যৱস্থা সকলোফালে আছে, আমি তাত

0: আগতে অকণমান অংশগ্ৰহণ কৰি এটা পৰামৰ্শ ল'ব লাগে। মই আটাইলৈ এটা অতি মানে চিম্পুল মেছেজ দিব খুজিছোঁ যে জ্বৰ হ'লে মেলেৰিয়া টেষ্টটো আমি কৰিব লাগে। আটাই এইটো আকৌ এবাৰ এইকাৰণে উল্লেখ কৰিলোঁ কাৰণ যদি মেলেৰিয়া পজিটিভ আছে তেনেহ'লে ভয় খোৱাৰ প্ৰয়োজন নাই, কাৰণ আমাৰ 100% ইফেক্টিভ মেডিচিনছ আৰ ফ্ৰীলি এভেইলেবল, সম্পূৰ্ণ বিনামূল্যে উপলব্ধ আছে, আমি বেমাৰটো বচাই দিব পাৰোঁ, নিৰাময় হয়। কেৱল আমি গম পাব লাগিব, কিন্তু যদি আমি ৰৈ থাকোঁতে পলম হৈ যায় বেমাৰটো গৈ চেৰেব্ৰেল মেলেৰিয়া হওক বা আন কমপ্লিকেটেড মেলেৰিয়ালৈ ই যাব পাৰে। আৰু এটা ইয়াৰ ক্ষেত্ৰত মই আকৌ কেলেই ৰৈ থাকিবলৈ নকওঁ, ডেংগি বেমাৰটোৱে কওক, মই কৈছোঁ যে মেজৰিটি বেমাৰ নিজে নিজে ভাল হয়, আমি জাষ্ট তেওঁলোকক আমি হাইড্ৰেশ্যনটো মেইনটেইন কৰিব লাগে, ORS খাব লাগে, চিম্পল পেৰাচিটামল খা আমি প্ৰেছক্ৰাইব কৰিলে তেওঁ ভাল পাব। এই ক্ষেত্ৰত কি হ'ব পাৰে, ভুলতে যদি তেওঁ নিজে ছেল্ফ মেডিকেশ্যন লৈছে, ওচৰত লৈছে, ডক্টৰক সোধা নাই, ডেংগিৰ ক্ষেত্ৰত তেওঁ ডেংগি হৈ আছিলে, পৰীক্ষা কৰা নাই, কিন্তু তেওঁ এটা শক্তিশালী পেইন কিলাৰ খালে ধৰি লওক, তেনেহ'লে কমপ্লিকেশ্যনটো বাঢ়িব পাৰে। আৰু ষ্টেৰইড বুলি একবিধ মেডিচিন ইউজ হ'ব পাৰে ভুলতে, যদিহে তেওঁ ছেল্ফ মেডিকেশ্যন লৈছে বা আমাৰ আনঅথৰাইজ প্ৰেক্টিচনাৰ বা এনেকুৱা ধৰণৰ লৈছে, সেই ভুলতে যিটো নিজে নিজে ভাল হ'লহেঁতেন তাতো কিন্তু কমপ্লিকেশ্যন আহি যোৱাৰ ভয়টো থাকি যায়। সেইকাৰণে মই চাই থাকিবলৈ নকৈ আমাৰ যিখিনি স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্যকৰ্মী তেখেতসকলক যোগাযোগ কৰিবলৈ মই কিন্তু পৰামৰ্শ দিওঁ।
1: নিশ্চয়কৈ আপুনি দুটাকৈ বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, এটা হৈছে আমি অপেক্ষা কৰিব নালাগে, চাই থাকিব নালাগে, দুটা কথা কৈছে নিজে চিকিৎসা কৰিব নালাগে, ছেল্ফ মেডিকেশ্যন যিটো কথা কৈছে,
0: কাৰণ ইয়াতে ৰিয়েল থ্ৰেট আছে, আমাৰ অকণমান মিষ্টেক হ'লে এটা যিটো বেমাৰ নিজে কমিলেহেঁতেন সেইটো কমপ্লিকেটেড অৱস্থালৈ যাব পাৰে, আমি দেখিছোঁ এইখিনি সময়ত। আৰু এই মজতে মোৰ মনলৈ আৰু এটা কথা আহিছে, আমি যেতিয়া যিখিনি হাই ৰিস্ক গ্ৰুপ বুলি কওঁ, যিখিনি আমাৰ প্ৰেগনেণ্ট উইমেন, ডাঙৰ পাৰ্চেণ্টেজ এটা আছে ছ'চাইটিত, যিখিনি 5 বছৰ তলৰ শিশু বহুতখিনি সংখ্যাত আছে, আৰু এল্ডাৰলি বয়সস্থ মানুহ মোৰ দেন 65 ইয়াৰ্ছ তেওঁলোক আছে, এই 3টা কেটেগৰী আছে। তাত বাহিৰেও আৰু এটা কৈ আছোঁ আমি, যাৰ কোমৰবিডিটিছ আছে, ডায়েবেটিছ, হাইপাৰটেনচন আৰু ৰিনেল ডিজিজ এনেকুৱা ধৰণৰ যাৰখিনি আছে, তো আপুনি মন কৰিব এতিয়া এই ইমানখিনি মানুহ যদি আমাৰ হাই ৰিস্ক গ্ৰুপ আমাৰ কমিউনিটিত আছে, তাৰমানে আমাৰ মানুহখিনি কিমান ভালনাৰেবল, সেইকাৰণে আমাৰ সজাগতা হোৱাটো অত্যন্ত প্ৰয়োজন। 1%ও যদি আমাৰ কিবা এটা বেমাৰত আমি কমপ্লিকেশ্যন কোৱেষ্ট ফেচিলিটি দেখোঁ, তেনেহ'লে আচলতে সংখ্যাটো বহুত ডাঙৰ হৈ যাব, সেইকাৰণে আমি সাৱধানটো বৰ প্ৰয়োজন বুলি ভাবিছোঁ।
1: আৰু চিকেন গুনিয়াটোৰ বিষয়ে অকণ কথা আপুনি উল্লেখ কৰিছে, তথাপিতো এইটো ধৰক তুলনামূলকভাৱে আমি কমকৈ শুনো
0: ঠিকে
1: সেই বিষয়ে অকণমান ক'লে নিশ্চয় ৰাইজ সজাগ হ'ব।
0: চিকুন গুনিয়া বুলি ক'লে যিহেতু আমি নতুন বুলি ভাবিছোঁ, অকণমান ভয়ৰ কাৰণ এটা থাকে, কিন্তু ডেংগিতকৈ এইটো অকণমান কম ভয়ৰ কাৰণ বুলি মই ক'ব খোজোঁ। একেধৰণৰ ভাইৰাছৰ জনিত ভাইৰেল ডিজিজ, একেই মস্কুইটোৱে বিয়পায়, একেই ধৰণৰ, আৰু লক্ষণটো ছেম, ছিভিয়াৰ হেডেক, আৰ্থ্ৰেলজিয়া, গাঁঠিৰ বিষ, গাৰ বিষ, জ্বৰ, এইবিলাক থাকিব। আৰু ভয় খাব নালাগে, সজাগতা গোটেইকেইটা বেমাৰতে লাগিব, বিশেষকৈ মেলেৰিয়াৰ বাহিৰে আটাইকেইটা ভাইৰেল ডিজিজ, সেইকাৰণে সজাগতাটো লাগিব যাতে আমি সোনকালে কেয়াৰ ল'ব পাৰোঁ, মস্কিটো কণ্টেক্টৰ পৰা আঁতৰিব পাৰোঁ। তো চিকুনগুনিয়া আমি মন কৰিম যে ডেংগিৰ লেখিয়া বুলিয়ে বুজি লওক, ডেংগি সদৃশ এটা ভাইৰাছ, ডেংগিৰ যিটো মস্কিটো আমাৰ এডিছ গ্ৰুপৰ মস্কিটোবিলাক সিহঁতে বিয়পায়িত, আৰু চিকিৎসাও একেধৰণে আমি কৰিম, ছাপৰ্টিভ কেয়াৰ।
1: নিশ্চয়কৈ আমি আহি আহি আজি আলোচনাৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোঁ, আমাৰ যি নিৰ্ধাৰিত সময় শেষ হ'ব ওলাইছে ডাক্টৰ দাস। গতিকে শেষত আপুনি এগৰাকী বিশেষজ্ঞ হিচাপে আমাৰ ৰাইজক, আমাৰ যিয়ে এই অনুষ্ঠান শুনি আছে শ্ৰোতাক কি বুলি অনুৰোধ জনাব?
0: হয়, মই এইটো অনুৰোধে জনাব খুজিছোঁ যে আমাৰ যিকোনো ডিজিজ আক্ৰান্ত হ'লে আমাৰ যিটো মানুহৰ নিজৰ ইননেট ইমিউনিটি আছে, আমাৰ ইমিউন ছিষ্টেম, ৰোগ প্ৰতিৰোধ ক্ষমতা, সেইটোৱে মানুহক আৰোগ্য কৰিবলৈ চেষ্টা কৰি থাকিব। প্ৰতিটো আমাৰ ফালৰ পৰা ভুল হ'ব নালাগে, ডেংগিৰ ক্ষেত্ৰত কি ভুল হ'ব নালাগে, আমি যদি ছেল্ফ মেডিকেশ্যনটো লওঁ, জ্বৰৰ কাৰণে এটা মেডিচিন খাওঁ, সেইটো অপ্ৰয়োজনীয় বা ক্ষতিকাৰক, কিবা পেইন কিলাৰ হ'ব পাৰে, ষ্টেৰইড হ'ব পাৰে, যদি আমি প্ৰেছক্ৰিপশ্যন বা উপযুক্ত পৰামৰ্শ লোৱা নাই, চিকিৎসকৰ পৰা যদি আমি লোৱা নাই, তেতিয়া ভুল হ'ব পাৰে, তেতিয়াহে কমপ্লিকেশ্যন বাঢ়িব। আৰু যদি এইটো মেলেৰিয়া হৈ আছে, তেতিয়া আমি পৰীক্ষা কৰি ধৰা পৰিব, মেলেৰিয়া নহয় ঠিক আছে, যদি হয় আমি চিকিৎসা কৰিব পাৰিম, কাৰণ ঔষধটো ফ্ৰীলি আছে। এনকেফেলাইটিছৰ ক্ষেত্ৰতো আমি ক'ব লাগিব যে যিখিনি আমাৰ মগজুৰ সংক্ৰমণজাতীয় লক্ষণ দেখা দিয়ে, তেনেহ'লে আমি অতি সোনকালে যদি চিকিৎসা, যিখিনি আমাৰ বিনামূলীয়াকৈ উপলব্ধ আছে চিকিৎসালয়বিলাক আছে, স্বাস্থ্যকেন্দ্ৰবিলাক আছে, তাত গৈ আমি সোনকালে যদি আমি চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰোঁ, তেনেহ'লে যিটো কেচ ফেটেলিটি ৰেট, যিমানখিনি মানুহ কমপ্লিকেটেড ষ্টেজলৈ গুচি যায়, কিছুমান ঢুকাই যায়, সেইটো আমি নিশ্চয় পৰিত্ৰাণ পাব পাৰিম। আৰু মোৰ এটা বিশেষ অনুৰোধ, যিটো আমাৰ মস্কিউটো কণ্টেক্ট মস্কিউটো বাইট নহ'বলৈ আমি নিজে যিখিনি পাৰ্চনেলি কৰিব পাৰোঁ, প্ৰতিজন মানুহে নিজৰ পাৰ্চনেল প্ৰফাইলেক্সিছ নিজক বচাই ৰাখিব পাৰোঁ, যে আমাৰ ঘৰৰ ওচৰত পানী জমা হ'ব নিদিওঁ, পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিম, এইটো বহুত গুৰুত্বপূৰ্ণ, তেতিয়া আমাৰ ব্ৰিডিংটো

0: কমিব, মস্কোৰ সংখ্যাটো কমিব। তো তেতিয়া আমি একেলগে আহিলে মই ভাবোঁ আমি বেমাৰখিনিৰ পৰা বচাই ৰাখিব পৰা যাব,
1: হাত সাৰিব পাৰিম। আমি সেয়া আশা কৰিছোঁ এই ৰোগসমূহ নহওক, আৰু যদি হয়ো সোনকালে যাতে আৰোগ্য হ'ব পাৰে তাৰ বাবে চিকিৎসকৰ ওচৰত যাব লাগিব, আপোনাৰ ওচৰত থকা হাস্পাতালত যাব লাগিব। সকলো চিকিৎসা যেনেকৈ কৈছে জাপানীজ এনকেফেলাইটিছে হওক, মেলেৰিয়াই হওক, ডেংগিয়ে হওক, চিকেনগুনিয়া হওক, বিনামূলীয়াকৈ আপোনাৰ ওচৰৰ চৰকাৰী হাস্পাতাল, স্বাস্থ্য কেন্দ্ৰ সেইবিলাকত আপুনি পাব। গতিকে যদি তেনেকুৱা ধৰণৰ জ্বৰৰ কিবা লক্ষণ দেখে ততালৈকে যাওক, পৰীক্ষা কৰাওক আৰু নিজকে স্বাস্থ্যৱান কৰি ৰাখক, নিজকে বচাই ৰাখক। আমি শেষত ধন্যবাদ জ্ঞাপন কৰিব লাগিব ডাক্তৰ হেমেন দাস ডাঙৰীয়া, জ্যেষ্ঠ স্বাস্থ্য বিষয়া অসম চৰকাৰ, লগতে তেখেত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ষ্টেট এপিডেমিঅলজিষ্ট, আৰু এই ৰোগৰ বিষয়ে তেখেতে আমাক বিতংকৈ জনালে। আমাৰ যি শ্ৰোতা আছে নিশ্চয় উপকৃত হৈছে, তেখেতক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানৰ পৰা আমি ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ,
0: ধন্যবাদ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ তুমি শ্ৰব্য সংকলনটিৰ পৰা শান্তা উজিৰৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক বিশেষ এৰাতি চিনেমাখনৰ পৰা অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত।

অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ প্ৰাণগংগা চিনেমাখনৰ পৰা ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক আজীৱন চিনেমাখনৰ পৰা বিনয় শৰ্মাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অকণ চিনেমাখনৰ পৰা ভূপেন হাজৰিকা, কৃষ্ণা বৰ্মন আৰু অৰিন্দমৰ কণ্ঠৰীতি গীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ৰাজ্যৰ বিভিন্ন জিলাত এই ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অৰুণোদয় আঁচনিৰ পৰা বিশেষ পৰিস্থিতিত বাদ পৰা পৰিয়ালসমূহৰ বাবেও বিশেষ চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সোণাপুৰত থকা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে 150 বিঘা মাটিত নিৰ্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ ইতিমধ্যে সম্পন্ন হৈছে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। অহা বছৰৰ মাৰ্চ মাহলৈ নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া পৰৱৰ্তী পৰ্যায়ৰ সম্প্ৰসাৰণে বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতাভিত্তিক কৰি তুলিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰতো উপস্থিত হৈ সমাধিক্ষেত্ৰৰ পৰিচালনা আৰু নিৰ্মাণ সন্দৰ্ভত দিহা পৰামৰ্শ প্ৰদান কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে।

0: ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্যৰ বিত্ত, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ঔতলাত নোৱা নৈৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ ছিঙি পেলোৱা মথাউৰিটো পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত ৰাইজৰ পুনৰ সংস্থাপন আৰু মথাউৰিটো শক্তিশালীভাৱে পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতে মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নগাঁও জিলাৰ ৰহাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে
1: বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে। ডিজিপিও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছো কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে।
0: ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বন সংমণ্ডল বিষয়া, সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকল উপস্থিত থাকে। সভাত জিলা আয়ুক্তগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম কাজসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। বিভাগসমূহৰ মাজত আলোচনা তথা সমন্বয়ৰ পৰিৱেশ গঢ়াৰ সন্দৰ্ভতো তেওঁ গুৰুত্ব প্ৰদান কৰে। আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই উপলক্ষে বঙাইগাঁও জিলাত আজি জিলা পৰ্যায়ৰ পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভণি কৰা হয়। জিলাখনৰ মূলাগাঁৱৰ লাল বাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই দিৱসৰ শুভাৰম্ভণি কৰে স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বাসুদেৱ মালাকাৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো ঘন হাজৰিকা ৰচিত নাটক জিয়া শিল।

0: এইয়া কান্দিব লগাটোনো কি হলাই, তই পঢ়িবলৈহে গৈছ, বন্ধবিলাকত দেখোন ঘৰলৈ আহি থাকিবি।
1: নেকান্দিবি দেৱী, তই হোষ্টেলত চিট পোৱালৈকে গগন থাকিবই দেখোন, একো চিন্তা নকৰিবি, তই মাথো গৈয়ে চিঠি দিবি দেই।
0: অঁ, প্ৰথম দুদিনমান অৱশ্যে বেয়া লাগিব সঁচা, কিন্তু হোষ্টেলত লগৰ ল'ৰা ছোৱালী পালেই চব ঠিক হৈ যাব আই। ভালকৈ পঢ়া শুনা কৰিবি আৰু ঘৰলৈ সকলো খা খবৰ পঠাই থাকিবি দেই। অঁ, এইটো ল, এই গগন, গৈয়ে চিঠি এখন দিবি, তই তাইৰ অলপমান বজাৰো কৰি দিবি।
2: হ'ব হ'ব, আপোনালোকে একো চিন্তা নকৰিবা। চাওঁ দেৱী, এই পেকেটটো বেগটোত ভৰাই লওঁ।

0: বলো কমল, তই মোৰ একমাত্ৰ ল'ৰা, এই চহৰৰ কলেজত পঢ়িবলৈ গৈছ, বোলো সাৱধানে থাকি পঢ়া শুনা কৰিবি দেই।
1: সেইবিলাক কথা কেনো কিমান কৈ থাক, মোৰ কাম মই কৰিম, মাত্ৰ তহঁতৰ কাম ঠিকমতে কৰি থাকিবি, ঠিক সময়ত যাতে পইচাকেইটা পঠাও, তাতে এডমিশ্যন আদিত মোৰ।

0: বেবি ক্লাছ কৰিলা?
1: অঁ লনা, অনাৰ্ছৰ ক্লাছটো কৰিলোঁ, এতিয়া অফ। 1:45 পৰা এডুকেশ্যনৰ ক্লাছ।
0: তুমি কৰিবা নহয়?
2: অঁ কৰিম, এতিয়া মোৰো অফ।
1: ব'লা তেতিয়াহ'লে লাইব্ৰেৰীৰ পৰা আহোঁ।
2: ব'লা।
3: Yes, yes, be attentive, be attentive. Trikulthari Shiva dori ahil. Dekhile, what's the trouble? You, Kamal Dutta. Stand up, kya hoise?
4: Sir, mane...
3: Kwa, kya hoise?
4: Mane, eku hoa na, sir.
3: Eku hoa na, jodi porayate kore kotha bolise kyo?
4: Mane, sir, otule mu khudi se, Shiva kor asil.
3: Shiva kor? Oh, tumi bar ki kula?
4: Bhutano roja.
3: What?
4: হয় ছাৰ, ভূটানৰ ৰজা।
3: শিৱ ভূটানৰ ৰজা নহয়? এইবোৰ ল'ৰা পৰাই কি হ'ব? মাক বাপেকৰ চিন নাই। Yes, what have you? What have you? Go to the last bench. And be dispersed. Be dispersed. Go to the last bench.
5: ক্লাছৰ পৰা খেদা খালোৱে। এতিয়া পাছে ক'ত যাওঁ?
6: বল চিনেমাকে চাই আহোঁগৈ।
5: বল চিনেমা চাই আহি বাহিৰে বাহিৰে ক্লাছত বহিব লাগিব।

0: কোন?
1: ও দেৱী, এই গোটেইজনী দৌৰি আহিছে। কেতিয়া পালিহি দেৱী?
0: সেই অলপ আগতে বৰমা।
1: বহ এই পীৰাখনতে বহ। ৰেলত আহিলি?
0: হয় বৰমা।
1: আকৌ পাছে যাবিয়েই নহয়।
0: এইবাৰ নাযাওঁ বৰমা, পৰীক্ষা দি আহিছোঁ।
1: অ, তাৰমানে কলেজ শেষ কৰিলি? কিবা পৰীক্ষা দিলি?
0: বি এ বৰমা।
1: হওক হওক, গাঁওখনৰ মুখ খজলালি আই। এইখন গাঁৱত তয়ে ইমান পঢ়া শুনা কৰিলি, আটায়ে কয় নহয় এই দেৱীৰ দৰে আৰু ছোৱালীয়ে নাই।
0: এইখন আপোনালৈ আনিছোঁ।
1: কিয়? কি এইখন?
0: ফুলৰ চানেকি বহি।
1: এ কিয়নো পইচাকেইটা
0: তেনেকৈ ক'লে দুখ পাম বৰমা। বাৰু এই মেদিনী ক'লৈ গ'ল?
1: সৌৰা বাঁহনিত সোমাইছেগৈ। পথাৰৰ পৰা আহি বাহিৰে বাহিৰে বাঁহ এডাল কাটিবলৈ গ'ল। ল'ৰাটোৱে সেই পুৱাৰ পৰা গধূলিলৈকে পথাৰতে লাগি থাকিব লগা হ'ল, বুজিছ? দিনে ৰাতিয়ে কষ্ট দিবলৈকে যেন তাক জনম দিলোঁ আই।
0: কিয় ইমান কষ্ট কৰিব লাগে? কিয় আনবিলাকে দেখোন?
1: এ নকবি আৰু আই, মেদিনীয়ে কষ্ট নকৰিলে জীয়াই থকাই টান হ'ব। এই ভেটিটোৰ বাহিৰে ৰূপিত মাটি এচি কটাও নাই। আনৰ মাটিত খেতি কৰি দুবেলা দুমুঠি উলিয়াব লাগে, এনেস্থলত
0: এৰা মেদিনীৰ বাবে বেয়াই লাগে। পঢ়া শুনাত সি আমাৰ মাজত আটাইতকৈ ভাল আছিল।
1: ভাল হয়নো কিটো হ'ল আই, বাপেকটো ঢুকোৱাৰ পাছতে তাক শালত লগাব লগা হ'ল। কিমানলৈকে সি পঢ়িছিলে জানো?
0: ক্লাছ নাইনলৈকে।
1: অঁ এ চাওঁ, সেই খৰি দুচটা দেচোন, এই চাহ এটোপাকে টপতাই দিওঁ।
0: নালাগে চাহ, নালাগে বৰমা।
1: খাই এটোপা চাওঁ দে, সেই দুচটাকে দে। অঁ পাছে তোৰ সেই বিয়া বাৰুৰ কথা ওলাইছেনে?
0: কিনো আৰু কয় আপুনি বৰমা, সেইবোৰ ভাবিবলৈ বহুত সময় বাকী আছে। মেদিনীৰ বিয়াৰ কথা ভাবিছে নেকি?
1: নভবা নহয় আই, একেটি মাত্ৰ ল'ৰা, বোৱাৰী এজনী অনাৰ কথা হওঁতে মাজে মাজে ভাবোঁ। পাছে যিহে আমাৰ ডাল দৰিদ্ৰ অৱস্থা, এই ছোৱালী এজনী অনাৰ সাহসেই কৰিব পৰা নাই।
0: বৰমা, মেদিনী বাৰী চুকতে আছে নহয়।
1: অঁ এই যা, তাকো মাতি আনগৈ যা।
2: বাৰু হৈছে দে, চিয়া কঁকাললৈ ফলাবি, চহৰত পঢ়িবলৈ গৈ পেটটো শুকুৱাই আনিছ, আগৰ পেটটোৱেই ভাল আছিল। বাৰু কচোন কেতিয়া পালিহি?
0: দুপৰীয়া।
2: বাৰু তই বহ, মই ভৰি হাতকেইটা ধুই আহোঁগে।
3: আই মোকো চাহ এটোপা দে।

0: ফুৰিবলৈ যোৱা ল'ৰা, তই নো চহৰলৈ গৈ এইখনহে কৰিব পাৱনে?
1: শুন মেদিনী, চহৰৰ বতাহ বৰ ভয় লগা। চহৰৰ ভাল ফালটোৰ লগে লগে অতি জঘন্য ফাল এটাও আছে। চহৰৰ সেই ফালটোৰ বতাহে সমগ্ৰ নগৰীয়া জীৱন ৰুগীয়া কৰি পেলাইছে। গাঁৱৰে নিৰ্মল জীৱন তাত নাই, আছে ভণ্ডামী। চহৰমুখী সভ্যতাৰ এইটোৱে বিকৃত প্ৰভাৱ, কমনো এই বিকৃত প্ৰভাৱৰে বলি। আচল কথা, এইবিলাকে মোৰ মনটো আকৌ গাঁওমুখী কৰি পেলাইছে। মই আটাইতকৈ ডাঙৰ চহৰখনৰ মাজবুকুত থকা বিখ্যাত কলেজখনতে পঢ়িছিলোঁ। তাৰ মাজতো থাকি বুজিছিলোঁ, গাঁৱৰ এই নিৰ্মল জীৱনত যি প্ৰশান্তি আছে সেয়া আন ক'তো পোৱা নাযায়। সেইবাবে এম এ পঢ়াৰ কথা নাভাবি আমাৰ স্কুলখনতে সোমাই স্কুলখনৰ উন্নতিৰ চেষ্টা কৰিলে বেছি শান্তি পাম বুলি ভাবিলোঁ।
0: ভাল কৰিছ।
1: আৰু এটা কথা ভাবিছোঁ।
0: কি?
1: তোক পঢ়াম।
0: কি?
1: তোক পঢ়াম। কিয়?
0: বুঢ়া শালিকা এতিয়া মাত নোলোৱাই ভাল।
1: নহয় মেদিনী, শিক্ষাৰ প্ৰয়োজনীয়তাক তই অস্বীকাৰ কৰিব নোৱাৰ। তই চোকা ল'ৰা আছিলি, অভাৱত পঢ়িব নোৱাৰিলি। মোৰ বিশ্বাস, মই কিছু চাই দিলে তই ভালদৰে মেট্ৰিকটো পাছ কৰিব পাৰিবি।
0: থ থ দেৱী, আন কথা উলিয়া।
1: তই তেনেকে ক'লে মই বেয়া পাওঁ মেদিনী।
0: সেইবুলি তই পঢ়াবি আৰু মই পঢ়িম কথা হ'ল নেকি?
1: কিয়, কি হ'ল মই পঢ়ালে? সৰুৰে পৰা তোৰ লগতে খেলি ডাঙৰ হৈছোঁ। পঢ়োতেওতো দুয়োটা একেলগে পঢ়িছিলোঁ। এতিয়া তোক মই অকণমান দেখুৱাই দিলে কি মহাভাৰত অশুদ্ধ হয়?
0: বাৰু বাৰু হ'ব, কিন্তু তই পঢ়ালেও জানো পঢ়িব পাৰিম।
1: কিয়?
0: মোৰ অৱস্থাটো তই জানোৱেই, ভেটিটোৰ বাহিৰে এচি কটাৰ ৰূপিত মাটি নাই। আনৰ পথাৰত হাল বাই কোনো মতে দুটা পেটৰ বাবে চাউল তেলকণ উলিয়াই আছোঁ। এনেস্থলত পঢ়িবলৈনো সময় পাম ক'ত? মনৰ জোৰকণনো পাম ক'তো?
1: মই দিম মনৰ জোৰ। চা মেদিনী, মই অকণো পঢ়াই কোৱা নাই। তই এটা সুন্দৰ ডেকা ল'ৰা, কৰ্মঠ ডেকা। কৰোঁ বুলিলে তই বহুত কিবা কিবি কৰিব পাৰিবি।
0: মই ভাগৰি গৈছোঁ দেৱী।
1: দুৰ্বলবিলাকে সহজে ভাগৰি পৰে। তই দুৰ্বল হ'লে মই দুখ পাম
0: দেৱী।
1: সঁচা মেদিনী।

0: কি হল মেদিনী, মনে মনে থাকিলি যে? কি হল?
1: নাই, পরীক্ষা দি আহিলি যেতিয়া, এতিয়া পাছে তই কি কৰিবি?
0: সদ্যহতে ইয়াৰ স্কুলখনতে সোমাম বুলি ভাবিছোঁ।
1: বৰ ভাল হ'ব দেৱী, আমাৰ স্কুলত এটাও ভাল মাষ্টৰ নাই, তই সোমালেতো ল'ৰা ছোৱালীৰ উপকাৰ হ'ব। আমাৰ গোবিন্দ মহাজনৰ পুতেক কমলেও কলেজত পঢ়িছিল নহয়, সি বোলে পৰীক্ষা তৰীক্ষা নিদিলে।
0: এৰাও,
1: তেতিয়াহ'লেনো কৰিলে কিটো? শুনিছোঁ পঢ়িবলৈ গৈ সি একেবাৰে চহৰীয়া হৈ পৰিলে, ইয়ালৈ আহিও ধিটিঙালি কৰি ফুৰা খগেনহঁতৰ লগত মদ ভাং খাই ঘূৰি ফুৰে বোলে। কালি নে পৰহি দূৰৰ পৰা তাক দেখিছিলোঁ, বিলত মাছ মৰা ছোৱালীজাকৰ লগত চুপতি মাৰি আছিলে।
0: এই কমলৰ কথা নকবি আৰু, তাৰ কথা ক'বলৈকে লাজ লাগে, থাকক সেইবোৰ।
1: কিয়? কচোন ক।
0: পঢ়িবলৈ গৈ সি দেশৰ বজ্জাত সোপাৰ লগ লাগি বেয়া সোপাকে শিকিলে, ছোৱালীৰ লগত হলি গলি কৰা হ'ল, মদ আৰু জোৱাত ধৰিলে, শেষত মদ খাই হুলস্থুল কৰোঁতে হোষ্টেলৰ পৰা ওলাব লগা হ'ল।
1: পঢ়া শুনা?
0: আচলতে সি কেতিয়াবাই কলেজ এৰিলে, কলেজত পঢ়ো বুলি ঘৰত ফাঁকি দি মাহে মাহে ঘৰৰ পৰা পইচা নি বজৰুৱা ল'ৰা কেইটামানৰ লগত মেচ কৰি আছিলে।
1: হৰি হৰি, সি এনে হ'ব পাৰেনে?

0: হেৰ বাপুৰাম,
1: ককাই,
0: এই নৰকান্তৰ ছোৱালীজনী সঁচাকৈয়ে বৰ গুণী ছোৱালী নহয়নে? হে
1: হেৰ দেও, এই দুদিনৰ ভিতৰতে স্কুলখনৰ চেহেৰাই সলাই পেলালে।
0: একেবাৰে নিহংকাৰী, ইমান পঢ়া শুনা কৰা, অথচ চোৱাচোন কেনে সাদৰী মাত কথা।
1: এৰা দেও, হে এইবোৰ হে ছোৱালী,
0: এৰা

0: এবার তো লেসনটা এবার নিজে পড়িবি, যিকিটা অর্থ শব্দ অর্থ বুঝি নাপাও বহীত লিখি থবি, মই অর্থকিটা কৈ দিম আৰু এই প্ৰশ্নটোৰ উত্তৰটো লিখি থবি, পাৰিবি নহয়?
1: দেৱী থাকক নালাগে।
0: কি হ'ল
1: তই মোৰ বাবে ইমান চিন্তা কৰ? কিয়
0: কথা, মইতো তোৰ বাবে একো চিন্তা কৰা নাই।
1: নাই কৰা কথা কৈছ, দেখিছো তই যেন মোক এটা নতুন জীৱন দিবলৈ ওলাইছ।
0: আচল কথা, তয়ে ময়ে সৰুৰে পৰা একেলগে ডাঙৰ হৈছো, মাজতে মই চহৰৰ কলেজত পঢ়িবলৈ গ'লেও আমাৰ মাজৰ সম্পৰ্কটো জানো হেৰাই যাব। তোৰ ভালেই মই বিচাৰোঁ, যেতিয়া তোৰ ভালটো বিচাৰোঁ তোৰ বিষয়ে মই সৎভাৱেই চিন্তা কৰা উচিত। তোৰ মাজত এটা শক্তি লুকাই আছে, এতিয়াও তই সেই শক্তি চিনি পোৱা নাই, অথচ তোৰ সেই শক্তি মই অনুভৱ কৰিব পাৰিছোঁ। তোৰ সেই শক্তিটো জগাই তোলা মোৰ কৰ্তব্য। তইতো সদায় আনৰ পথাৰত এনেদৰে হাল বাই জীৱনটো কটাব নোৱাৰ, নিজৰ কিবা এটা কৰিব লাগিব।
1: কি কৰিম
0: মেদিনী? এজন মহৰ্ষীয়ে বহু বছৰ আগতে তোৰ দৰে সৰ্বহাৰাবিলাকৰ বাবে এটা সুন্দৰ কথা কৈ গৈছে।
1: কি কথা?
0: সৰ্বহাৰাৰ বাবে হেৰুৱাবলগীয়া একো নাই, কিন্তু জয় কৰিবলৈ এখন পৃথিৱী আছে।
1: দেৱী,
0: মহৰ্ষীজনে প্ৰথমে কথাষাৰ কওঁতেও বহুতে হাঁহিছিল, পাছলৈ অৱশ্যে ইয়াৰ তাৎপৰ্য স্বীকাৰ কৰিলে। সঁচাকৈ কৈছোঁ মেদিনী, নিজৰ ওপৰত

0: Debbie? Debbie?
1: Oh, Kamal.
0: Koi pura ahila?
1: Medini hota ghara pura.
0: Aji kisi dino pura lakkho kori shu. Tumhi khodai abeli medini hota ghara loi jwa. Kyo?
1: Tak par hao.
0: Desh ho huwala, Debbie. Desh ho huwala. Piriti korar boyo khoi se bhal kotha. Kintu e halwato logot kyo?
1: Kamal, muk sambhali kotha koba.
0: Khong kori sa kyo? Moi khosa kotha koi shu, Debbie. Gao khono bhitorot tumhi ekmatra shikkhito swali. তোমাক লৈ গাঁওখনে গৌৰৱ কৰে, তোমাৰ পৰা গাঁওখনে বহুতো আশা কৰে। এনেস্থলত এই অশিক্ষিত হালোৱাটোৰ লগত প্ৰেম কৰাটো শোভা নাপায় দেৱী। ৰবা, আগবাঢ়ি গৈছে কি?
1: তোমাৰ লগত কথা পতা উচিত নহয়।
0: নালাগে বাৰু কথা পাতিব, মাত্ৰ এটা কথা শুনি যোৱা।
1: মোৰ পাছে পাছে আহি নাথাকিবা।
0: নাযাওঁ বাৰু পাছে পাছে, মাত্ৰ এটা কথা শুনা দেৱী, শুনা।
1: কি?
0: বহুত দিনৰ পৰা তোমাক কথা এটা কওঁ কওঁ বুলি ভাবি আছিলোঁ।
1: কি কথা?
0: তুমি খং নকৰাটো
1: আগতে কথাটো কি কৈ লোৱা?
0: মই তোমাক ভাল পাওঁ দেৱী। কি হ'ল দেৱী, এনেকৈ চাই থাকিলা যে?
1: তোমাৰ সাহসটো দেখি অবাক হৈছোঁ।
0: সাহসৰ কথা নহয় দেৱী, মেদিনীতকৈ মই যে বহুত ওপৰত সেই কথাটো তুমি স্বীকাৰ কৰিব লাগিব। তাৰ আছে কিটো আৰু মোৰ নাই কি? তোমাক চাফ চাফকৈ কওঁ, মই তোমাক বিচাৰোঁ। তোমাৰ দৰে শিক্ষিত ছোৱালী এজনীৰ বাবে এইখন গাঁৱত উপযুক্ত ল'ৰা যদি কোনোবা আছে সেয়া মই।
1: তোমাৰ ক'ব লগাখিনি কৈ হ'ল?
0: হ'ল।
1: এতিয়া শুনা, তোমাক মই ঘৃণ কৰোঁ
0: দেৱী।
1: শুনা, মেদিনীৰ লগত আচলতে মোৰ কোনো প্ৰেমৰ সম্পৰ্ক নাই। সি মোৰ সৰুকালৰ লগৰীয়া। তাৰ নিৰ্মল সৎ চৰিত্ৰক মই শ্ৰদ্ধা কৰোঁ। তোমাৰ আৰু মেদিনীৰ মাজত এটা বিৰাট ব্যৱধান আছে। এফালে মেদিনীৰ গাত গাঁৱৰ শান্ত জীৱনৰ সৰল মাধুৰ্য। ৰ'বা ৰ'বা, মোৰ কথা শুনি যোৱা।
0: নুশুনো তোমাৰ কথা।
1: তোমাৰ কথা মোক জোৰ কৰি শুনোৱাইছিলা।
0: মোকো জোৰ কৰিবা?
1: প্ৰয়োজন হ'লে কৰিম
0: দেৱী।
1: শুনি যোৱা, মেদিনী যিদৰে গাঁৱৰ শান্ত জীৱনৰ সৰল মাধুৰ্য, ঠিক একেদৰে তুমি চহৰমুখী সভ্যতাৰ বিকৃত প্ৰভাৱে ঘূণীয়া কৰা এটুকুৰা ঘাঁহ। তুমি এটা উশৃংখল স্পইল্ড হয়। উত্তেজিত নহবা। শুনা, হালোৱা বুলি মেদিনীক তুমি ঘৃণ কৰা নহয়? তোমাৰ এই ফুটফুটীয়া চোলাটোৰ মাজত লুকাই থকা অত্যাচাৰত জৰ্জৰিত দেহাটোৱে হালোৱা মেদিনীৰ কৰ্মঠ শৰীৰটোৰ ওচৰত লাজ পাব। ধনী বুলি তুমি অহংকাৰ কৰা নহয়? আঁতৰি নাযাবা। মতালৈ যদি ধৈৰ্য ধৰি শুনি যোৱা। শুনা, তোমাৰ দেউতাৰ টকাৰ গৰমত উফন্দি আছা নহয়? তোমাৰ দেউতাৰ গোবিন্দ মহাজন এটা যুগ। সহ্য হোৱা নাই নহয়? শুন, তোৰ দেউতাৰ এটা যুগ। আনৰ তেজ খাই যুগ এটাত ফুলি উঠে ঠিকেই, সি কিন্তু সদায় যুগ হৈয়ে থাকে।
0: ঠিক আছে ঠিক আছে, তোক মই চাই লম। মই কমল হয়, তোক মই চাই লম।
1: তাৰ সাহসটো চা, সি মোক ভাবিছে কি? তাৰ লগত লম্পটকেইটাৰ দৰে ভাবে।
2: তই কমলক জোকাই ভাল কৰা নাই দেৱী।
1: কমলক মই জোকালো নে সি মোক জোকাই লৈছে?
2: এৰা, এইকেইদিনতে কমলৰ কাণ্ড কাৰখানাবিলাক দেখি ধাৰণা কৰিছো কমল সুবিধাজনক ল'ৰা নহয় অ দেৱী। সুযোগ পালে সিটোৰ অপকাৰ কৰাৰ চেষ্টাত থাকিব।
1: তাৰ বাবে তই চিন্তা কৰিব নালাগে, মোৰ কথা মই চিন্তা কৰিম।
2: আহ, ঘপককে তোৰ খংটো উঠে কিয়?
1: খং মোৰ ঘপককে নুঠে, কিন্তু তোৰ দৰে ডেকা এটাই কমলৰ দৰে লম্পট এটাক লৈ চিন্তা কৰিলে খং উঠিবই।
2: কমলক লৈ মই চিন্তা কৰা নাই।
1: কিন্তু ভয় কৰিছ?
2: ভয় ভয় আকৌ কিয় কৰিম?
1: সি ধনী মানুহৰ ল'ৰা আৰু তই হালোৱা বুলি?
2: নাই নাই,
1: তই মোৰ ওচৰত ফাঁকি নিদিবি মেদিনী। মুখত স্বীকাৰ নকৰিলেও তোৰ মনৰ মাজত যে এটা সংকোচ ভাৱ আছে মই ভালদৰে অনুভৱ কৰিব পাৰিছো। কিন্তু তই এই সংকোচ এৰিব লাগিব, নহ'লে তোলৈ মোৰ ঘিণ লাগিব
2: দেৱী।
1: সঁচা মেদিনী, চহৰত থাকি শ শ ডেকা ল'ৰা লগ পাইছোঁ, কিন্তু সৰুৰে পৰা তোক লক্ষ্য কৰি দেখিছোঁ অভাৱে জুৰুলা কৰিলেও তোৰ সততা আছে, তোৰ মনটো নিৰ্মল। গাঁৱলীয়া জীৱনৰ নিৰ্মল মাধুৰ্য তোৰ গাত আছে। তই মোৰ জীৱনৰ আদৰ্শ নহয়, কিন্তু তোক লেখত ল'বলগীয়া হিচাপে দেখিবলৈ পালে মই বৰ শান্তি পাম
2: দেৱী।
1: সঁচা মেদিনী,
2: অভাৱে মোক কাহিল কৰি পেলাইছে অ।
1: সেইটো বিলাস, মনত ৰাখিবি মানুহ শক্তিৰ উৎস।

0: মাষ্টৰণী কৰি গাঁৱৰ উন্নতি কৰিবলৈ আহিছে, ইপিনে মেদিনীৰ লগত সেইখন কৰি গাঁৱৰ ইজ্জত মাৰিছে।
1: কিন্তু তই কোৱাৰ দৰে দেৱী ইমান আগবাঢ়িছে বুলি মোৰ বিশ্বাস নহয় কমল। তাতে মেদিনী বৰ চিধা লোৱা
0: বুৰ্ব হে, তহঁতক যে টাউনৰ মানুহে গাঁৱলীয়া ভূত বুলি হাঁহে এনে নাহে, তহঁত চব গাধ। এহাল ডেকা গাভৰুৱে সদায় লগ হলে তাত তহঁতে ফালটোহে দেখা পাওঁ। এনেকুৱা ফাল্লা কথা মোক নকবি, সিহঁতে যি কৰিছে গাঁওখনৰ কাৰণে লাজৰ কথা, তহঁতৰ দৰে ডেকা ল'ৰাবিলাকৰ কাৰণে লাজৰ কথা। চালাকি, তহঁতৰ বাই ভনী নাই,
1: বাই ভনী
0: ইজ্জত নাই। চাগে যাচোন নৈৰ পাৰত সিহঁতে কি কৰে। ঠিক আছে, যদি মোৰ কথা তহঁতৰ বিশ্বাস নহয় এদিন তহঁতক মই লৈ যাম, দুইটাকে হাতে লোতে ঢলা পেলাই দেখুৱাই দিম সিহঁতৰ সম্পৰ্ক কেনে।
1: ঠিক আছে, আমাক দেখুৱাই দে।
0: দিম দিম বাচ্চা।
1: অঁ
2: মেদিনী, গুম মাৰি বহি থাকিলি যে, কি ভাবিছ?
3: তোৰ কথাবিলাক
2: চা মেদিনী, ভাবি চিন্তি বহি থকা কথা নহয়, নিজৰ ওপৰত বিশ্বাস ৰাখি আগবঢ়াটোহে আচল কথা। তোৰ মাটি নাই কি হ'ল? নৈৰ সিপাৰৰ সৌখন হাবি ভাঙি পাম এখনতো খুলিব পাৰ? পৃথিৱীত যিমানে খেতি পথাৰৰ সৃষ্টি হৈছে সকলোবিলাক পুনতে তোৰ দৰে মাটিহীন দেখাই জংঘল ভাঙি সৃষ্টি কৰিছে।
3: কিন্তু অকলে সেই অতব্যৰণত সোমাগৈ কেনেকৈ?
2: দূৰৰ পৰা অৰণ্যখন ভয় লগা হ'লেও ভিতৰলৈ সোমালেইতো ভয় কমি আহিব মেদিনী। ইয়াৰ পৰা চাই ভবাগুণা কৰি থাকিলে নহ'ব, প্ৰথমে তাত সোমাই ল, যুঁজ কৰ। নিজৰ শক্তিৰ ওপৰত যদি বিশ্বাস ৰাখিব পাৰ, পৃথিৱীত এনে কোনো শক্তি নোলাব যি তোৰ কামত বাধা দিব পাৰিব। দেখিবি তই যোৱাৰ পাছতে এই গাঁৱৰে তোৰ দৰে ডেকাই তোৰ লগ লাগিছেগৈ, মাত্ৰ তই সাহসেৰে বাটটো মোকলাই দে। দীঘলীয়া সুমনীয়া দুৰ্বলী পৰিচায়ক, কথা দে মেদিনী, তই পাম খুলিবলৈ যাবি?
3: দেৱী,
2: কথা দে মেদিনী, তোৰ এই জীৱন মোৰ সহ্য হোৱা নাই।
3: দেৱী,
0: মেদিনী কিহৰ আশালা?
4: কোন ও কমল?
0: হাত ধৰা ধৰি অৱস্থাত তহঁতে নিজেই দেখিলি, এইজনীয়ে ভাল ছোৱালী দেৱী, দেখিলি? নিজ চকুৰে দেখিলি?
4: কমল,
0: কিয় লাজ লাগিছে? নদীৰ পাৰত বহি মনে মনে প্ৰীতি কৰিবলৈ লাজ লগা নাছিল? ৰঙা চকু কাক দেখুৱাইছ ৰে? কমলে তোৰ এদৰে হালোৱা এটা ৰঙা চকু লৈ ভয় নকৰে, বুজিছ? গুণ চা, দেখিলি তো, দেখিলি? আই দেৱী গোসানী, জলকা লাগি ৰলা যে, আমাৰ ওচৰলৈ কোৱা।
5: কমল, বহুত পাৰিছ তই, আৰু এটা শব্দ ক'লে তোৰ জিভাখন ছিঙি পেলাম, জান? এই মুহূৰ্ততে তোক মুচৰি নদীত পেলাই দিব পৰা শক্তি মোৰ আছে। নিঃসন্দেহে মই অশিক্ষিত গাঁৱলীয়া হালোৱা, কিন্তু তোৰ দৰে নিজ নহওঁ। তোৰ দৰে চহৰত পঢ়িবলৈ যোৱাবিলাকৰ ওপৰত গাঁৱৰ মানুহে আস্থা ৰাখে, আশা কৰে, তহঁতৰ পৰা আমি শিকিব লাগে। তাৰ পৰিৱৰ্তে তই যি দেখুৱাইছ পাইছেগৈ।
0: দেৱীৰ লগত তোৰ সম্পৰ্ক কি?
5: চুপ! দেৱীৰ লগত মোৰ কি সম্পৰ্ক তাক তোৰ যে লম্পতে তাৰ আগত মই নকওঁ। প্ৰথমে নিজৰ কথা চিন্তা কৰ। নৰেন, গুণ, খগেন, ইয়াৰ লগত এইদৰে আহিবলৈ তহঁতৰ লাজ নালাগে, যা।
0: ঠিক আছে, চাই ল'ম তোক।
5: এতিয়াই চাই ল'ম তই নাই পিয়া।
0: নাই পিয়াৰ বি কম পাৰি।
5: গৈছো।
2: নীলাজ, ভয়তে দৌৰিছ, এইটোৱে পুৰুষালী।
3: কথাবিলাক বেয়ালৈ গ'ল।
2: তই কিন্তু ভাল কলি, সেইবাবে মই মনে মনে থাকিলো।
3: গাঁৱত ইহঁতে হুলস্থুল এটা লগাব যেন পাইছো।
2: ভয় কৰিবলৈ আমিতো একো পাপ কৰা নাই, তই চিন্তা নকৰিবি।
3: চিন্তা তোক লৈ দেৱী।
2: তই মোক এতিয়াও চিনি নাপালি মেদিনী।

0: কেতিয়াও হ'ব নোৱাৰে,
1: কেতিয়াও হ'ব নোৱাৰে। গোটেই গাঁৱৰ ৰাইজৰ মুখে মুখে আৰু তুমি কোৱা কেতিয়াও হ'ব নোৱাৰে। মোৰ বুকুত এইটো খোট মাৰিবলৈকে তাইক ইমানলৈ পঢ়ালো শুনালো।
2: মই শুনি আহিছো দেৱীয়ে বোলে মেদিনীৰ লগত বহুখিনি আগবাঢ়িছে, ককায়েকটো হৈ মই আৰু সহ্য নকৰো।
1: তাইক কৈ দিবা আজিৰ পৰা মেদিনীক লগ ধৰিবতো নোৱাৰে, স্কুলতো পঢ়াবলৈ যাব নালাগে। কবা উপযুক্ত ল'ৰা এটা চাই বহাগত তাইৰ বিয়া।

0: dedim.
1: এইবোৰ কি শুনিছো দেৱী?
2: কি শুনিলা মা?
1: তই এজনী জনা বুজা পঢ়া শুনা কৰা ছোৱালী, এইবিলাক কিয় কৰিছ?
2: এইবিলাক মানে কি কৰিলো মই?
1: মেদিনীৰ লগত তোৰ কিহৰ সম্পৰ্ক?
2: তাৰমানে
1: মেদিনীৰ লগত তোৰ ইমান হলি গলি কিয়?
2: কিয় মেদিনীক পঢ়াওঁ বুলিতো তোমালোকে ভালদৰে জানা।
1: পঢ়াইছিলি ঠিকেই, কিন্তু পঢ়াবলৈ যাওঁতে গাঁৱৰ মানুহে ক'ব লগা হ'ল কিয়? কিয় সকলোৱে ক'ব লগা হ'ল হালোৱা ল'ৰা মেদিনীৰ লগত বোলে তোৰ সম্পৰ্ক আছে?
2: আৰু তোমালোকে বিশ্বাস কৰিলা?
1: বিশ্বাস নকৰিম কিয়? তইনো গাঁৱৰ মানুহৰ কি এনে জগৰ লগালি যে তোৰ ৰতনা ৰটিব?
2: এইবিলাক কথা যদি গাঁৱৰ মানুহে কৈছে, ভুল কৈছে। এইবিলাক আচলতে কমলৰ ষড়যন্ত্ৰ। সি এটা মহা অসভ্য।
0: সি বাৰু মহা অসভ্য, কিন্তু তই যে হালোৱা ল'ৰাটো পঢ়াইছিলি সেইটোতো সঁচা।
2: সেয়াতো তোমালোকেও জানা।
0: ভাল কথা, এতিয়াৰ পৰা নোৱাৰা পঢ়াব।
2: কিয়? সি কি অন্যায় কৰিলে?
0: সি কি অন্যায় কৰিলে দৰকাৰ নাই। এই হলি গলিয়ে যে আমাৰ অন্যায় কৰিছে সেইটো ঠিক।
2: ককাইদেউ, তুমিও এইদৰে ভাবিলা?
0: ভাবিবলৈ তই বাধ্য কৰিছ।
2: তোমালোকে মোক বুজিবলৈ চেষ্টা নকৰা কিয়?
0: নদীৰ পাৰত হালোৱাটোৰ লগত বহি গল্প কৰা তোক চবে দেখিছে, তাৰ পাছত নতুনকৈ তোক বুজিবলৈ আৰু কি বাকী আছে?
3: লাজ নালাগে, এইবিলাকৰ কাৰণেই তোক ইমান কষ্টেৰে পঢ়া শুনা কৰালো।
1: হয় আই, শেষত তই এনেকুৱা কৰিবি বুলি হলে ভবা নাছিলো।
2: তোমালোক অবুজ হৈছা কিয়? কৈছো নহয় মেদিনীৰ লগত মোৰ কোনো সম্পৰ্ক নাই, সি এটা ভাল ল'ৰা, সি মোৰ সৰুকালৰ সংগী।
0: সৰুকালৰ সংগী কথা কৈছো, হেৰ সৰুকালৰ সংগীৰ সৈতে ইমান দৰদ কিয় তোৰ?
3: লাজ নালাগে।
2: আহ, তোমালোকে
1: ঘৰৰ নাম উজালক চাৰি, নাম দুবালি আই,
2: তোমালোকে নুবুজা কিয়?
3: বহুত বুজিলো, ঢেৰ হৈছে আৰু।
2: মোৰ কথা
0: নালাগে তই একো ক'ব,
2: কিন্তু
3: মনে থাক গগন, সেই যে ৰমা মাষ্টৰ ফালৰ পৰা সম্বন্ধ কৰিব বিচাৰিছিল, তই খবৰ দিবি, ছোৱালী মই দিম, বহাগত তোৰ বিয়া পাতি উলিয়াই দিম, বাচ দৰকাৰ নাই।
2: কাৰ বিয়া পাতি দিবা?
3: তোৰ।
2: নহয় মই বিয়া।
3: কি কলি?
2: নহয় মই বিয়া। কি অদ্ভুত মানুহ তোমালোক, কি আচৰিত তোমালোকৰ চিন্তা। মেদিনীৰ লগত মোৰ সম্পৰ্কটো আচলতে কেনেকুৱা, এবাৰো ভাবি নোচোৱাকৈ কমলৰ দৰে লম্পট এটাৰ কথা শুনি কথা নাই বতৰা নাই মোক বিয়া পাতি দিবলৈ ওলালা? এয়াই তোমালোকৰ বিচাৰ? হয়, মেদিনীক মই পঢ়াইছো, বহুত ক্ষেত্ৰত মই তাক প্ৰেৰণা দিছো। তোমালোকে ভবাৰ দৰে তাৰ লগত মই প্ৰেম কৰিবলৈ যোৱা নাছিলো, কিন্তু মেদিনীৰ প্ৰতি যে মোৰ শ্ৰদ্ধা আছে স্বীকাৰ কৰিম মই।
3: বনবলৈ থাক, তোৰ কথা শুনি ভাল বেয়া বিচাৰ নকৰো। গাভৰু ছোৱালী ঘৰত সোমাই থলেই বদনামৰ ভয়, সেইবাবে তোৰ বিয়া পাতি দি আমি খালাচ হ'ব বিচাৰিছো, বাচ কথা ইমান।
2: নহয় মই বিয়া, কেনেকে জোৰ কৰি মোক বিয়া পাতা চাম? নহয় নহয় নহয়, মই কেতিয়াও বিয়া নহওঁ, মই কেতিয়াও বিয়া নহওঁ, মই কেতিয়াও।

0: শুনিছ?
1: সকলো শুনিছো।
0: মা দেউতাই মোক বিয়া পাতি দিবলৈ ওলাই, চা ইহঁতৰ চিন্তাৰ দৌৰ। এই কমলক যদি এবাৰ পালোহেঁতেন, চৰিয়াই তাৰ গাল ফালি দিলোহেঁতেন। অসভ্য জানোৱাৰ, তাক মই ভাল পাব লাগে। সি জনা নাই তাক ভাল পোৱাহে নালাগে, তাৰ গাৰ চামৰাৰে মই জোতাও নিচিলাওঁ। কি হ'ল মিদিনী, কি ভাবিছ?
1: নাই,
0: ভাবি লাভ নাই বুজিছ? এনেবিলাক কথাই দুদিনমানৰ কাৰণে বতাহ চঞ্চল কৰে ঠিকেই, কিন্তু লাহে লাহে নিজেই শান্ত হৈ যায়। সেয়ে তোৰ লগত মোৰ এটা বুজাবুজি আছে, আমি ইটোৱে সিটোৰ সংগ ভাল পাওঁ, ইটোৱে সিটোৰ বাবে চিন্তা কৰি আনন্দ পাওঁ, তাতে তহঁতৰ চকুত টোপনি নোহোৱা হ'ব লাগে কিয়? আন কাম নাই। চি চি চি চি চি চি চি কি হ'ল মেদিনী, জলকা লাগিলি যে, কি হৈছে তোৰ?
1: মই এটা কথা ভাবিছোঁ দেৱী।
0: কি কথা?
1: তই বিয়া হৈ যোৱাই ভাল হ'ব দেৱী।
0: কি কি কৰি?
1: ঘৰৰ ইচ্ছা মতে তই বিয়া হৈ গ'লেই ভাল হ'ব দেৱী।
0: মেদিনী,
1: তোৰ মা দেউতাই তোক ভাল উপদেশেই দিছে
0: মেদিনী।
1: সঁচা দেৱী, গোটেই ঘটনাটোৱে মোক বৰ কষ্ট দিছে। মোৰ বাবে তোৰ বদনাম হ'ল, মোৰ বাবে তোৰ দৰে শিক্ষিতা ছোৱালী এজনী গাঁৱৰ মানুহৰ আলোচনাৰ বিষয় হ'লি।
0: মনে মনে থাক মেদিনী।
1: কেনেকৈ মনে মনে থাকোঁ দেৱী, মই এটা সাধাৰণ হালোৱা, তই শিক্ষিতা ছোৱালী, সৰুকালৰ সংগী হ'লেও এতিয়া আমাৰ মাজৰ ব্যৱধানটো তই অস্বীকাৰ কৰিব নোৱাৰ।
0: মেদিনী, তই এইবিলাক,
1: তই বিয়া হৈ যা দেৱী। বিয়া হৈ গ'লে তোৰ মংগল, মা দেউতাৰো শান্তি পাব।
0: মোৰ মংগলৰ বাবে দেখোন তোৰ বৰ চিন্তা, পাছে তই শান্তি পাবিনে নাপাওঁ? কথা ক'বলৈ আহিছ, মোক লৈ তই ইমান চিন্তা কৰিব নালাগে। মই বিয়া নহওঁ, এইটো মোৰ কথা।
1: মোৰ উচিত কথাটোহে ক'লো।
0: নহওঁ নহওঁ নহওঁ,

0: আর যদি মই বিয়া হব লাগা হয় মোর বিয়া কেবল তোর লগতে হবে।
1: দেবী তুই তো পাগলি হইছ, কইছ কি?
0: কি কইছ? ঠিকই কইছ, ভাবি চিন্তি কইছ, যদি বিয়া হব লাগা হয় তোর লগত বিয়া হবে।
1: জি জি, এইবোৰ কথা কব নাপায় নহয়।
0: কিয় কিয় নাপায়? এজনী ছোৱালীৰ বাবে এটা পুৰুষে লাগে, তইতো পুৰুষ।
1: তই মোতকে বহুত ওপৰত, আচল কথা তই মোৰ বাবে সঁচাকৈয়ে দেৱী, গোহানী, খুব বেছি মই তোৰ পূজাৰী।
0: নহয় মেদিনী, তই ভুল কৰিছ, মই গোহানী হৈ থাকিব নিবিচাৰোঁ। মই সাধাৰণ মানুহ, মই তোৰ দৰে তেজ মঙহৰ সাধাৰণ মানুহ। মোৰ তেজক, মোৰ মঙহক, মোৰ সত্তাক তইতো স্বীকাৰ কৰিব পাৰ মেদিনী?
1: দেৱী,
0: সঁচা মেদিনী, মই তোৰ কৰ্মত শৰীৰটোৰ মাজৰ শক্তিটোক চিনি পাইছোঁ মেদিনী। তই মাথো সাহসী হ, তই নিজৰ ভৰিৰ ওপৰত থিয় দি তোৰ পুৰুষত্ব ঘোষণা কৰ মেদিনী।
1: দেৱী,
0: তোক মই কথা দিছোঁ মেদিনী, মই তোলৈ বাট চাম, মই তোলৈ বাট চাম মেদিনী।
1: দেৱী,

0: আহেরাহে মেদিনীৰ মাক তহঁতৰ মেদিনীক এসপ্তাহমান দেখাই নাই, সি গ'ল কলৈ?
1: এহে মেদিনী নৈ সিপাৰৰ সেই হাবিডৰালৈ গ'ল নহয়।
0: আও কিয়?
1: মাটি ভাঙিবলৈ পাম খুলিব।
0: এই অকলে গ'ল নে?
1: অকলে গৈছে।
0: আও কমটো সাহস নহয় দে। হওক হওক হওক তেওঁ হওক,

0: কচোন গাঁৱৰ খবৰ ক।
1: ভাল ভাল, আয়ৰ ভাল।
0: আইক লগ পাইছিলি?
1: তই বাৰু কম নহয় দেই।
0: কিয়?
1: এমাহ হ'ল আয়ৰ খবৰ এটা কৰিবলৈ যাব নোৱাৰে বাৰু।
0: মই যাম বুলি ভাবিয়ে আছো, খোৱা বোৱাৰ ব্যৱস্থাটো কৰি আহিছোৱেই, ইফালে যাওঁ বুলিনো যাওঁ কেনেকৈ? এইফালে চা, এমাহ এনেই বহি থকা নাই, এই গোটেইখিনি অকলে চাফ কৰিলো। চা,
1: সঁচা সঁচা দেই, তই বৰ আচৰিত কাম কৰিছে মেদিনী,
2: নেদেখিলে ভাবিবই নোৱাৰি পাই।
3: ঐ, আমিও তোৰ লগে লগে আহোঁ বুলি ভাবিছো।
0: আহ আহ, সোনকালে আহ।
1: হেৰাও,
0: তহঁত যিমানে আহ সিমানে মোৰো সুবিধা হয়। এই অটব্য অৰণ্য আমাৰ বাবে পৰি আছে, মোকোলাই ল'লেই হ'ল।
1: বুজিছ, গাঁৱত তোকলৈ সকলোৱে শলাগিছে দেই।
0: শলাগ মোক নালাগে অ, মোক লাগে তহঁতৰ সহযোগ। তহঁতো আহ, দেখিবি আমি ইয়াত এখন নতুন গাঁও তৈয়াৰ কৰি পেলাইছোঁ। মাটি নথকা যিমান মানুহ আছে চবকে মাতি আনি আলে।

0: বর্মা? বর্মা
1: কোন? ও দেবী, আহায়
0: মিটিনি খবর পাইছা?
1: পাইছো আই, গাঁৱৰ হোমেশ্বৰহঁতো তাৰ লগ লাগিছে নহয়। চালে চকু ৰৈ যোৱা বোলে পাম খুলিছে, অলপতে মোকো লৈ যাব। মই ভাবিব পৰা নাছিলো আই মেদিনীয়ে যে ইমানখিনি কৰিব পাৰিব বুলি।

0: মললৈ দেৱীক দিব পাৰিলে ভালেই পাওঁ, কিন্তু
1: কিন্তু কি
0: এই দেৱীয়ে যে মত দিব আশা কৰা নাই, তাই বোলে বিয়াই নহয়।
1: ছোৱালীৰ কথা কি বুজিব, কথা হ'ল আমাৰ কমলৰ ইচ্ছা দেৱীক বোলে সি বিয়া কৰাই, ঘৰত অশান্তি কৰি মাৰিছে বুজিছা, এই ভাবিলো এই বাৰু হেৰি দেৱীক অকমান মাতি দিয়াচোন, মই এই কথা হওঁ অকমান।
0: আই দেৱী,
2: আপুনি কিহলে আহিছে গম পাইছে?
1: কমলে
2: বুজিছো, কিন্তু কমলৰ শুভাকাংক্ষী হিচাপে আপোনাক জনাওঁ, কমলৰ বিয়া পাতি দিয়াৰ সময় এতিয়াও হোৱা নাই। সঁচা কথা কব লগাৰ বাবে মোক ক্ষমা কৰিব, কমল এটা নষ্ট চৰিত্ৰৰ ল'ৰা, তাক বিয়া পাতি দিয়া মানে তাক আৰু ধ্বংসৰ পথলৈ আগবঢ়াই দিয়া হ'ব, তাক কামত লগাওক, জীৱনত শিকিবলৈ তাৰ এতিয়াও বহুত বাকী, নেভাবিব সি গুৱাহাটীত কিবা শিকি আহিছে, আচলতে সি বেয়াখিনিহে শিকি আহিছে।
3: মেদিনী, এয়া গাখীৰৰ টকা।
4: কিমান দিলি গাখীৰ?
3: 80 লিটাৰ। এয়া লওঁ 11 টিং গুড়ৰ টকা, তাৰপিছত পৰমা সৰিয়াব আছিলে দুমোন, পৰমা তোৰ টকাখিনি লেখচোন।
4: লিখিছোঁ নগেন, তই বহীত হিচাপটো লিখি থ। পৰমাই আবেলি নদীৰ পাৰলৈ গৈ সেই বেপাৰীক পাচলিখিনি নাৱত তুলি দি আহিবি, আগৰ সপ্তাহৰ পাচলি হিচাপটো লৈ যাবি, সেইখিনি টকা সি আজি দিয়াৰ কথা আছে।
3: বাৰু
4: এতিয়া লেখচোন, গাখীৰ 80 লিটাৰ, দাম হ'ল 120 টকা, 11 টিন গুড় 88 টকা, সৰিয়হ

0: অ কন্দৰ্প, অ
1: অ কোৱা বায়ন।
0: এই দেখিলা মেদিনীয়ে কি কাণ্ড কৰিলে?
1: হয়,
0: সেই সোমেশ্বৰ, পৰমা, নগেন, বদন এই সকলোকে লৈ নদীৰ সিপাৰে সেই অটব্য অৰণ্যখন একেবাৰে ভোগালি ঠাই কৰি পেলালে।
1: হয়নে?
0: এইবোৰহে ল'ৰা, হে সিহঁতে কি নাই সিহঁতৰ পামত? শাক পাচলি, ধান, মাহ, সৰিয়হ, গুৰ, গাখীৰ কি নাই?
1: এৰা হে হয় দেউহে, তালৈকে উঠি যাবলৈ মন যায়।
0: এৰা দেউহে,

0: কি কলি গগন?
1: হয় দেউতা, সোমেশ্বৰৰ আগত মেদিনীয়ে কৈ পঠিয়াইছে, সি বোলে আজি আমাৰ দেৱীক নিবলৈ আহিব।
0: তাৰ ইমান সাহস! শুনিলা শুনিলা হৰিভকত, তাক তাক কাটি মই আজি দুঃসাহ কৰিম।
2: ৰ'বাচোন ৰ'বা হৰিভকত, অলপ ধৈৰ্য ধৰাচোন।
0: কি ধৈৰ্য ধৰাৰ কথা কোৱাহে হৰিভকত? সেইটো কালিলৈকে আৰ ঘৰে তাৰ ঘৰে হাল বাই ফুৰা ল'ৰাটোলৈ মোৰ ছোৱালী দিম, সেইকাৰণেহে তাইক ইমান ধন ভাঙি কলেজত পঢ়োৱালো। এই গগন, যা ৰাইজক খবৰ দে, মেদিনী মেদিনী যদি ইয়াত ভৰি দিয়ে তাক মই দুঃসাহ কৰিম।
1: ৰ'বাচোন দেউতা, ৰ'ব
0: ৰ'ব, চবৰ নাই, যা, লাজ নালাগে তোৰ। ৰৈ নাথাকিবি, এৰৌ এৰা এৰা, শুনিছা শুনিছানে, মেদিনীয়ে বোলে আমাৰ দেৱীক নিবলৈ আহিব।
3: মেদিনী, কথাটো তই আকৌ এবাৰ ভাবিছা?
4: ভাবি গুণেই যাবলৈ ওলাইছো বদন, মই একো পাপ কৰা নাই, মই একো অন্যায় কৰিবলৈ ওলোৱা নাই। দেৱীয়ে মোক শিকাইছিল প্ৰত্যেক মানুহৰ মাজতে এটা শক্তি আছে, আজিলৈকে এইখিনি কৰাৰ বাবে যি শক্তি পালোঁ তাৰ উৎস দেৱী, আৰু আজি দেৱীৰ কাষলৈ যাবৰ বাবে যি সাহস পাইছোঁ তাৰ উৎস দেৱীয়েই। মই যুদ্ধ কৰিবলৈ যাব ওলোৱা নাই, মই মাত্ৰ গাঁৱৰ ৰাইজক ক'ম, চোৱা এজন ডেকা ল'ৰাই যিখিনি কৰা উচিত সেইখিনি মই কৰিব পাৰিছোঁ। মই মাত্ৰ দেৱীক ক'ম, তাই শিকোৱা মানুহ শক্তিৰ উৎস, এই কথাষাৰ মই বুজিব পাইছোঁ। সোমেশ্বৰ, সকলো সাজু হ'লনে?
5: অঁ,
4: বল আহ বদন।
3: মোক

0: চাহ কমল, মেদিনীৰ লগত যুঁজ কৰিবলৈ আমি যাব
1: নোৱাৰো,
0: তই বেয়া নাপাবি।
2: আরে সেইবুলি সেই হালুৱাটোৱে দেৱীৰ দৰে শিক্ষিত ছোৱালী এজনী তহঁতৰ চকুৰ আগে দিয়ে লৈ যাব আৰু তহঁতে ভিৰু দৰে চাই থাকিবি?
0: আরে হয়তো মেদিনী দেৱীৰ বাবে উপযুক্ত।
2: কি
0: তই কিন্তু দেৱীক নিও বুলি নিব নোৱাৰিলি দেই কমল,
1: আৰু সাহস আছে যে তয়ে মেদিনীক বাধা দে আমাক নধৰিবি।
0: আমাক
1: লক্ষণা আগনে চা,

0: আইজ মেদিনী যদি ইয়ার ভরি দেই তাক মই দুসেও করিম মই কেতিয়াও সহ্য নকৰো
1: আহ দেউতা
0: তই চুপ থাক
1: সোৱা হৰি ভকত তোমার সোৱালি তোমার কথা হয় নহয় আমি তাত মাত মতা উচিত নহয় তথাপি কিন্তু তুমি মোর হৰি ভকত হিসাবে কও মেদিনীক তুমি বাধা দিয়া উচিত নহব
0: সেই বুলি তার দরে হালুয়া এটালে মোর শিক্ষিত ছোৱালীজনী দিম
1: তোমার শিক্ষিত ছোৱালীজনীয়ে মেদিনীর মাজত কিবা এটা আদর্শ বিচাৰি পাইছে তাইক আনৰ লগত বিয়া দিবলৈ জানো তুমি কম চেষ্টা কৰিছিলা পাছে পাইলে জানো বিয়া দিবলৈ তাতে মেদিনীয়ে যিখিনি কৰি দেখুৱালে সেইখিনি যিকোনো এজন ডেকাৰ বাবে গৌৰৱৰ কথা সি এটা সাহস দেখুৱালে সেই সাহস তুমি আদৰি অনা উচিত
2: এই পৰশুৱে ঠিক কথাকে কৈছে বুজিছা নৰকান্ত এই পঢ়া শুনা নকৰিলে কি হ'ল এই মেদিনীয়ে যিখিনি কৰিছে কেইটা পঢ়া শুনা ল'ৰাই কৰিব পাৰে আৰু হাঁচি থবলৈ তোমাক জ্ঞানটো নালাগে নহয় হাতে কামে কৰি দেখুৱালেহে আচল কি কহে ৰাইজ
0: কিন্তু সেই বুলি তাকে জোঁৱাই মানুহ কেনেকৈ
1: ৰাম হৰি ভকত অ' হৰি ভকত তোমাৰ মনত এতিয়াও অহংকাৰ আছেহে সেইবাবেহে আঘাত পাই আছা তুমি অহংকাৰ অহংকাৰ এৰা হৰি ভকত দেখিবা সকলো সহজ হৈ পৰিছে এই সহজেই তুমি মেদিনীকো আঁকোৱালি ল'ব পাৰিছা
2: তেতিয়াহ'লে ৰাইজ ৰাইজ ব'লা আমি ঘাটলৈ যাওঁ মেদিনীক আদৰি আনো
1: ব'লা
2: নৰকান্ত এই তুমি জলপান এটা যোগাৰ কৰা আমি মেদিনীৰ লগত একেলগে আহি লগে ভাগে ভগাই ৰাইজ ব'লা ব'লা

জিয়াশীল ঘন হাজৰিকাৰ ৰচিত নাটকখনি শুনিলে। চৰিত্ৰসমূহত আছিল নৰকান্ত তুলসী দাস, সুমিত্ৰা আৰতী বৰুৱা, গগন সুৰেন্দ্ৰনাথ দত্ত, মহাজন ইন্দ্ৰবনীয়া, কমল ভৱেশ শৰ্মা, গগনৰ ককায়েক কানাই বেজবৰুৱা, প্ৰফেচৰ অজিতেশ্বৰ গোস্বামী। মূল চৰিত্ৰ মেদিনী আৰু দেৱীৰ চৰিত্ৰত যথাক্ৰমে পুতুল্লাহন আৰু জেইবা মমতাজ হুছেইন। অন্যান্য ভাষাত আছিল আমাৰ নিজস্ব শিল্পীসকল। নাটকৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনাবলৈ লৈছোঁ বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত দুটি বৃন্দগান।

শ্রোতাসকলে বিষ্ণুপ্রসাদ ৰাভাৰ ৰচিত পিণ্ডগান্তি শুনিলে। এতিয়া শুনাবলৈ লৈছোঁ দ্বিজেন্দ্ৰমোহন শৰ্মা ৰচিত এটি পিণ্ডগান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:30 আৰু 18 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সামৰিব হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব 5:30 বজাত। আজিলৈ মই জুৰি মদাহীয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।